আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি 11 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনায়।

মহাত্মা গান্ধীয়ে কৈছিল, জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিষ্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে আগতকৈও অন্তৰ শুদ্ধ হয়। এয়া আকাশবাণী তেজপুৰ। ক্ষন্তেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ক্ষেত্ৰত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নল'লেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰ তত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰাজা ৰামমোহন ৰায়ৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে কল্পনা তালুকদাৰৰ কণ্ঠৰ লোকগীত।

কল্পনা তালুকদারর কণ্ঠর লোকগীত কেইটি শুনিলে। শিল্পীর কণ্ঠর লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হৰি ওম শৰণৰ কণ্ঠৰ ভজন।

হরি ওম শরণৰ কণ্ঠৰ ভজন কীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত রেশম কৃষিৰ বাণিজ্যিক সম্ভাৱনা সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিক, এই সম্পৰ্কে মনালিছা তাঁতিৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 ফোন ইন লাইভ আইডিঅ'ৰ বুলনি অনুষ্ঠানত যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা, এই বিষয়ে যোগ বিশেষজ্ঞ দীপিকা কলিতাৰ সৈতে কথা পাতিব পৰিণীতা শইকীয়াই। 1:30 বাদ্য সংগীতৰ অনুষ্ঠানত বিপুল বৰুৱাৰ পৰিচালনাৰে সুৰ সমলয়। 10:00 জীৱন সুৰভী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক বনুৰাম কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 গীতিমালিকাৰ শিল্পী দেৱযানী দাস, অতুল মেধি, দীপশিখা দত্ত, মৃণাল শৰ্মা আৰু শান্তনা বৰুৱা, 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু,

দিনৰ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ 6ষ্ঠ খণ্ড।

1:20 প্ৰাসংগিক, 1:50 কল্পনা তালুকদাৰৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:55 আৰু 7:05 বৃন্দগান, 6:40 মিতালী চৌধুৰীৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰত নাগাদ চন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 8:20 সুৰৰ শৰাই, 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন, নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।
5: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰ পত্ৰৰ বাবে www.ccrt.in

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰভাত কুমাৰ শৰ্মাই।
1: গ্ৰহাণু বা এষ্টৰইড দ্বিতীয় খণ্ড। 1845 চনত জ্যোতিৰ্বিজ্ঞানী কাৰ্ল এল হেংকে পঞ্চমটো গ্ৰহাণু এষ্ট্ৰিয়া আৱিষ্কাৰ কৰে। এনেদৰে 1864 চনলৈকে মুঠতে 88টা গ্ৰহাণু আৱিষ্কাৰ হয়। 1891 চনলৈকে ইয়াৰ সংখ্যা 322লৈ বৃদ্ধি পায়। আৰু 1891 চনতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী মেক্স উলফে গ্ৰহাণু আৱিষ্কাৰৰ বাবে আলোকচিত্ৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়ে গ্ৰহাণু আৱিষ্কাৰৰ হাৰ বহু পৰিমাণে বৃদ্ধি কৰে। এই পদ্ধতিৰে আৱিষ্কাৰ কৰা প্ৰথমটো গ্ৰহাণু হ'ল ব্ৰুচিয়া, আৰু যোৱা শতিকাৰ শেষলৈকে ইয়াৰ সংখ্যা 7000টা অতিক্ৰম কৰে। 2019 চনৰ অক্টোবৰ মাহত পৃথিৱীৰ কাষেৰে মুঠ 5টা এষ্টৰইড পাৰ হৈ গৈছিল, যি কথা শেষ মুহূৰ্তত ধৰা পেলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ নাছাৰ বিজ্ঞানীসকলে। এই 5টা এষ্টৰইডৰ নাম দিয়া হয় 2019 TU, 2019 TW1, 2019 RK, 2019 TC1, 2019 SB6, 2019 TM আৰু 2019 TS। ইয়াৰ সৰ্ববৃহৎ এষ্টৰইডটো ইজিপ্তৰ গ্ৰেট পিৰামিড অৱ গিজাতকৈও ডাঙৰ আছিল। এষ্টৰইডকেইটাৰ ব্যাস 27-38 মিটাৰ আছিল। মহাকাশৰ বস্তুৰ হিচাপত ইহঁতৰ আকাৰ অতি ক্ষুদ্ৰ যদিও পৃথিৱীৰ সৈতে ইহঁতৰ সংঘাত হোৱাহেঁতেন ই অতি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন, এইবুলি মহাকাশ বিজ্ঞানীসকলে মত পোষণ কৰিছে। গ্ৰহাণুৰ নামকৰণ কৰোঁতে এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰা হয়। গ্ৰহাণুৰ সংখ্যা যথেষ্ট বেছি হোৱা বাবে গ্ৰহাণুবোৰৰ নামৰ লগতে একোটা ক্ৰমাংক সংযোগ কৰা হৈছে। গ্ৰহাণুসমূহৰ কক্ষপথ শুদ্ধভাৱে নিৰ্ণয় কৰাৰ পাছত এই ক্ৰমাংকসমূহ সংযোগ কৰা হয়। উদাহৰণস্বৰূপে ছিৰিজৰ আনুষ্ঠানিক নাম 1 ছিৰিজ, পালাচৰ নাম 2 পালাচ ইত্যাদি। এতিয়ালৈকে 5000ৰো অধিক গ্ৰহাণুক ক্ৰমাংক প্ৰদান কৰা হৈছে। এই গ্ৰহাণুক ক্ৰমাংক দিয়াৰ লগে লগে ইয়াৰ আৱিষ্কাৰকক গ্ৰহাণুটোৰ এটা নাম দিবলৈ অনুমতি প্ৰদান কৰা হয়। বৰ্তমান অৱশ্যে এনেদৰে বাছনি কৰা নাম অনুমোদনৰ বাবে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 1894 চন আৰু 1895 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এডৱাৰ্ড ই বাৰ্ণাৰ্ডে সৰ্বপ্ৰথম 4টা গ্ৰহাণুৰ ব্যাস নিৰ্ণয় কৰিছিল। সেই হিচাপে আটাইতকৈ ডাঙৰ গ্ৰহাণু ছিৰিজৰ ব্যাস আছিল প্ৰায় 8 কিলোমিটাৰ। 1951 চনত জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট জে অপিকে ডাঙৰ গ্ৰহবোৰৰ কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুবোৰৰ জীৱনকাল নিৰ্ণয় কৰে। অপিকৰ মতে গ্ৰহাণুবোৰ হ'ল উদ্দায়ী পদাৰ্থখিনি বাষ্পীভূত হৈ শেষ হৈ যোৱা ধূমকেতুসমূহৰ নাভিৰ অৱশিষ্ট অংশ। 1964 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী হান্স জি হাৰ্টছে ভেষ্টা গ্ৰহাণুৰ ভৰ নিৰ্ণয় কৰে। 1969 চনত আমেৰিকাৰ বিজ্ঞানী থমাছ মেককৰ্ট, জন বি আডামছ আৰু টৰেন্স ডি জনছনে বৰ্ণালী বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰি ভেষ্টাৰ উপৰিভাগৰ মণিক সম্পৰ্কে অধ্যয়ন কৰে। নতুন যন্ত্ৰপাতি আৰু পদ্ধতিৰ প্ৰয়োগে পৰৱৰ্তী কালত গ্ৰহাণু সম্পৰ্কে অধ্যয়ন আৰু বেছি ব্যাপক আৰু বিস্তৃত কৰি তোলে। গ্ৰহাণুবোৰ সাধাৰণতে প্ৰায় বৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। অৱশ্যে ইয়াতো ব্যতিক্ৰম দেখা যায়। মঙল গ্ৰহৰ কক্ষপথৰ ভিতৰলৈ সোমাই আহিব পৰা গ্ৰহাণুবোৰক ওচৰৰ গ্ৰহাণু বোলা হয়। এই গ্ৰহাণুবোৰক কেইবাটাও শ্ৰেণী আৰু উপশ্ৰেণীত বিভক্ত কৰা হৈছে। সবাতোকৈ দূৰৈত থকা গ্ৰহাণুবোৰৰ শ্ৰেণীটোৰ নাম হ'ল মঙল অতিক্ৰমী বা মাৰ্ছ ক্ৰছাৰ। এইবোৰে মঙল গ্ৰহৰ কক্ষপথ অতিক্ৰম কৰে, কিন্তু কক্ষপথৰ

0: সুখৰ 1.3 এষ্ট্ৰনমিকেল ইউনিটতকৈ বেছি হয়। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ, আকৃতি, সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। এনে গৱেষণাৰ অধীনত 2001 চনৰ মাজভাগলৈকে 1400ৰো বেছি পৃথিৱীৰ ওচৰৰ গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ প্ৰায় 500টামানৰে ব্যাস 1 কিলোমিটাৰ বা তাতোকৈ বেছি। পৃথিৱীৰ ওচৰৰ এই গ্ৰহাণুবোৰৰ 300টামানক সম্ভাৱ্য বিপদজনক গ্ৰহাণু বুলি ধৰি লোৱা হৈছে। অৰ্থাৎ এইবোৰ গ্ৰহাণুৰ লগত পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা অধিক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। এই সময়ছোৱাত তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও স্থান ভ্ৰমণ কৰিব। ছিকিম চৰকাৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকৰ নামগেল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি অৰ্কিডৰিয়ামলৈ যাব আৰু গেংটকৰ মহিলাসকলৰ বাবে পিংক বাছ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নাথুলাপ্ৰাচ ভ্ৰমণ কৰি তাত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। একেদিনাই তেওঁ গেংটকৰ ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ অন্তিম দিনা তেওঁ গেংটকৰ পালজৰ ষ্টেডিয়ামত হ'বলগীয়া এটা অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। বৈঠকত মন্ত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত বিনিময় কৰিব। বৈঠকত মন্ত্ৰীসকলে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক বিষয় লৈও আলোচনা কৰিব। আজিৰ বৈঠকত মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ বিগত বৰ্ষৰ 1 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত বৈঠকৰ আলোচনাৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰিব। বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীদ্বয় আহি কালি নতুন দিল্লীত উপস্থিত হয়। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে যোৱা 23 মে'ৰ পৰা ভাৰততে আছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক আছে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনা কৰে।
2: Between India and Japan, of course, we have a special strategic and global partnership, and that signals that our ties have a larger implication, importance, impact. Today, I look forward to discussing our bilateral cooperation, to discussing global and regional issues, particularly in this current situation, and West Asia is important.
1: কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচীলৈ বিকানেৰত উপস্থিত হয়। তেওঁ আজি তাত কেইবালানিও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সীমান্ত সুৰক্ষা বাহিনীৰ 179 নম্বৰ বেটেলিয়নৰ চানচু সীমান্ত চকীত আজি পুৱা 10:30 বজাত প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ সময়তে প্ৰহৰী সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰ্চুৱেল মাধ্যমেৰে মহিলা চাউনী উদ্বোধন কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানসকলক সেৱা আৰু নিষ্ঠাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত বিকানেৰ বি এছ এফ খণ্ডৰ মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় বিষয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত সীমান্ত সুৰক্ষা, স্মাৰ্ট ফেন্সিং, ড্ৰোন পৰ্যবেক্ষণ আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী কেইটামান দিনত ভাৰতৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় এলানি উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে অহা 29 মে'ত গুজৰাটৰ ভুজৰ আৰু 5 জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে।

বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা অনুসৰি এই ৰোপৱেৰ 65টা কেবিনত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। এন ডি আৰ এফ, এছ ডি আৰ এফ, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰি তুলিছে বুলি মত পোষণ কৰিছে। নতুন দিল্লীত কালি আয়ুষ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীযাদৱে কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসা হৈছে সামগ্ৰিক তথা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ কালজয়ী অৱদান আৰু ই বিশ্ব সুস্থতা আন্দোলনৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৈঠকত ভাৰতত যোগ আৰু প্ৰাকৃতিক চিকিৎসা খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয় আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰতৰ সাংস্কৃতিক, কূটনীতি আৰু বিশ্ব নেতৃত্বৰ বাবে ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ কয় যে দেশত প্ৰাকৃতিক চিকিৎসা তথা যোগ বিজ্ঞানৰ স্নাতক উপাধি অৰ্জনৰ বাবে 70খনতকৈও অধিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। দেশত সম্প্ৰতি 5000তকৈও অধিক যোগ প্ৰশিক্ষণ কেন্দ্ৰই সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমানবন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহ ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। ভাৰতৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ছিংগাপুৰ অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ প্ৰত্যাহাৰভাৰ বহন কৰিব। প্ৰতিযোগিতাত আয়ুষ ছেট্টী, কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়েও দেশৰ হৈ পদক অৰ্জনৰ আপ্ৰাণ প্ৰয়াস চলাব। কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত চীনৰ লু গুৱাংজুৰ মুখামুখি হ'ব। ইপিনে প্ৰণয়ে প্ৰথম ৰাউণ্ডত ইণ্ডোনেছিয়াৰ পঞ্চম বাছনিপ্ৰাপ্ত জোনাথান ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ শ্ৰীকান্ত, স্থানীয় লোহ কিন ৱিউৰ আৰু আয়ুষ ছেট্টী কানাডাৰ ভিক্টৰ লাইৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডনীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। একেদৰে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 22 সংখ্যক স্থানৰ খেলুৱৈ উন্নতি হুদা, অষ্টম বাছনিপ্ৰাপ্ত জাপানৰ টমকা মিয়াজাকি আৰু মালবিকা ৱানছুৰ চীনা টাইপেৰ লিন চিয়াংটিৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা 3-দিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ

0: খেলত আজি রয়্যাল চ্যালেঞ্জার্ছ বেঙ্গালুরু গুজরাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে শশাংকদেৱ হালুৱে।

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎচৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি হয়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই।

0: প্ৰিয় শ্ৰোতা, এগৰাকী লেখক, সাহিত্যিক, ভাষাবিদ, গৱেষক অধ্যাপক ভীমকান্ত বৰুৱাৰ আজি উপজা দিন। 1951 চনৰ 26 মে' তাৰিখে তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰূপেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম সোণপাহী বৰুৱা। তেখেতে শিৱসাগৰৰ ডিমৌ হাইস্কুলৰ পৰা 1968 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। শিৱসাগৰ কলেজৰ পৰা 1969 চনত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে শিৱসাগৰ কলেজৰ পৰাই অসমীয়া বিষয়ত অনাৰ্চসহ 1973 চনত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 1976 চনত অসমীয়া বিভাগৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1979 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা টাই ভাষাত তেখেতে ডিপ্ল'মা লাভ কৰিছিল। 1982 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দ্য নাগামিজ লেংগুৱেজ এ ডেছক্ৰিপটিভ এনালাইচিছ বিষয়ত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতে 1973 চনৰ পৰা 1974 চনলৈকে ডিমৌ কলেজত শিক্ষকতা কৰিছিল। 1979 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে তেখেতে নিযুক্তি লাভ কৰে। অসমৰ জনগোষ্ঠীয় ভাষা অধ্যয়নৰ অন্যতম বাটকটীয়া ভীমকান্ত বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল। তেখেতে টাই ভাষাৰ পাঠ্যক্ৰম উন্নীত কৰাৰ উপৰিও বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, মিচিং দেউৰী কাৰ্বি ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভণি কৰিছিল। কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত চেণ্টাৰ ফৰ ষ্টাডিজ ইন কাৰ্বি লেংগুৱেজ প্ৰতিষ্ঠা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাই ভাষাৰ পাঠ্যক্ৰম, চীনা ভাষাৰ পাঠ্যক্ৰম আৰু হিন্দী ভাষাৰ পাঠ্যক্ৰম তেখেতেই আৰম্ভ কৰিছিল। ভীমকান্ত বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰফেচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ দীৰ্ঘকালীন মুখ্য অধীক্ষক, গ্ৰন্থাগাৰ আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰৰো দীৰ্ঘদিন ধৰি সঞ্চালক আছিল। ভাৰতবৰ্ষৰ কেইবাখনো কলেজ, বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাৰ কাম কাজৰ লগত তেখেত জড়িত আছিল। তেখেতে ইংৰাজী, নাগামিজ আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আহিছে। নাগামিজ ভাষাৰ প্ৰথমখন অভিধান, প্ৰথমখন ব্যাকৰণ আৰু প্ৰথম আদিপাঠৰ প্ৰণেতা ভীমকান্ত বৰুৱা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন ডক্টৰেট।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ।

0: শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: লোকসংগীতৰ শিল্পী নিখিলেশ বৰুৱাৰ আজি স্মৃতি দিৱস। লেখক তথা গোৱালপৰীয়া লোকগীতৰ সাধক নিখিলেশ বৰুৱাৰ জন্ম হৈছিল গৌৰীপুৰত 1936 চনত। তেখেতে গোৱালপৰীয়া লোকগীতৰ চৰ্চা আৰু প্ৰসাৰত বিশেষ অৱদান আগবঢ়াইছিল। গোৱালপৰীয়া লোকগীতৰ উপৰিও তেখেতে চৰক গীত নৃত্য, কুশান গীত নৃত্য আদিও চৰ্চা কৰিছিল। লোকগীতৰ মাজেৰে লোকজীৱনক বিশ্বমুখী কৰা এগৰাকী আগশাৰীৰ অসমীয়া শিল্পী হিচাপে পৰিচিত নিখিলেশ বৰুৱা 70ৰ দশকত কলকাতাৰ সাংগীতিক জগতৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। তেখেতে হেমন্ত মুখাৰ্জী আৰু মান্না দেৰ দৰে বিখ্যাত সংগীতজ্ঞৰ সৈতে কাম কৰিছিল। তেখেতে জীৱনশিল্পী প্ৰমথেশ বৰুৱা নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি প্ৰচাৰ ভাৰতীৰ শ্ৰেষ্ঠ শ্ৰুতি তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ আজি উপজা দিন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি বহু পদক অৰ্জন কৰা এগৰাকী বিখ্যাত ভাৰতীয় ফ্ৰীষ্টাইল মল্লযোদ্ধা হৈছে সুশীল কুমাৰ। তেখেতৰ জন্ম হয় 1983 চনৰ 26 মে'ত। তেখেতে 2010 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ 66 কেজিৰ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক, 2008 চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক আৰু 2012 চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰৰ তৰফৰ পৰা তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ 1805 চনৰ 26 মে'ত নেপোলিয়ন বোনাপাৰ্টে ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়। আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান ঘটে 1865 চনত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল 2017 চনত। অধিবক্তা আৰু ৰাজনীতিবিদ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ জন্ম হৈছিল 1945 চনত।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: এতিয়া আহিছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহৰ মাজলৈ। বিধানসভাত উত্থাপন হ'ল বহুচৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক, চমুকৈ UCC। বিবাহ, বাল্য বিবাহ, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত বয়সৰ চৰ্ত নিৰ্ধাৰণ, 60 দিনৰ ভিতৰত বিবাহৰ, এমাহৰ ভিতৰত লিভিনৰ পঞ্জীয়ন বাধ্যতামূলক, 10 দিনত চতুৰ্থবাৰলৈ 2.80 টকাকৈ পেট্ৰল আৰু ডিজেলত দাম বৃদ্ধি, লোকসভাত নাৰী শক্তি বন্দন বিধেয়ক বাতিল হোৱাৰ পিছত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ দাবীৰে অসম বিধানসভাত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে সংকল্প প্ৰস্তাৱ, দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী, লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে আদৰণি জনাই ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক। ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ প্ৰতিবেদনত অসমৰ অৰ্থনীতিৰ বিকাশৰ সন্তোষজনক ছবি, বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটি টকালৈ বৃদ্ধি অসমৰ GSDP, অসমৰ শৈক্ষিক দিশৰ আমূল পৰিৱৰ্তন, চক ডাষ্টাৰেৰে সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তা, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। কটন গ্ৰীণত 4.8 বিঘা ভূমি আবণ্টন, মুম্বাইত হ'ব দ্বিতীয়টো অসম ভৱন। দুটা পৰ্যায়ৰ মাজেৰে হ'বলগীয়া লোকপিয়লৰ প্ৰথমটো পৰ্যায়ৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। নিয়োগ কৰা হ'ব 83,535 গৰাকী গণনাকাৰী পৰ্যবেক্ষক। 17 আগষ্টৰ পৰা প্ৰথম পৰ্যায়ত হ'ব গৃহপিয়ল, 2027 বৰ্ষৰ ফেব্ৰুৱাৰীত হ'ব দ্বিতীয় পৰ্যায়ৰ জনগণনা। বায়ুসেনাক শক্তিশালী কৰাৰ লক্ষ্যৰে ফ্ৰান্সৰ পৰা নতুনকৈ 100 অধিক ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিব ভাৰতে। ফ্ৰান্স আৰু ভাৰতৰ সহযোগত দেশত নিৰ্মাণ হ'ব 90খন যুঁজাৰু বিমান। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। IPLৰ চলিত ছিজনত জয়েৰে অভিযান সামৰিলে দিল্লী কেপিটেলছে। কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত হৰুৱাই 14 পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত থাকে দিল্লী কেপিটেলছে। 4 অভাৰত 29 ৰাণত 3টা উইকেট দখল কৰা কুলদীপ যাদৱে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচ বঁটা। আজিৰ খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম গুজৰাট টাইটানছ। ছাফ মহিলা ফুটবল চেম্পিয়নশ্বিপৰ বি গ্ৰুপৰ প্ৰথমখন মেচত মালদ্বীপক 11 গ'লত হৰুৱালে ভাৰতে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ হালৈয়ে অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
0: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
2: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। আজিৰ ৰূপালী লহৰত পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা চিনেমাৰ দুটিমান গীত শুনিম। এই বিষয়ৰ কিছু কথা আমালৈ লিখি পঠাইছে মৃণাল কুমাৰ বৰাই। পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা প্ৰথমখন অসমীয়া চিনেমা আছিল জঞ্চ মহলীয়া পৰিচালিত দূৰণিৰ ৰং। সংগীত পৰিচালক আছিল অজিত সিংহ। তেওঁ গোৱা প্ৰথমখন অসমীয়া চিনেমাৰ এই প্ৰথম গীতটিৰেই তেওঁ অসমীয়া চিনেমাৰ গীতক এটি সুকীয়া মাত্ৰা প্ৰদান কৰিছিল।

পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা এই গীতটিৰ ৰচনা আছিল ৰুবি সিংহৰ। দূৰণিৰ ৰং কেৱল পুলক বেনাৰ্জীয়ে গীত গোৱা প্ৰথম চিনেমাই নাছিল, দূৰণিৰ ৰং আছিল পৰিচালক জন্স মহলিয়াৰো প্ৰথমখন ছবি। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা পৰিচালনা বিভাগত প্ৰশিক্ষণ লৈ অসমলৈ উভতি আহিয়েই জন্স মহলিয়াই নিৰ্মাণ কৰিছিল দূৰণিৰ ৰং ছবিখন। ছবিখনৰ নায়ক নায়িকা আছিল নিপন গোস্বামী আৰু পূৰ্ণিমা পাঠক। তেওঁলোকৰ লিপছত এটি দ্বৈতকণ্ঠৰ ৰোমান্টিক গীততো পুলক বেনাৰ্জীয়ে হৈমন্তী শুক্লাৰ সৈতে কণ্ঠদান কৰিছিল। সেই গীতটিৰো কথা লিখিছিল ৰুবি সিংহয়।

দূৰণিৰ ৰং চিনেমাত পুলক বেনাৰ্জীয়ে প্ৰথম কণ্ঠদান কৰিলেও ছবিখনৰ মুক্তি পিছে বিলম্ব হৈছিল। 1979 চনৰ নৱেম্বৰত মুক্তি পাইছিল দূৰণিৰ ৰং ছবিখনে। তাৰ কেইমাহমান পূৰ্বে মুক্তি পাইছিল পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা দ্বিতীয়খন ছবি শ্ৰীমতী মহিমাময়ী। পৰিচালক পুলক গগৈয়ে লক্ষ্মীনাথ ফুকনৰ একেনামৰ গল্পৰ অৱলম্বনত নিৰ্মাণ কৰা শ্ৰীমতী মহিমাময়ীৰ সংগীত পৰিচালক আছিল কুল অতুল। ছবিখনত নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা এই গীতটিত পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰিছিল।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰত আমি পুলক বেনাৰ্জীয়ে গোৱা অসমীয়া চিনেমাৰ কেইটিমান গীত শুনিলোঁ। এই বিষয়ত কথাংশ লিখি পঠাইছিল মৃণাল কুমাৰ বৰাই। অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে পুনৰ লগ হ'ম আৰু শুনিম আন কিছু নতুন কথা আৰু গীত। নমস্কাৰ।

0: ৰূপালী লহৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
5: ঐ ছোৱালীহঁত, কি কৰি আছ?
6: বিললৈ ৰৈ আছো।
4: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
7: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ হিমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 5:20ৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিক এই সম্পৰ্কে মনালিছা তাঁতিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ দিনৰ 12:30 ফোন ইন লাইভ আইডিঅ'ৰ বুলনি অনুষ্ঠানত যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা এই বিষয়ে যোগ বিশেষজ্ঞ দীপিকা কলিতাৰ সৈতে কথা পাতিব পৰিণীতা শইকীয়ায়।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই কালি এই বিধেয়কখন সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন

0: বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতি লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। ৰাজ্যত যোৱা 18 মে'ৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জনভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচীত সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। নগাঁও জিলাত বিগত 18 মে'ৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জনভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰকৰণ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধা হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ ৰাইজক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সম্পৰ্কে অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ বিপৰীতে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈহে দিহা পৰামৰ্শ আগবঢ়াইছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। ঈদ উল আজহা উপলক্ষে অহা 28 মে'ৰ দিনটো ৰাজ্য চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালনৰ সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা জাৰি কৰা অধিসূচনা অনুসৰি সেইদিনা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, আদালত, বেংক তথা বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে এই অনুষ্ঠানতে 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিক পদ্ম বিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকীক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: आजकल भारत के गांव-गांव में छतों का रूप बदल गया है। जहां पहले छतों पर सिर्फ पापड़ और कपड़े सूखते थे, वहां पर अब बिजली बिल जीरो हो रहे हैं। गांव-गांव में लोग सोलर पैनल लगवा रहे हैं। आप भी लगवा लीजिए। 78,000 की सब्सिडी दे रही है भारत सरकार। 30 लाख से अधिक परिवार तो इसका लाभ उठा चुके हैं। PM सूर्य घर मुफ्त बिजली योजना से जुड़ने के लिए रजिस्टर करें PM सूर्य घर.gov.in पर।
2: हर घर सूर्य घर।
3: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ দেৱযানী দাসৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা অবনী ৰঞ্জন পাঠকৰ।

0: পরাগ কুমার ভট্টাচার্যৰ গীতৰ কথা আৰু অবনী ৰঞ্জন পাঠকৰ প্ৰযোজনাৰে সেয়া আছিল দেৱযানী দাস।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: সুধীৰ দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী অতুল মেধি।

0: সুধীর দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে অতুল মেধিৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক দীপশিখা দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

গুণমণি বৰাৰ গীতৰ কথা আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজনাৰে গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দীপশিখা দত্ত। অনুষ্ঠানত এইবাৰ এয়া মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কৌস্তুভমণি শইকীয়াৰ।

0: কৌস্তুভমণি শইকীয়াৰ গীতৰ কথাৰে মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেমন্ত গোস্বামীৰ গীতৰ কথাৰে অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক সান্তনা বৰুৱাৰ কণ্ঠৰ এই গীতটি।

হেমন্ত গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল সান্তনা বৰুৱা। গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, মহিলাৰ বাবে এক তৃতীয়াংশ আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জনভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা।

ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰিব। মন্ত্ৰী শ্ৰীশৰ্মাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 69(1)ৰ নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026 উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতেই কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰাই ভাৰতত মহিলাক উচ্চ স্থান দি অহা হৈছে যদিও সময়ে সময়ে মহিলাৰ সন্মান মৰ্যাদা হানি হোৱা অনেক কাৰ্য পৰিলক্ষিত হৈছে। মহিলাসকলক ৰাজনৈতিক সামাজিকভাৱে আগবঢ়াই নিদিলে তেওঁলোকৰ সৰ্বাংগীন উন্নতি সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰৰ লগতে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মুখ্য লোকপিয়ল বিষয়া ৰাজ্যিক নডেল বিষয়া সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল নগৰাঞ্চল গৃহ নিৰ্মাণ আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল নগৰ সম্প্ৰসাৰণ চাহ বাগিচা অঞ্চল জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ খোৱাপানী শৌচালয় বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। বৈঠকত ক্ষেত্ৰ পৰিচালনা প্ৰশিক্ষণ ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰা হৈছে। ৰাজ্যত মুঠ 59 জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইৰ দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশিষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা

0: পৰিকল্পনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। নতুন অসম ভৱন নিৰ্মাণ সন্দৰ্ভত দেৱাশিষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার তৎপরতা মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্রীণত ইতিমধ্যে এই মাটি টুকুরা ক্রয় করা হয়েছিল আর এই মাটি টুকুরা সরকারি রূপে অসম সরকারে সন্ধি ললে ইয়াত সুন্দর এটা অসম ভবন নির্মাণ করা হব। এই অসম ভবন দ্বিতীয় অসম ভবন হব মুম্বাইত অসম সরকারের আর ইয়াত কর্কটরোগীসকল থাকার ব্যবস্থার লগতে কর্কটরোগীসকলের বাবে টাটা হসপিটাল মাত্র 4 কিলোমিটার দূর আর অসমৰ বাকি যোনখিনি অতিথি আছে সেই সিদ্ধান্ত লব কেনে ধরনে আগবাই লো যাব লাগে।
0: ৰাজ্যত যোৱা 18 মেৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচী সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই অভিযানৰ অধীনত কামৰূপ জিলাত চলি থকা শুনানি কাৰ্যসূচী স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যকলাপৰ কালি সফলতাৰে সামৰণি পৰে। এই অভিযানত জিলাখনৰ 4টা উন্নয়ন খণ্ডত 34টা আদি সেৱা কেন্দ্ৰৰ জৰিয়তে 64খন গাঁও সামৰি লোৱা হয়। অভিযানত মহিলা যুৱক যুৱতী বয়োজ্যেষ্ঠ তথা দিব্যাংগকে ধৰি প্ৰায় 4,000 নাগৰিকে অংশগ্ৰহণ কৰে। বৰপেটাতো কালি সপ্তাহজোৰা জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। এই কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱাৰাই কালি এখন সংবাদমেলযোগে সদৰী কৰে যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত চুবা গাঁৱত এইবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত এই অভিযানৰ সময়ছোৱাত 210টা অভিযোগ থিতাতে নিষ্পত্তি কৰা হয় আৰু 528খন অভিযোগৰ মীমাংসাৰ বাবে গ্ৰহণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও জিলাত বিগত 18 মেৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধান হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। পশ্চিম এছিয়াত চলি থকা সংকটে খাৰুৱা তেল, এল পি জি আৰু প্ৰাকৃতিক গেছৰ আমদানিত প্ৰভাৱ পেলাইছে যদিও দেশত পেট্ৰলজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কালি কেন্দ্ৰই অৱগত কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে প্ৰায় 40% খাৰুৱা তেল, 90% এল পি জি আৰু 65% প্ৰাকৃতিক গেছৰ আমদানি প্ৰভাৱিত হৈছে। তেওঁ লগতে জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশৰ শোধনাগাৰসমূহত এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু সম্প্ৰতি দৈনিক প্ৰায় 50,000 টনকৈ উৎপাদন হৈ আছে। যোৱা 4 দিনত 1,66,00,000 বুকিঙৰ বিপৰীতে প্ৰায় 1,72,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে গ্ৰাহকক ইন্ধনৰ নাটনিৰ প্ৰতি আতংকিত হৈ প্ৰয়োজনতকৈ অধিক পৰিমাণে ইন্ধন ক্ৰয় নকৰিবলৈও আহ্বান জনায়।
2: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें, जहां पर भी ऑल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें। धन्यवाद।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি গুৱাহাটীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত উত্তৰ পূব অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। দুয়োপক্ষই ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সভ্যতাবাদী আঞ্চলিক সম্পৰ্ক আৰু আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই

0: ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰম কৰি সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। লগতে এই আলোচনাত জলবিদ্যুৎ, শিক্ষা, আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চল উন্নয়নৰ দৰে খণ্ডত সহযোগিতাৰ বিষয়বোৰেও গুৰুত্ব লাভ কৰে। ঈদ উল আজহা উপলক্ষে অহা 28 মে'ৰ দিনটো ৰাজ্যত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালন সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈৰ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰ্মশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ পৰা খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমি কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
1: বিবাহ লিভ ইন ৰিলেশ্যনশ্বিপ বহু বিবাহক লৈ অসম বিধানসভাত কালি বহু চৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি উত্থাপন হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটিলৈ বৃদ্ধি অসমৰ জি এছ টি পি। এই শিৰোনামেৰে কেগৰ প্ৰতিবেদনৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতখনে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰাৰ বাতৰি দৈনিক অসম কাকতৰ। মাত্ৰ 10 দিনৰ ভিতৰত দেশত পেট্ৰল ডিজেলৰ মূল্য চতুৰ্থবাৰলৈ বৃদ্ধি পোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে 4 বাৰকৈ মূল্য বৃদ্ধিৰ পাছতো তেল কোম্পানীৰ লোকচানৰ 44% পূৰণ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ নীট ইউ জিৰ প্ৰশ্নৰ কাকত ফাদিলৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা এন টি এক 3 দিনৰ ভিতৰত নিজৰ নিজৰ স্থিতি শপতনামাযোগে দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতখনে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ দাখিল, মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জন ভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: নম্বৰ মাজুলী বিধানসভা সমষ্টিত যোৱা 4 মে তাৰিখে ঘোষণা কৰা ফলাফলত এন ডি এ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুৱন গামে বিপুল সংখ্যক ভোটত জয়ী হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: সমষ্টিটোত মুঠ ভোটাৰ আছিল 1,45,331 গৰাকী। পুৰুষ ভোটাৰ 73,780 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ আছিল 71,551 গৰাকী। ইয়াৰে 122,367 ভোট সাব্যস্ত হয়। সমষ্টিটোত এইবাৰ নতুন ভোটাৰ 3,570 গৰাকী থকাৰ বিপৰীতে 85 বছৰ ঊৰ্ধৰ ভোটাৰ আছিল 546 গৰাকী আৰু দিব্যাংগ ভোটাৰ আছিল 1,114 গৰাকী। মুঠ ভোট কেন্দ্ৰ 188টাৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আছিল 20টা। যাতায়াতৰ দুৰ্গম ভোটকেন্দ্ৰ হিচাপে 19টা ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছিল। সমষ্টিটোত ভোটগণনাৰ ফলাফলত কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে 43,024 ভোট লাভ কৰাৰ বিপৰীতে এন ডি এ সমৰ্থিত বিজেপি প্ৰাৰ্থী ভুৱন গামে লাভ কৰে 78,324 ভোট আৰু এছ ইউ চি আই কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰে 1,019 ভোট। সমষ্টিটোত এন ডি এ সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গামে কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুক 35,300 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত 958টা ভোট নটাত দিয়াটোৱে ৰাইজৰ মাজত বহুদিনলৈ চৰ্চা চলা পৰিলক্ষিত হয়।
0: যোৱা 15 মে'ত মাজুলী মহাবিদ্যালয়ত ড্ৰাগছ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই বিষয়ে জনাইছে আমাৰ সংবাদদাতাই।
1: বৰ্তমান সমাজত মহামাৰীৰ ৰূপ ধাৰণ কৰা ধপাতজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ আসক্তিৰ সম্পৰ্কে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক সজাগ সচেতন কৰাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয় ধপাত বিৰোধী কোষৰ সহযোগত যোৱা 15 মে'ত মহাবিদ্যালয়খনিত অনুষ্ঠিত হয় এক বিশেষ সজাগতা কাৰ্যসূচী। সত্তাধিকাৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত আয়োজিত কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, আমি নিজেই নিজৰ জীৱনৰ দায়িত্ব ল'ব লাগিব। অধ্যক্ষগৰাকীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ড্ৰাগছত আসক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজক কিদৰে ক্ষতি কৰিছে তাৰ এক ব্যাখ্যা আগবঢ়োৱাৰ লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ মহাবিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।
0: ভাৰত চৰকাৰৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় কিশোৰী স্বাস্থ্য কাৰ্যসূচী স্বাস্থ্য বিভাগ মাজুলীৰ সহযোগত 20 মে'ৰ পৰা 28 মে'লৈকে ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা সপ্তাহ পালন কৰা হৈছে। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতা বিকাশ শইকীয়াৰ পৰা।
1: জিলা কাৰ্যক্ৰম সমন্বয়ক পল্লৱী মৰাঙে আঠধৰা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থকা স্বাস্থ্য বিভাগৰ পৰামৰ্শদাতা বাণী শইকীয়াই ঋতুস্ৰাৱৰ সময়ত মানি চলিবলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা আৰু শাৰীৰিক মানসিক যত্নৰ লগতে কৈশোৰ অৱস্থাত গৰ্ভধাৰণৰ ক্ষতিকাৰক প্ৰভাৱ, ইয়াৰ সামাজিক আৰু স্বাস্থ্যজনিত সমস্যা আৰু এইচ আই ভি ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বিস্তৃতভাৱে ছাত্ৰীসকলক অৱগত কৰে। সভাত জিলা মিছন সমন্বয়ক কুকি বৰুৱাই বাল্য বিবাহৰ কুফল, শিক্ষাৰ অধিকাৰ আৰু সমাজত নাৰীৰ শক্তিকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় পৰ্ব অনুষ্ঠিত হয় আৰু স্বাস্থ্য সচেতনতা সম্পৰ্কীয় বিভিন্ন তথ্য সম্বলিত লিফলেট বিতৰণ কৰা হয়।
0: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, আজি শুনক মাজুলী জিলাৰ ৰেহৰু। আগবঢ়াইছে আকাশবাণীৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 98

জিলাৰ ৰেহৰূপ অনুষ্ঠানত মাজুলী জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত, 03612662325 আৰু 9435405222। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছোঁ মই, জ্যোতি হাজৰিকা। ফোন অহালৈকে আমি এটি গীতকে শুনোচোন। শিল্পী খগেন মহন্ত, গীতিকাৰ কেশৱ মহন্ত।

বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা

0: প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' কিছু ব্যাঘাত জন্মিছে, তেখেতৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। ফোন অহালৈকে আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: আজি দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আঁত ধৰিব পৰিণীতা শইকীয়াই। আমালৈ এটি ফোন আহিছে, আমি লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল' হয় নমস্কাৰ, আপোনাক
1: নমস্কাৰ নমস্কাৰ
0: আপোনাক স্বাগতম। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই দিলীপ ডেকাই ক'লো, দৰং জিলাৰ গভৰা দলং ঘাটৰ পৰা।
0: হয় হয়, আপুনি আজি কি গীত শুনিব?
1: মই শুনিব বিচাৰিছো ৰুবি সিংহ বাইদেউৰ
0: হয়
1: বন্ধু মেলি দে তোৰ দুখৰ দুখনীয়া।
0: হয় হয়, বৰ সুন্দৰ। হয়।

0: সেই গানটো আমি বিচাৰিছোঁ, আপোনাৰ গানটো নিশ্চয় শুনাম। আৰু আপোনাৰ সৈতে আজি কোন কোন আছে লগত?
1: মোৰ আছে বন্ধু হিৰণ্য কলিতা, বিচিত্ৰ নাৰায়ণ নাথ,
0: হয়,
1: আৰু ভতিজী আছে টিনা প্লাবিতা,
0: হয়,
1: মানে আৰু গৰিমা,
0: হয়,
1: এনেকে আছো কেইবাজন, আৰু আছে সৰুপা প্ৰফুল্ল,
0: হয়। আজি সকলোৰে বাবে এই গীতটি মই শুনাইছো,
1: ধন্যবাদ,
0: হয়, ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমাৰ ফোন লাইনত কিছু বিজুতি ঘটিছে, আমি ফোনটি ল'ব পৰা নাই। তেতিয়ালৈকে আমি অন্য এটি গীতকে শুনো, ইমানদাৰ ছবিৰ পৰা এই গীতটি।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে। হেল্ল'
4: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
3: নমস্কাৰ সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
4: মই লক্ষ্য চহৰীয়াই ক'লো।
3: হয়,
4: দৰঙৰ মৌপাৰাৰ পৰা।
3: দৰঙৰ মৌপাৰাৰ পৰা। হয়, আজি আপুনি কি গীত শুনিব?
4: হয়, মই ডক্টৰ বেজবৰুৱা বোলছবিৰ দীপেন বৰুৱাই গোৱা মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি।
3: হয় হয়, আমি আপোনাৰ গীতটি শুনাম। হয়, আজি তাতে বতৰ কেনেকুৱা বাৰু?
4: মই বতৰ ডাৱৰীয়া, ৰাতিপুৱা ভাগত এজাক বৰষুণ হৈ গ'ল, এতিয়া অৱশ্যে ৰ'দ দিছে বাৰু।
3: হয়,
4: ৰাতিপুৱা কিন্তু বৰষুণ দিলে।
3: হয়, ইয়াতো বৰষুণেই দিছে ৰাতিপুৱা আজি, মানে গোটেই অসমতেই হয়তো এনেকুৱা বতৰে আজি। গৰমো পৰিছিলে যথেষ্ট, বৰষুণৰ কাৰণে কিছু সকাহ পাইছে সকলোৱে। হয়, আপুনি এতিয়া কি কৰি আছে বাৰু? ৰেডিঅ' শুনি আছে?
4: মই বৰ্তমান ঘৰতে আছো। এতিয়া মই মানে অৱসৰী জীৱন কটাই মানে ঘৰতে বা বিভিন্ন সামাজিক কামত ব্যস্ত হৈ আছো।
3: হয়,
4: আৰু ৰেডিঅ'ৰ লগত মই সততে যোগাযোগ ৰাখো, প্ৰায় অনুষ্ঠান মই শুনো আৰু আপোনালোকৰ এই অনুষ্ঠান বিলাকৰ মই নিয়মীয়া শ্ৰোতা।
3: হয় হয়, গম পাওঁ, আপোনাৰ সৈতে কথা হৈছে আগতেও। হয়, ঠিক আছে, মই আপোনাৰ গীতটি বজাইছো।
4: হয়, মই আৰু দুজনমান মোৰ ৰেডিঅ' বন্ধুৰ নাম ল'ব বিচাৰিছো।
3: হয় হয়, কওক।
4: হয়, ছয়গাঁৱৰ বনবাসী মণ্ডল, দৰঙৰ নিত্যানন্দ ডেকা, তেওঁলোকলৈ এই গীতটি মই উচৰ্গা কৰিছো।
3: হয় হয়, মই নমস্কাৰ জনাইছো সকলোকে আৰু এই গীতটি বজাবলৈ লৈছো।
4: ধন্যবাদ।
3: হয়, ধন্যবাদ।

0: আমাৰ কিছু যান্ত্ৰিক বিজুতিৰ বাবে অনুষ্ঠান প্ৰচাৰত কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এটি ঘোষণা। চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, ফোনটি লৈছো। হেল্ল'
4: হেল্ল' বাইদেউ নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। আপুনি ক'ৰ পৰা কৈছে?
4: মই দৰং জিলাৰ পৰা মইনা কলিতাই ক'লো বাইদেউ।
0: হয়, নমস্কাৰ, কওক।
4: নমস্কাৰ।
0: আজি আপুনি কি গীত শুনিব আমাৰ অনুষ্ঠানত?
4: জুবিন গাৰ্গৰ পাখি পাখিয়ে পাখি লগা মোৰ মন, সেই গানটি শুনিব বিচাৰিছো।
0: হয়, ঠিক আছে, আপোনাৰ গানটো বাৰু বজাই শুনাম। আৰু বাকী আপুনি কেনে আছে এতিয়া?
4: নাৰায়ণ বৰুৱা, খামতি দেৱী, এনেকা বহুত আছে বাইদেউ।
0: হয় হয়, সকলোকে মই নমস্কাৰ জনাইছো। হয়।

0: হয় গোটেইবিলাকৰ কাৰণে গান্তিও সেৱা কৰিছোঁ।
1: হয় ঠিক আছে,
0: আপোনালোকলৈ দিলোঁ।
1: হয় ঠিক আছে, ধন্যবাদ, আপোনালোকৰ বাবে গানটো বজাই শুনাইছোঁ।
0: হয় বাইদেউ, ধন্যবাদ।
1: হয় ধন্যবাদ।

0: হ্যালো,
1: হেলো,
0: হয় নমস্কার, আপুনি নমস্কার,
1: নমস্কাৰ।
0: আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই লালগণেশৰ পৰা মাইনা দাসে ক'লো।
0: হয়, আজি আপুনি কি গীত শুনিব?
1: যিকোনো এটা ভাল লগা গান শুনাই দিলে হ'ব।
0: যিকোনো এটা ভাল লগা গান, ঠিক আছে, আমি শুনাম বাৰু। যিকোনো এটি গীত মানে মোৰ পচন্দৰ গীত হ'লেও হ'ব। হয় হয়, ঠিক আছে। আজিতো বতৰ বেয়া অলপমান। আপুনি কি কৰি আছে, ঘৰতে আছে?
1: মই এনেই ঘৰতে আছো, মানে বতৰটোকে চাই আছো। অলপ কাম কৰিব লাগিব, কাপোৰ ধুব লাগিব।
0: হয় হয়, আজি আজি ৰেডিঅ' শুনাৰ বতৰ, ঘৰৰ কাম কৰি, ঠিক আছে। হয়, আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত আছে, মোৰ শাহু আছে, শহুৰ আছে, বাচ্ছা দুজন আছে, মোৰ হাজবেণ্ড আছে, দেউৰ আছে।
0: হয়, ঠিক ঠিক আছে। হয়, আপোনাৰ গোটেই পৰিয়ালৰ কাৰণে আজিৰ অনুষ্ঠানৰ শেষৰটি গান বজাবলৈ লৈছো।
1: ধন্যবাদ।
0: হয় হয়।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজিৰ জীৱন সুৰভি যিগৰাকী অতিথি, তেখেতক মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম, কিয়নো তেখেত এগৰাকী কৃতি শিক্ষক, এগৰাকী সাহিত্যিক, কেইবাখনো গ্ৰন্থ তেখেতে ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ হৈ ওলাইছে, প্ৰায় 40খনমান গ্ৰন্থ হ'ব তেখেতৰ, আৰু বিভিন্ন সামাজিক কামত তেখেত জড়িত হৈ থাকে। কালজুৰি বুলি কয় তেখেতৰ যি জন্মস্থান, দৰং জিলা, কিন্তু ঠাইখন খৈৰাবাৰী
1: অঞ্চলৰ।
0: তেখেত হৈছে শ্ৰীযুত পুনুৰাম কলিতা ডাঙৰীয়া। স্বাগতম জনাইছোঁ আপোনাক।
1: নমস্কাৰ।
0: আমি আপোনাক পাই সুখী হৈছোঁ, কিয়নো আপুনি কৃতি শিক্ষকটো হয়েই। আমি সুখী এইকাৰণে বেছিকৈ হৈছোঁ যে এগৰাকী আপুনি নিয়মীয়া আমাৰ ৰেডিঅ'ৰ খুব ভাল শ্ৰোতা। প্ৰায়ে আপোনাৰ আমি কথা সেই খৈৰাবাৰী অঞ্চলৰ পৰা ফোন পাই থাকোঁ আমি, গতিকে ৰেডিঅ' শুনি আপুনি খুব ভাল পায় নহয়? সেই অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভণি সেই ৰেডিঅ'ৰে কৰিব খুজিছে আপোনাৰ কথা বাৰু?
1: আৰম্ভণি এই আমাৰ পিতা বংশীধৰ কলিতা আৰু মাই সাবিত্ৰী কলিতা, তেখেতসকলেও মানে ৰেডিঅ'ৰ প্ৰতি ইমান ভক্ত আছিল, মানে তেতিয়া অলপ দাম বেছি আছিল, তথাপি আমি পিতাক ৰেডিঅ' কিনি আনি তেওঁক হেৰি শুনাইছিলোঁ আৰু খুব ভাল পাইছিল। ৰেডিঅ'টো পুৱাৰ বৰ্ণনা অনুষ্ঠানৰ পৰা তেখেতে শুনে, যে আকৌ তাৰপিছত এই বাৰ্ধক্যই যেতিয়া তেখেতক হেঁচা মাৰি ধৰিলে, তেতিয়াও তেখেতে কিন্তু ৰেডিঅ'টো এৰি দিয়া নাছিল, আৰু কোনোবাই ৰেডিঅ'টো কিবা কাৰণত বন্ধ কৰিলে তেওঁ কয় যে ৰেডিঅ'টো কিয় বন্ধ কৰিলা, ইমান সুন্দৰ গান চলি আছে, ভূপেন হাজৰিকাৰ গান খুব ভাল পাইছিল।
0: আপোনাৰ কোন প্ৰিয়?
1: মোৰ আচলতে ভূপেন হাজৰিকাই প্ৰিয়। মই যিমান দিন অনুৰোধ কৰোঁ ৰেডিঅ'ৰ কল্পতৰুত, এই তেতিয়া মই ভূপেন হাজৰিকাৰে গীতবিলাক অনুৰোধ কৰোঁ। তাৰ দ্বিতীয়তে হ'ল দীপালী বৰঠাকুৰ বাইদেউ, আৰু তেওঁৰ বিভিন্ন কালজয়ী গীত, চেনাই মই যাওঁ দেই, তাৰপিছত আদি কৰি যোন ধনে জোনালীতে, এই তাৰপিছত আছে আগলি বাহৰে লাহৰী গগনা, বহি তাঁতৰ পাতত বাওঁ, আহে কি নাহে, মোৰে ধন চেনাইতে শ্ৰীপতি
0: মোৰ,
1: গতিকে এইবিলাক গীত, অমৰ গীত, এইবিলাক গীত অনুৰোধ কৰোঁ। আৰু যেতিয়া অনুৰোধৰ ফোন ইন অনুৰোধ নাছিল, তেতিয়া চিঠি দিছিলোঁ, কেতিয়াবা প্ৰায় 10-12খন পৰ্যন্ত পুৰস্কাৰ লিখি চিঠি পঠাইছিল,
0: চিঠি পঠিয়াইছিল।
1: খৈৰাবাৰী ডাকঘৰলৈ যাওঁ, 2.5 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা, এই ডাকঘৰলৈ গৈ একেলগে গোটেইখিনি চিঠি ডাকঘৰত দিওঁ।
0: এতিয়া আপোনাৰ কথালৈ আহিছোঁ, আমি ক'লোৱেই যে আপোনাৰ জন্মস্থান কালজুৰি দৰং, সেই ঠাইখনৰ কথা অকণমান কওকচোন, ঠাইখনৰ পৰিৱেশৰ কথাটো কওক।
1: হয় হয়, আমাৰ এই এই পিতৃপিতা মহাসকল আচলতে আছিল দৰং জিলাৰ দক্ষিণ পূব অঞ্চলৰ খটৰা সত্ৰ।

0: সত্ৰ সত্ৰ আছে এখন লেচাকনীয়া গোবিন্দ আঁতৰি সত্ৰ সেইখন, সেই সত্ৰৰ ওচৰৰ পৰা আমাৰ পিতাহঁত প্ৰায় 1940-45 চনমানৰ ভিতৰতেই খৈৰাবাৰী অঞ্চলত হাবি জংগলে ভৰা দৰঙী ৰজাৰ মাটি আছিল সেইবিলাক, আৰু তাতে একেবাৰে এই বিঘাত প্ৰায় 60 টকামানকৈ পিতাই 14 বিঘা মাটি কিনি লৈছিল তাত, আৰু ওচৰ চুবুৰীয়া মানুহ কেইবাঘৰো আহিছিল আৰু সেইসকলৰে এটা চুবুৰি পাতি বসবাসো কৰিছিল আৰু সেইদৰে খেতি বাতি কৰিছিল, সেনেকৈ আছিল সেই সময়ত। আৰু আমি নিজে দেখিছোঁ বাঘ আছিল তেতিয়া হাবি জংগলবিলাক, বাঘ আছিল, বাঘ দেখিছোঁ আমি ঘৰৰ লৈ আহি, ঘৰৰ পৰা বেৰা ভাঙি, বাঁহৰ বেৰা ভাঙি গৰু উলিয়াই লৈ গৈছিল, এইবিলাক আমাৰ চকুত আৰু দেখা হৈছে। আকৌ পথাৰত গৰু যেতিয়া দৰক দিয়া হয়, পথাৰত গৰু দৰক দিলেও বাঘে কি কৰে, এই দৰক ছিঙি বাঘ বাঘে পিঠিত গৰু তুলি লৈ যায়, সম্পূৰ্ণৰূপে দেখিছোঁ। গতিকে আমাৰ পিতাহঁতৰ দিনত সেইটো আছিল, আৰু আমি যেতিয়া 8 বছৰ 9 বছৰমানতহে আমি স্কুললৈ যাওঁ, কাৰণ কালজুৰি গাঁৱত LP স্কুল নাছিল, প্ৰাথমিক বিদ্যালয় আছিল। এই তাৰে কালজুৰি গাঁৱৰ পশ্চিমফালে এখন শিমলুবাৰী বুলি গাঁও আছিল, সেইখনতহে এই প্ৰায় 1963-62 চনমানত স্কুল স্থাপিত কৰিছিল প্ৰাথমিক বিদ্যালয়। আৰু সেইখন স্কুলৰে আমি এই দ্বিতীয় দল হিচাপে আমি তাত পঢ়িবলৈ গৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ।
1: তাৰপাছত আপুনি লাহে লাহে
0: খৈৰাবাৰী সাহায্যপ্ৰাপ্ত, তেতিয়া হাইস্কুল চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল, আৰু তাতে তেতিয়া চতুৰ্থ শ্ৰেণীত আমি নাম লগাব লগা হৈছিল তেতিয়া, হয়, চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুলৰ হেৰিবিলাক
1: হাইস্কুল তাতে
0: পঢ়িছিলোঁ, হয়।
1: তাৰপাছত 1900 হায়াৰ ছেকেণ্ডেৰী
0: মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, আমি পঢ়োঁতে পিউ মঙলদৈ কলেজত আহিলোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা 75 চনত উত্তীৰ্ণ হৈ সেই বছৰতেই 75তে নামভৰ্তি কৰিলোঁ মঙলদৈ কলেজত পিউ, আৰু পিউ 77 চনত পাছ কৰি তাতেই BA পৰীক্ষা BA শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।
1: হয়, আপুনি এগৰাকী কৃতি শিক্ষক, আপুনি কেইবাটাও ইতিমধ্যে শিক্ষকতাৰ বাবে বঁটা লাভ কৰিছে,
0: হয় হয়।
1: গতিকে কেতিয়া চাকৰিত সোমালে, শিক্ষকতাৰ চাকৰি কেনেদৰে আৰম্ভ কৰিলে, এই কথাখিনি কওকচোন, আৰম্ভণি ক'ৰ পৰা হৈছিলে?
0: হয় হয়, মই প্ৰথমতে যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, মই যেতিয়া BA সন্মান সহকাৰে পাঠ্যক্ৰমৰে পাছ কৰিলোঁ, তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম ভৰ্তি কৰি পঢ়াৰ এটা ইচ্ছা আছিল, কিন্তু পিতাই মানে বাৰে বাৰে কয় যে তই চাকৰি বিচাৰ আৰু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত কেনেকৈ তোক পঢ়াম, গতিকে তই চাকৰিকে হেৰি কৰ, ঘৰখনৰ অৱস্থা এয়া, কাৰণ যিখিনি খেতিৰ মাটিৰ ধান সেইখিনিৰে বছৰ জোৰাকৈ ইফালে পৰিয়ালো বাঢ়িছিল, আমাৰ 5জন ল'ৰা ভাই ককাই আৰু এজনী ভনী, তেওঁলোকৰো পঢ়া শুনা আছে, আৰু গতিকে খেতি
1: বাতি
0: মই মাজু আছিল, ককাইদেউ আছিল, ইতিমধ্যে ঢুকাইছে ককাইদেউ, তেওঁ পুলিচ বিভাগত চাকৰি কৰিছিল। ঠিক তেনেকৈ BA পাছ কৰাৰ পিছতেই মই চাকৰিৰ এপ্লিকেশ্যন দি হেৰি কৰিলোঁ, মানে অপ্ৰাদেশিত স্কুলেই হওক বা প্ৰাদেশিত স্কুলেই হওক, চৰকাৰী স্কুলেই হওক, য'তে মানে এছাম ট্ৰিবিউনখন দ্বিতীয় পৃষ্ঠাটো চাওঁ, শিক্ষকৰ মানে শিক্ষকতা জীৱনটোৱে মই ব্ৰত বুলি ভাবি লৈছিলোঁ আচলতে, অন্য চাকৰিত সিমান মন নাছিল। গতিকে শেষত গৈ প্ৰথমতে মানে মোৰ হেৰি হ'ল টংলা ছোৱালী হাইস্কুলৰ, তেতিয়া এই ডেপুটেশ্যন ভেকেঞ্চিত এটা পোষ্ট ওলাল সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে, সেইটোত মই 15জনমান ইণ্টাৰভিউ লৈছিল, 15জনমান পৰীক্ষাৰ্থীৰ ভিতৰত মই উত্তীৰ্ণ হ'লোঁ সেইটো হেৰি ইণ্টাৰভিউ, সেইটো তাতে মই যোগদান
1: শিক্ষক
0: আৰম্ভণি হ'ল টংলা ছোৱালী হাইস্কুল।
1: তাৰপাছত
0: আৰু তাৰপিছত প্ৰায় 2 বছৰমান তাত শিক্ষকতা কৰাৰ পিছতেই এই যিজন মানুহ পঢ়িবলৈ ডেপুটেশ্যনত গৈছিল তেওঁ ঘূৰি আহিল, আহাত মোৰ হেৰিটো অফ কৰি দিলে, পিছত তাৰ পৰা মই ওলাই আহি আকৌ দৰখাস্ত দিবলৈ ধৰিলোঁ। এইবুলি দৰখাস্ত দি কুমাৰী কাটা ছোৱালী হাইস্কুলত আকৌ মই পালোঁগৈ, তাত চাকৰি শিক্ষকতা কৰি থাকোঁতেই মই তেতিয়াৰ পৰা দৰখাস্ত দিয়া মানে বাদ দিয়া নাই, সেইখনো অপ্ৰাদেশিত স্কুলেই আছিল, 200 টকা কোনোমতে মাহেকীয়াকৈ দিছিল 200 টকা, আৰু টঙলাত দিছিল, টঙলা ছোৱালী আছিল 150 টকাকৈ মাহিলী দৰমহা। এতিয়া কুমারীঘাটত থাকতেই মই

0: শ্বিলঙৰ শ্বিলং বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰিৰ বাবে হেৰি পালোঁ, এডভাৰটাইজটো পালোঁ, বিজ্ঞাপনটো পাই উঠি দৰখাস্ত দিলোঁ। দি উঠি দি উঠাৰ পিছত কিছুদিন পিছতেই ইণ্টাৰভিউৰ কাৰণে মোক মাতিলে তালৈ স্কুললৈ। আৰু তেতিয়া শ্বিলঙলৈ কোনোদিন গৈ পোৱা নাই, সাহ কৰি শ্বিলঙলৈ গ'লোঁ। তেতিয়া আছিল ট্ৰেন্সপৰ্ট অসম ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল আৰু মেঘালয় ৰাজ্যিক পৰিবহণ নিগমৰো ট্ৰেন্সপৰ্ট আছিল। আৰু এই পল্টন বজাৰৰ বাছ ষ্টেচনত টিকট কাটিলোঁ, 9 টকা আছিল তেতিয়া ভাড়া। এই 9 টকা ভাড়াৰে গৈ পালোঁ। গৈ উঠি শ্বিলঙৰ টুৰিষ্ট হোটেলত থাকিলোঁ ৰাতিটো। পিছদিনা পুৱা
1: অকলে গৈছিলে, কোনোবা গৈছিল?
0: অকলে গৈছোঁ, অকলে গৈছোঁ। মানে বুকুত সাহ বান্ধিছোঁ আৰু। হোটেলত থাকিলোঁ ৰাতিটো। পিছদিনা পুৱাই 10টা বজাত পৰা ইণ্টাৰভিউ আছিল শ্বিলং বিদ্যালয়ত। তাতে প্ৰায় 30-25 জনমান হেৰি আছিল, পৰীক্ষাৰ্থী আছিল ইণ্টাৰভিউ দিয়া হেৰি। আৰু তেনেকৈ ইণ্টাৰভিউ দিলোঁ। দিয়াৰ পিছতেই মই ভাবিছোঁ ইমান কেণ্ডিডেটৰ ভিতৰত ক'ত আৰু ইয়াত পাম শ্বিলঙত। কিন্তু কেইদিনমানৰ পিছতে কি আহিল, এই সেইখন আহিল হেৰি, টেলিগ্ৰাম আহিল। টেলিগ্ৰাম আহিল, টেলিগ্ৰাম লিখিলে যে আপুনি সোনকালে যোগদান কৰক।
1: সেইখন শ্বিলং বিদ্যালয়খন তেতিয়া অসমীয়া ভাষাত,
0: অসমীয়া মাধ্যমৰ আছিল, অসমীয়া মাধ্যমৰ
1: আছিল, মাধ্যমৰ আছিল,
0: এখন
1: প্ৰাদেশীকৃত স্কুল আছিল,
0: প্ৰাদেশীকৃত আছিল। তাতে আমি, মই যোৱাৰ আগ মুহূৰ্ততেই ষ্টেণ্ড কৰিছিল কোনোবা এজন, নামটো মই পাহৰিলোঁ।
1: এটা সময়ত তাৰ ফলাফল বা ৰিজাল্ট মেট্ৰিকৰ ভাল আছিল,
0: খুব ভাল আছিল
1: আমি জনাত। হয়, তাত কিমান বছৰ শ্বিলং বিদ্যালয়ত আপুনি কিমান বছৰ?
0: শ্বিলং বিদ্যালয়ত মই 6 বছৰ থাকিলোঁ। 6 বছৰ থাকি চিন্তা কৰিলোঁ যে তেতিয়া মই ইকান সিকানকৈ গম পাইছিলোঁ, আৰু আমি নিজেও তেতিয়া মেঘালয় শিক্ষক সন্থা বুলি এটা সন্থা গঠন হৈছিল, আৰু সন্থাটোৱে চৰকাৰক দাবী উত্থাপন কৰি আছিল আচলতে পেঞ্চনটো দিব লাগে এনেকৈ। এইবিলাক কাৰণত ভাবিলোঁ নাই অসমত দৰখাস্ত দি থাকোঁ চাকৰিৰ কাৰণে, সুবিধা হয় যদি যাম ইয়াৰ পৰা, শ্বিলঙৰ পৰা আকৌ। এই সৌভাগ্যক্ৰমে 1989 চনত সেইদৰে মই তাত অসমত চৰকাৰী স্কুলখনৰ কৌপাটীয়ে এখন মানে ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় কৌপাটীখনক সাধাৰণতে। ক্ষুদ্ৰ ভাৰত মানে ভাৰতবৰ্ষৰ যিমানকেইটা প্ৰায়বিলাক জনগোষ্ঠী সেই কৌপাটীত, সেই জনগোষ্ঠীবিলাক
1: দৰং জিলাতে,
0: দৰং জিলাতে আছিল। হয়, তেনেকৈ কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখনত মই যোগদান কৰিলোঁগৈ। দীঘলীয়াকৈ তাত থাকিলোঁ। হয়, ভাল লাগিল তেওঁৰ পৰিৱেশটো, যিখিনি তাত যিখিনি অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ খুব ব্যৱহাৰ পাতি খুব ভাল। প্ৰতিজন অভিভাৱকে, সকলোবিলাকে আমাক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোৱে ছাৰ বুলি মাতিছিল আমাক। আৰু তেওঁলোকৰ পৰিয়ালৰ যেতিয়া বিয়া বাৰু উৎসৱ পাৰ্বণ হয় আমাক নিমন্ত্ৰণ দিছিল, আৰু আমি এই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশেৰে তাত আছিলোঁ, গতিকে তাৰ পৰা আৰু আহিবলৈ মন কৰা নাছিলোঁ।
1: কিমান চনত আপুনি
0: তাৰ পৰা 2017 চনত, তাৰ পৰা মই এই 2017 চনৰ 30 নৱেম্বৰৰ দিনা, আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান, সাধাৰণতে অৱসৰৰ দিনাই কেতিয়াও শিক্ষকক বিদায় দিয়া নাছিল ইমান দিনে সেইখন স্কুলত। কিন্তু মোকটো কি কৰিলে, সেই তেতিয়াৰ প্ৰধান প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে ক'লে, নহয় এখেতক কিন্তু আমি সেইদিনাই বিদায় দিম এইবুলি সেইদিনাই বিদায়ৰ ব্যৱস্থা কৰিলে মোক। বিদায় সভা পাতিলে আড়ম্বৰপূৰ্ণভাৱে, আৰু বিদায় সভাখন সুন্দৰভাৱে পৰিচালনা কৰি আবেলি সময়ত মোক আকৌ খৈয়াবাৰীৰ কালজুৰীৰ ঘৰলৈ লৈ গৈছে। 2খন বাছ গাড়ী, সৰু সৰু গাড়ী কেইবাখনো, ছাত্ৰ ছাত্ৰী, শিক্ষকৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীগল, অভিভাৱক কিছু অংশ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোবিলাকে লৈ গৈ মোক ঘৰত থৈছে। হয়,
1: খুব সুন্দৰ এটা আপোনাৰ যি কৰ্মজীৱন, শিক্ষকতাৰ জীৱন, কৃতি জীৱন, আপুনি কেইবাটাও বঁটা লাভ কৰিছে শিক্ষকতাৰ বাবে, কৃতি শিক্ষক বঁটা লাভ কৰিছে দৰং জিলাৰ ভিতৰত, যিটো জিলা ভিত্তিত যিটো বঁটা 2014 চনত
0: পাইছিল,
1: কৃতি শিক্ষক বঁটা 2017 চনতো আপুনি লাভ কৰিছে।
0: এতিয়া কথা হ'ল, এই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বা শিক্ষক গোটৰ গোটেই শিক্ষকসকলেও আমাৰ যিটো পাঠদানৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলে যিটো আয়ত্ত কৰাৰ হেৰি দিশ, এই সকলোবিলাক মানে চাই চিতি সাধাৰণতে বিদ্যালয়ৰ পৰা এটা প্ৰস্তাৱ পঠায়, শিক্ষক গোটৰ পৰাও এটা প্ৰস্তাৱ পঠায়, আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও প্ৰস্তাৱ।

0: এটা পঠায়। শিক্ষকজনৰ যিটো পাৰদৰ্শিতা বা পাঠ্যপুথিৰ যিটো জ্ঞান বা বিষয়বস্তুৰ প্ৰতি যিটো জ্ঞান, এই সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি সেইদৰে প্ৰস্তাৱ দিছিল। আৰু তাৰোপৰিও যিটো সহপাঠ্যক্ৰম, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, নৃত্য, একাংকিকা নাট প্ৰতিযোগিতা, আৰু একাংকিকা নাট প্ৰতিযোগিতা সেই সময়ত সেনেকৈ স্কুলত আমাৰ হায়াৰ ছেকেণ্ডাৰীখনত হোৱা নাছিল। কিন্তু মই গৈ যেতিয়া মই নিজে নাটক লিখিলোঁ একাংকিকা নাট, প্ৰায় প্ৰতি বছৰে 4-5খনমানকৈ লিখোঁ, আৰু সেইখিনি মই নিজে কি কৰোঁ, নিৰ্দেশনা দি মঞ্চস্থ কৰাওঁ। আৰু মোৰ সেই নাটককেইখনে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পায়। এইবিলাক সহপাঠ্যক্ৰমৰ ক্ষেত্ৰতো, আৰু কুইজ প্ৰতিযোগিতাটো এটা বৰ আকৰ্ষণীয় অনুষ্ঠান, সেইটোতো ল'ৰাবিলাকক উপকৃত কৰোঁ। আৰু কুইজৰ কুইজ মাষ্টাৰ হিচাপে শিক্ষকসকলে আমাকেই, মোৰ ওপৰতেই নিৰ্ভৰ কৰে, একে প্ৰশ্ন কটাৰ পৰা আদি কৰি গোটেইখিনি চলোৱা কাৰ্যসূচী চলোৱা গোটেইখিনি। গতিকে এইবিলাক মানে কাৰণত বিশেষকৈ জিলাখনৰ শিক্ষকসকলেও আমাৰ ওপৰত অলপ দৃষ্টি দিয়ে, তেওঁ পোৱাৰ যোগ্য। আৰু যিদিনা মই পাইছিলোঁ বঁটা, বিভিন্নজনে ফোন কৰি গৈছে যে উপযুক্ত মানুহকে বঁটা দিছে। আৰু
1: খুব ভাল, আপোনাৰ ইতিমধ্যে আপুনি লিখা মেলাৰ কথাটো কলে যে নাটক আপুনি লিখিছে, একাংকিকা নাট, যিটো আপোনাৰ দীঘলীয়া এখন তালিকা আমি পাইছো, আপোনাৰ কিতাপৰ এখন দীঘলীয়া তালিকা, শিক্ষকতাটো কৰিছে, তাৰ সমান্তৰালকৈ আপুনি নিৰবিচ্ছিন্নভাৱে আপুনি লিখি গৈছে। আৰু আপুনি যেনেকে কলে যে পূৰ্ণাংগ নাটো আপুনি লিখিছে কেইবাখনো, আৰু ভ্ৰাম্যমান থিয়েটাৰো তাত
0: মঞ্চস্থ কৰিছে,
1: হয়। গতিকে এই আপোনাৰ লিখাৰ বা লেখকৰ যিটো আপোনাৰ যাত্ৰা, সেইটোৰ বিষয়ে কওকচোন।
0: লেখকৰ যাত্ৰা, মই প্ৰথমতে এই ষষ্ঠ সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ বিদ্যালয়ত সাহিত্যচৰা বুলি এটা বিভাগ আছিল। তেতিয়া আমাৰ শিক্ষাগুৰুসকলে কয় যে তোমালোকে লিখি আনিবা, গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, যিকোনো এটা বস্তু তোমালোকে। সপ্তাহত শনিবাৰে শনিবাৰে সাহিত্যচৰা হৈছিল সেই অনুষ্ঠানটোত। কিন্তু তেতিয়া সেই ষষ্ঠ শ্ৰেণীৰ পৰাই কিন্তু লিখিছিলোঁ, মই প্ৰবন্ধ লিখিছিলোঁ, কেতিয়াবা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম তৰংগ নামৰ এখন আলোচনী ওলাইছিল সেই সময়ত কলেজত পঢ়ি থাকোঁতে, আৰু তেতিয়াই কবিতা এটা মই দিছিলোঁ, শেৱালিৰ হাঁহি, সেইটো মোৰ প্ৰথম কবিতা, ছপা কবিতা, তৰংগ আলোচনীখনত প্ৰকাশ পাইছিল। আৰু তাৰপিছতেই মই অসম আন্দোলনৰ ভিত্তিত চক্ৰবিহু নামৰ এখন নাটক লিখিছিলোঁ এই টংলাত থাকোঁতে, এই আজৰি সময়ত। মানে টংলাত থাকোঁতে মই এনেকুৱা কৰিছিলোঁ, মই স্কুলত পাঠদান কৰাৰ উপৰিও মই দিনৰ পুৱাৰ ভাগত দুটা টিউচন লৈছিলোঁ ছাত্ৰ ছাত্ৰীক, আকৌ সন্ধিয়ালৈকে প্ৰায় 9 বজালৈকে টিউচন। হেৰি, তেতিয়া দৰমহা কম, 150 টকা, সেইখিনিয়ে চলিব নোৱাৰি। গতিকে মই ভাবিলোঁ নহয়, টিউচন ল'ব লাগিব। আৰু টিউচনত মই ইংৰাজী বিষয়টো পাঠদান কৰিছিলোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলক সেই সময়ত। গতিকে এই তেতিয়া সেই সময়ত 9 বজালৈকে মোৰ পাঠদান কাৰ্য চলে, তাৰপিছত নিজে ৰন্ধা বঢ়া কৰি খাওঁ তেতিয়া। আৰু তাৰপিছতেই কি কৰোঁ, আকৌ ৰাতি প্ৰায় 12 বজামানলৈ কলম হেৰি চলাওঁ,
1: লিখে আৰু
0: লিখোঁ। এই 84 চনত নাটকখন লিখিলোঁ চক্ৰবিহু, লিখি চপা কৰিব পৰা নাই,
1: প্ৰথম নাটক,
0: প্ৰথম নাটক।
1: তাৰপিছত
0: তাৰপিছত যেতিয়া মই গৌপাতীৰ বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেৰি কৰোঁ, যোগদান কৰোঁ, তেতিয়া মোক কিছু সংখ্যক সেই নাটকখন দেখি কয় যে এইখন চপা নকৰে কিয়, অসম আন্দোলনৰ ইয়াত হেৰি আছে, বিষয়বস্তু আছে ইয়াত। তেতিয়াতো মইতো সাহ কৰিব নোৱাৰোঁ, বহু ভাবি চিন্তি কি কৰিলোঁ। এই তেতিয়াতো গৌপাতীত থাকোঁতেও কিন্তু টিউচনৰ পৰা কিছু অলপ হেৰি উপাৰ্জন কৰিছিলোঁ। তেতিয়া মই মঙলদৈ ছপাশালত গৈ সেই চক্ৰবিহুখন দিলোঁ ছপা কৰিবলৈ, আৰু 1500 কপি ছপা কৰিলোঁ। তেতিয়া ছপা খৰচ এতিয়াৰ তুলনাত কম আছিল, 10,000 টকা গৈছিল। আৰু 1990 চন, তেতিয়া মই 89 গ'লোঁ শ্বিলঙৰ পৰা, গৈ 90 চনত সেইখন ছপা কৰিলোঁ। গঢ়ি উঠি যিখন বিদ্যালয়ৰ বঁটা বিতৰণী সভা, তাতে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীক মই মাতি লৈ গ'লোঁ, নিমন্ত্ৰণ দি লৈ গ'লোঁ। তেখেতৰ হতুৱাই আছাৰ আলী, মহম্মদ আছাৰ আলী আছিল, তেখেতে সেইখন কিতাপ উন্মোচন কৰিছিল 1990 চনত। সেই 1500 কপি কিন্তু মোৰ গোটেই হেৰি হৈছিল, 15 টকা দাম আছিল, 10 টকাকৈ ৰেহাই মূল্যত মই দিছিলোঁ, বিক্ৰী হৈছিল গোটেই।
1: আপুনি কৈছে যে মঞ্চস্থ হৈছে,
0: পূৰ্ণাংগ নাটক সাতদা

0: চীনৰ পাছি 2008 চনৰ হৈছে। মণিকাঞ্চন থিয়েটাৰ বুলি এটা এই উজনি অসমৰ এটা ভ্ৰাম্যমান এই থিয়েটাৰ গোষ্ঠী, সেই দুগৰাকী তেওঁৰ এদিনাখন মোৰ ওচৰলৈ আহিল এই প্ৰযোজকগৰাকী পুলক ফুকন। আহি উঠি ক'লে যে আপুনি আমাৰ চৰ্চাপুৰী অঞ্চলত মঞ্চস্থ কৰিব পৰাকৈ এই এখন নাটক লিখক, এই ছাদ্দাম হুছেইনৰ ফাঁচী আৰু ৰমজানৰ জোন, এই দুয়োখন নাটক প্ৰথম এখন লিখিলোঁ, লিখি উঠি ভাবিলোঁ তেওঁ আকৌ ক'লে যে আৰু এখন লিখক, এইখনতো ভাল হৈছে,
1: এইখন ভাল চলিছে
0: চলিছে, এইবুলি দুখন নাটক লিখিলোঁ।
1: আৰু আপুনি একাংকিকা নাটক কেইবাখনো লিখিছে,
0: হয় হয়,
1: তেজৰ জখলা,
0: হয়,
1: নিশাৰ সপোন, মাটিৰ পুতলা,
0: হয়,
1: বৈদ্যভূমিৰ জোন, এনেকুৱা ধৰণৰ একাংকিকা নাট, এইবিলাক আপুনি স্কুলত মঞ্চস্থ কৰিছে?
0: স্কুলত কৰিছোঁ, কলেজতো কৰা হৈছে। কলেজত এই তেজৰ জহলাখন অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰি পুৰস্কাৰ পাইছে। পোৱাৰ পিছত আৰু সেই মঞ্চস্থ কৰা এই অভিনেতাসকলে কি কৰে, চিঠি লিখিছে, তেতিয়া আৰু মোবাইল নাছিল সেই সময়ত, এই চিঠি লিখি মানে মোক হেৰি কৰিছে, উৎসাহ উদ্দীপনা দিছে, এনেকুৱা নাটক আৰু লিখক এইবুলি মোক উৎসাহ দিছিল।
1: এই নাটকৰ লগত আপুনি কাব্য গ্ৰন্থ লিখিছে, প্ৰবন্ধ সংকলন আছে আপোনাৰ, উপন্যাস লিখিছে কেইবাখনো, গল্প সংকলন লিখিছে, পৌৰাণিক কাহিনীও আপুনি লিখিছে, পুৰাণৰ মৌ কোষ বুলি আপুনি লিখিছে, পুৰাণৰ অমিয়া সুৰ বুলি লিখিছে, পুৰাণৰ ৰহ ঘৰা বুলি লিখিছে।
0: গতিকে
1: এই যিবিলাক গ্ৰন্থৰ প্ৰতি আপোনাৰ গ্ৰন্থ ৰচনাৰ প্ৰতি, পঢ়া লিখাৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আমি দেখিছো। প্ৰায় দুকুৰিমান পুথি হ'ব চাগে প্ৰকাশ হৈছে,
0: সংখ্যাটো
1: কম নহয়, এটা আপুনি নিৰন্তৰভাৱে লিখি থাকে,
0: নিৰন্তৰভাৱে, তাৰমানে মোৰ পাঠকৰ যিটো আকৰ্ষণ,
1: হয়,
0: সেই আকৰ্ষণবিলাক মই লক্ষ্য কৰিলোঁ সাধাৰণতে কোনবিলাক পুথিতে কোনখিনি মানুহে পঢ়ে ভাল পায়। সেইমতে মই 18খন পুৰাণ কিনিলোঁ, 18খন পুৰাণ কিনি 18 পুৰাণখনৰ আকৰ্ষণীয় কিছুমান কাহিনী বাছি নিৰ্বাচন কৰিলোঁ, চুটি চুটি কাহিনী, আৰু সেইবিলাক মোৰ নিজৰ ভাষাত সহজতে বুজিব পৰাকৈ লিখিলোঁ, লিখি ছপা কৰিলোঁ।
1: আৰু এটা ডাঙৰ কাম আপুনি কৰিছে, আপুনি অসমীয়া সংস্কৃত শব্দকোষ লিখিছে, অভিধান,
0: সংস্কৃতৰ শিক্ষক হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃত অভিধানখন দিব পৰা নাছিলো, এখন যিখন উলিয়াইছিল আনন্দৰাম বৰুৱাই সংস্কৃত ইংৰাজী অভিধান, তাৰপিছততো আৰু কোনেও উলিওৱা নাছিল, যদি উলিয়াইছিল যদিও আমাৰ হাতত পৰা নাছিল, কিন্তু মই ভাবিলোঁ আমাৰ পাঠ্যক্ৰমৰ ভিত্তিত অষ্টম নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যে যদি সহজ সৰল ভাষাত কামত অহাকৈ এই অভিধান এখন লিখোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব, এইবুলি ভাবি মই হাত দিলোঁ। সেইটো প্ৰথমতে ভাবিছিলোঁ যে মই আৰু দুগৰাকী এজন হিন্দী শিক্ষকক আৰু ইংৰাজী শিক্ষক এজনক মই হেৰি কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। মই যেতিয়া প্ৰথমতে অসমীয়াৰ পৰা সংস্কৃত কৰিলোঁ, তেওঁলোকক কৰিলোঁ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীখিনি দিয়ক একেটা শব্দৰে, আকৌ হিন্দী শিক্ষকজনক ক'লোঁ আপুনি হিন্দীৰ শব্দখিনিও দিয়ক, তেতিয়াহ'লে 4টা ভাষাত হ'ব। তেতিয়া পাঠকসকলে, সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে একেটা বহাতে গোটেইখিনি শব্দৰ অৰ্থ জানিব, ট্ৰেঞ্চলেশ্যন অনুবাদ কৰাৰ ক্ষেত্ৰত সহজ হ'ব। এনেকৈ কথাটো চিন্তা কৰি মই আগবাঢ়িলোঁ আগতে, কিন্তু বাকী কেইজনে কিন্তু
1: নিজা প্ৰচেষ্টাত এইখন ধুনীয়া অসমীয়া সংস্কৃত শব্দকোষ হৈছে, খুব এটা প্ৰেৰণাদায়ক কথা ছাত্ৰ ছাত্ৰীৰ কামত অহা
0: কামত।
1: আপুনি এই জীৱনযোৰা আপোনাৰ যি শিক্ষকতা বা লেখকৰ যিটো যাত্ৰা বা ইমানখিনি আপুনি কৰিছে, কৰি আছে এতিয়াও, তাৰ বাবে আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, বিভিন্ন অনুষ্ঠান
0: প্ৰতিষ্ঠান,
1: সাহিত্যৰ ক্ষেত্ৰতো পাইছে, সাহিত্য ৰত্ন বঁটা পাইছে, লগতে জীৱন সমৃদ্ধ বঁটা লাভ কৰিছে, ভাষা গৌৰৱ বঁটাও লাভ কৰিছে, ভাৰত গৌৰৱ বঁটা লাভ কৰিছে, আপুনি মহা বংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট কলকাতাৰ
0: যি ট্ৰাষ্ট হয়
1: তাৰ পৰা আপুনি লাভ কৰিছে, গুৰু বৈভৱ বঁটাও পাইছে, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আপোনাক দিছে, বিভিন্ন সাহিত্য জিলা সাহিত্য সভাই দিছে, আপোনাৰ ওদালগুৰি জিলা সাহিত্য সভাই দিছে, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত সাহিত্য সন্মান 2025 এইখিনি বঁটা দিছে, আৰু সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসমে আপোনাক দিছে অসম জ্যোতি সন্মান বঁটা 2025 চনত। কেনে এক অনুভৱ জীৱনৰ এই সময়ছোৱাত আপোনাৰ?

0: এতিয়া যিখিনি মই ভাবিছোঁ, যিখিনি কাম কৰিলোঁ, গতিকে এই কামখিনিকেই, কৰ্মকেই জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি গণ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত ঈশ্বৰে কৃপাৰ দৃষ্টিৰে চোৱা যেন লাগিছে, বা বহুতে বিভিন্নজনে মোৰ গ্ৰন্থ পঢ়ি ফোন কৰে, মই গ্ৰন্থতে মোৰ ফোন নম্বৰটো আছে, যে কিতাপখন একেবহাতে তিনিবাৰ পঢ়িলোঁ ছাৰ, আপোনাৰ কিতাপখন একেবহাতে মানে তিনিবাৰ পঢ়িবলৈ মন গ'ল। আৰু এটা কথা হৈছে যে মই যিটো গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়, এই তাত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰিলে প্ৰথমতে মোৰ চাৰিখন কিতাপ তেওঁলোকে ল'লে, পুৰাণৰ মৌকুখন তেওঁলোকে প্ৰথম ল'লে। লৈ উঠাৰ পিছত ধুবুৰীৰ পৰা এজন মানুহে মোক ফোন কৰিছে, পুৰাণৰ মৌখন ধুবুৰীত, এই যিটো হেৰিত ধুবুৰী জিলা পুথিভঁৰালত এই পুৰাণৰ মৌকুখন গৈ পাইছেগৈ। তাৰে পাঠক এজনে মোক পঢ়ি কৈছে, ক'লে যে দাদা, আপুনি মোক ঘৰত ৰাখিব পৰা কাৰণে এখন কিতাপ পঠিয়াব পাৰিবনে, আপোনাক যি লাগে মই দিম, খা খৰচ পৰে। তো মইতো খুব উৎসাহ পালোঁ, ধুবুৰীটো পাইছেগৈ মোৰ কিতাপ। হয় হয় হয়। তেতিয়া মই তেওঁলৈ স্পীড পোষ্টত কিতাপখন পঠাই দিলোঁ। মই ক'লোঁ একো মোক পইচা আৰু নালাগে, পঢ়াটোৱে আপুনি যে পঢ়ি মোক উৎসাহ উদ্দীপনা দিছে সেইটোৱে ডাঙৰ পুৰস্কাৰ মোৰ কাৰণে। আৰু
1: খুব ভাল লগা কথা এজন লেখকৰ বাবে সুন্দৰকৈ গৈ পাইছে। গতিকে আমাৰ লাহে লাহে অনুষ্ঠানৰ যি নিৰ্ধাৰিত সময় সেই হ'ব হৈছে। গতিকে আমাৰ জীৱন সুৰভি বুলি যিটো কওঁ, আমাৰ এটা উদ্দেশ্য যে একো একোজন ব্যক্তিৰ সেই জীৱনৰ যিটো এটা ধৰক এটা অভিজ্ঞ জীৱনৰ
0: সুগন্ধ
1: সেইটো বিলাই দিব খোজে। আপুনি ইতিমধ্যে ক'লে যে কৰ্মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰ, শ্ৰেষ্ঠ উপাসনা বুলি কৈছে। আৰু কিবা অনুভৱ ক'ব খোজে নেকি?
0: আৰু মানে এতিয়া কথা হ'ল, এই অভাজনক এই বিভিন্ন সভা সমিতিবিলাকত মাতে, ভাগৱত পাঠত মাতে। এতিয়া আমাৰ চুবুৰীটোত এই কাতি মাহৰ 1 তাৰিখৰ পৰা ভাগৱত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ কৰা, আৰু তাৰে দায়িত্ব মোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে সেনেকৈ এই ভাগৱত পাঠত যাওঁ, ধৰ্মালোচনী সভাবিলাকত মাতে, আৰু সেইবিলাকত গৈ আধ্যাত্মিক দিশৰ কথা কৈ উঠি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পৰামৰ্শ দিওঁ যাতে তেওঁলোকে আধ্যাত্মিক দিশত তেওঁলোকে চৰ্চা কৰে। আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও কি কৰিছে, এই নামঘৰবিলাক সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক বৰঙণি দিছে। গতিকে নৱপ্ৰজন্মই এই নামঘৰলৈ গৈ তেওঁলোকে কি কৰিব লাগে, এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে। হয়। আৰু তেওঁলোকক কৈছোঁ মই যে সকলো নৱপ্ৰজন্মই যিহেতু প্ৰহ্লাদে 5 বছৰতে কি কৰিছিল, ঈশ্বৰ আৰাধনা কৰিছিল, ধ্ৰুৱয়ো সেইদৰে 5 বছৰতো কৰিছিল আৰাধনা। যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইদৰে ঈশ্বৰ আৰাধনা কৰে, তেন্তে তেওঁলোকৰ মনৰ পৰা এই যিটো বিশৃংখলাৰ মনোভাৱ এইটো আঁতৰি যাব, আৰু তেতিয়া সমাজখন সুশান্তিৰে ভৰি পৰিব। গতিকে সুশান্তি বা সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি এইদৰে কি কৰিব লাগিব, ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী হোৱাবিলাকত কৈ আছোঁ। আমি কি কৰোঁ, পৰিবাৰ আৰু মই যিদিনা মইনা কলিতা, মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ, এতিয়া ঘৰৰ ছোৱালী 3 জনী বিয়া দিছোঁ, গতিকে আমি দুয়োজনে কি কৰোঁ, মেট্ৰিকৰ ৰিজাল্ট দিবাৰ দিনাই এই পাছ কৰা ফেল কৰা আটাইৰে ঘৰলৈ গৈ তেওঁলোকক উৎসাহ উদ্দীপনা দিওঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সেইদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই যাওঁ, যাই তেওঁলোকক হেৰি কৰোঁ,
1: পাছ কৰিব লাগিব,
0: মানে ফেল কৰাবিলাক উৎসাহ দিওঁ, এইবাৰ ফেল কৰিলে কথা নাই, অহাবাৰ তুমি নিশ্চয় পাছ কৰিবা। আৰু শিক্ষক দিৱসৰ কথা মই কওঁ ছাত্ৰ ছাত্ৰীসকলক, যে শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে। শিক্ষাগুৰুসকলে এই তোমালোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে, গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক যাতে এখন গামোচা দি এটা কলম দি তেওঁলোকক কি কৰিব লাগে, সেৱা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক, এইটো বুজাওক।
1: খুব সুন্দৰ কাম কৰি আছে আপুনি, এনেকে আৰু উঠি অহা চামক আপুনি উৎসাহ উদ্দীপনা দি আছে। গতিকে এনেদৰে আপোনাৰ এই যাত্ৰা, যি আপোনাৰ লেখকৰ যাত্ৰা অব্যাহত থাকে, পুনৰম কলিতা গৌৰীয়ে, আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খৈৰাবাৰী সেই অঞ্চলৰ পৰা আহিলে, ইমান দূৰৰ পৰা আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, আৰু জীৱনৰ ইমান কথা আপুনি বিলাই দিলে, আৰু আপোনাৰ যি আপোনাৰ কৰ্মৰ কথা কৈছে, এই কৰ্ম

0: নিশ্চয় যিয়ে শুনি আছে তেওঁ আটাইকে অনুপ্ৰাণিত কৰিব আৰু আপোনালৈ আমি এয়াই আগ্ৰহ কৰিছোঁ যে আপোনাৰ এই কৰ্ম আপুনি এনেদৰেই সুস্থ সুঠাম দেহাৰে চলাই গৈ থাকক তাকে কামনা কৰিছোঁ। আজিলৈ আপোনাক ইয়াতে বিদায় জনাবলৈ
1: বহুত বহুত ধন্যবাদ। ময়ো আপোনাক ধন্যবাদ জনালোঁ এইদৰে আমাক মাতি আনি এওঁজনক এইটো সুযোগ দিয়াৰ বাবে, মোৰ অন্তৰৰ অনুভূতিখিনি শ্ৰোতাসকলক বিলাই দিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিলে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
0: আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ এই খণ্ডটি আজি ইমানতে সামৰিছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। নমস্কাৰ।

0: چرا بود؟ خوشحال؟ تم چارو طرف سے گر چکے ہو.
1: یہ کیا ہے؟
0: You are under arrest.
1: ایک سوتے ہوئے نہتھے انسان کو آدھی رات میں ایسے کائروں کی طرح گرفتار کرتے ہو؟ شرم نہیں آتی تمہیں؟ ہمت ہے تو ہم سے لڑ کر دکھاؤ. آؤ سامنے.
0: بہت ہو گئی تمہاری بہادری. فوجی
2: حضور
0: باندھو اس بچے کو زنجیر سے.
2: جی
3: چھوڑو مجھے.
0: ہاتھ
3: مت لگاؤ مجھے. مجھ سے ہاتھ ہٹاؤ. میں نے کہا چھوڑو مجھے, ہٹو یہاں سے.
0: شاباش شاباش سارا جنگ میں خوش ہوا. تمہیں موٹا انعام دلواؤں گا
4: حضور.
1: اچھا تو یہ سب اس کی کارستانی ہے. ایک بزدل ہی دوسرے بزدل کا ساتھ دے سکتا ہے. لانت ہے تم پر سالار جنگ, لانت ہے. لالچ میں تم اتنے گر جاؤ گے ہم نے سوچا نہ تھا.
0: فوجی آؤ چلو اس کو.
3: چلو مجھے. چلو چھوڑو مجھے.
5: بعد میں انگریزی فوج نے جوراور پر بہت اتیاچار کیے. ان کی سینک تیاری کے بارے میں پوچھا گیا, ان سے کرانتیکاریوں کے نام اور ٹھکانے پوچھے گئے, طرح طرح کے لالچ بھی دیے گئے, لیکن وہ ذرا بھی کمزور نہیں پڑے اور بار بار یہی کہتے رہے کہ ماتری بھومی سے وشواس گھات نہیں کر سکتے, چاہے جان ہی کیوں نہ گنوانی پڑے.
6: جوراور سے سارے راز اگلوانے کے لیے تھک ہار کر کرنل میٹوس ٹیلر نام کے ایک نئے افسر کو نیوکت کیا گیا, لیکن وہ جتنا ہی سخت تھا اتنا ہی دوستانہ مزاج کا بھی تھا. اس کے من میں جوراور کے پرتی ہمدردی تھی. وہ اور جوراور جلد دوست بن گئے اور جوراور اسے پیار سے اپا کہنے لگے.
7: دیکھو جوراور, اگر تم پیار سے بچاؤ گے تو تمہیں سزا کی جگہ.
8: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে. এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু. এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব.
9: এয়া আকাশবাণী গুৱাহাটী. এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা. ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে. এই অধিনিয়ম দাখিল কৰি মন্ত্ৰী শ্ৰীশৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ 50% লোকে ভোট প্ৰদান কৰিছে. ভোটদাতাসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে. ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলে জয়লাভ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ বাবে বিজেপি মিত্ৰজোঁটক বিপুল ভোটদাতাৰে জয়যুক্ত কৰিছে. ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰে. উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 69 নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব. মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব. ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰিব. বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱ পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব. উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক নাগৰিক মহিলা আৰু মহিলাৰ উন্নতি নিশ্চিত নহ'লে দেশৰ প্ৰগতি সুনিশ্চিত নহয়।

0: হয়। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপি নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4 মহিলা নেত্ৰী আছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেয়া আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰা অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত দৈনন্দিন ভিত্তিত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউৰ কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে যোৱা দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে ভিন ভিন অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তিযুদ্ধৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সম্পৰ্কে অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ বিপৰীতে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়াইছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী। ডিউটি ৰুমত আছে গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন। FM ট্ৰান্সমিটাৰত আছে পপী চান্দ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণত্ৰয় আৰু আছিফ আহমেদ। এতিয়া শুনো আহক পৰাগমালা লাইভ, আগবঢ়াইছে অৰ্চনা দেৱীয়ে।
2: नमस्कार श्रोताओं, अभी आप सुनेंगे परागमाला लाइव। इस कार्यक्रम में आज मैं अर्चना आपको एक ऐसे फिल्म के बारे में बताऊंगी और सुनाऊंगी इस फिल्म के गीतों को जो आज ही के दिन सिनेमाघरों में रिलीज हुई थी। तो आइए श्रोताओं, कार्यक्रम का आगाज करते हैं और आपको सुनाते हैं कार्यक्रम का ये पहला गीत। तब तक आप अंदाजा लगाइए कि मैं आज आपसे किस फिल्म के बारे में बात करूंगी और आपको इस फिल्म के गीतों को सुनाऊंगी।
3: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यक

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ, শ্ৰোতাৰ গীতৰ অনুৰোধেৰে সজোৱা গীতেৰে কথাৰে অন্য এটি খণ্ডলৈ মই পম্পী মালাকাৰে আকাশবাণীৰ সমূহ শ্ৰোতাকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিও আমি এই অনুষ্ঠানটিৰ জৰিয়তে বাটে ঘাটে লগ পোৱা বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি।
2: প্ৰিয় শ্ৰোতা, মই বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ ফাঁচী বজাৰৰ ফুলৰ গলিত। বৰ্তমান আমাৰ সৈতে আজি ছাত্ৰ উপস্থিত আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়?
3: নমস্কাৰ, মোৰ নাম শ্ৰী সত্যজিৎ দত্ত, মই ডিব্ৰুগড়ৰ হয়। বৰ্তমান মই কটন বিশ্ববিদ্যালয়ত হিন্দী বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি আছোঁ।
2: হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আৰু কিহত ৰুচি ৰাখে?
3: মই পঢ়া শুনাৰ উপৰিও লিখা মেলা কৰা, লগতে সংস্কৃতিমূলক অনুষ্ঠানসমূহ, অন্যান্য অনুষ্ঠান পৰিচালনা আৰু আলোচনী সম্পাদনৰ ক্ষেত্ৰত জড়িত।
2: আৰু এই ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা

0: ধৰণৰ?
1: যিহেতু লিখা মেলা কৰোঁ বুলি কৈছোৱে, গতিকে মই প্ৰবন্ধ কবিতা আদি লিখি আগবাঢ়ি গৈ আছোঁ। আৰু লগতে এটা কথা মই ইয়াতে ক'বই লাগিব যে আমি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ছাৰৰ নেতৃত্বত অসম কথা বুলি এটি গোট আছে য'ত স্বদেশ স্বাভিমান শীৰ্ষক এটি বক্তৃতামালা অনুষ্ঠান হয়, তাৰ লগতো মই জড়িত। আৰু ইয়াৰ উপৰিও লিখা মেলাখিনি মই কৰি আছোঁ বৰ্তমানো, বিভিন্ন আলোচনী বাতৰি কাকতত প্ৰকাশ কৰা হয় মাজে সময়ে, গতিকে আগবঢ়াই নিবলৈ চেষ্টা কৰিম, ভৱিষ্যতে যি হয় ভাল হ'ব বুলি আশা ৰাখিছোঁ।
0: হয়, আৰু আপুনি কৈছে যে আপুনি খুব জড়িত হৈ আছে লিখা মেলাৰ লগত, গৈ জানিব বিচাৰিছোঁ যে এই লিখা মেলাৰ যি আগ্ৰহ সেয়া কি ধৰণে আৰম্ভ হৈছিল?
1: মোৰ দেউতাও এজন পেচাগতভাৱে শিক্ষক আৰু তাৰ লগতেই তেওঁ লিখা মেলাৰ লগতো জড়িত হৈ আছিলে, দেউতাই লিখা মেলা কৰা দেখোঁ। ময়ো ক্লাছ ছিক্সত প্ৰথম প্ৰথম কবিতা লিখা আৰম্ভ কৰিছিলোঁ, বিশেষ প্ৰবন্ধ লিখা নাছিলোঁ, কিন্তু ক্লাছ ইলেভেনৰ পৰা মই প্ৰবন্ধ পাতি লিখা আৰম্ভ কৰিছোঁ, লগতে আলোচনী সম্পাদনা কৰা আৰম্ভ কৰিছোঁ। মোৰ দেউতাও অসম সাহিত্য সভাৰ লগত জড়িত আৰু অন্যান্য সাহিত্যমূলক অনুষ্ঠানৰ লগত জড়িত, গতিকে সেইখিনিৰ পৰাই ৰাপটো আহিলে আৰু মোৰ গোটেই ঘৰখনেই সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত, গতিকে তেনেকৈ আহিলে।
0: হয়, জানি খুব ভাল লাগিছে আৰু এইদৰে তুমি আগুৱাই গৈ থাকা, তোমালৈ শুভকামনা থাকিল। আৰু এই অনুষ্ঠানৰ জৰিয়তে তুমি কোনটো গীত শুনিব বিচাৰিবা?
1: মই অসমৰ এজন বিখ্যাত ব্যক্তি জয়ন্ত হাজৰিকা দেৱৰ যিকোনো এটি গীত শুনিবলৈ বিচাৰিম।
0: বহুত বহুত ধন্যবাদ, আৰু আমি আপোনাক এই গীতটি শুনাবলৈ চেষ্টা কৰিম।

0: ৰেষ্টুৰেণ্টত আমাৰ সৈতে এগৰাকী ব্যৱসায়ী উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম জিতুমণি দাস।
0: হয়, আপোনাৰ পৰা জানিব বিচাৰিছো যে এই ব্যৱসায়ৰ সৈতে আপুনি কেতিয়াবা জড়িত হৈ আছে?
1: মোৰ 20 বছৰমান হ'লে ইয়াত, আৰু ষ্টাৰ্টিঙৰ পৰা মোৰ এইটো লাইনতে আহিছো, মামাহঁতে মোক লৈ আহিছে, তাৰপৰা মই নিজে কাম কৰিছো।
0: হয়, আৰু জানিব বিচাৰিছো যে

0: ব্যৱসায়ত বৰ্তমান কেনেকুৱা ধৰণৰ ফুল আছে, বৰ্তমান কি কি ফুলৰ ব্যৱসায় আছে?
1: চব ভেৰাইটিছ আহে আৰু, গোলাপৰ পৰা বহুত কিবা কিবি আহে, বাহিৰৰ পৰা আহে, এইবিলাক বাংগালোৰ এইবিলাক কেলকাতা পুনে এইবিলাকৰ পৰা আহে, বাকী আৰু হাজোৰ পৰা আহে অলপ চলপ সেনেকুৱা।
0: জুবিন
1: গাৰ্গৰ হিন্দী ইয়ালি গানটো খুব ভাল পাওঁ আৰু, এইটো শুনি কিনে এই গীতটো বজাই দিলে
0: হয়। আমি এই গীতটো বজাবলৈ চেষ্টা কৰিম।

0: নমস্কাৰ, আপোনাৰ পৰা আপোনাৰ পৰিচয় জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম চায়ত্ৰী বৰা, মোৰ ঘৰ গোলাঘাটত। বৰ্তমান মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
1: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে?
0: হয়, বৰ্তমান মই পঢ়া শুনাৰ লগতে লেখা মেলা কৰোঁ আৰু কেতিয়াবা সময় সুবিধা মিলিলে আবৃত্তি বা এনেকৈ অনুষ্ঠান পৰিচালনা আদিৰ লগত জড়িত হৈ থাকোঁ।
1: হয়, জানি খুব ভাল লাগিছে যে তুমি পঢ়া শুনাৰ লগতে লিখা মেলাৰ লগত জড়িত হৈ আছা। জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ লিখাৰ প্ৰতি তোমাৰ বেছি আগ্ৰহ আছে?
0: হয়, মই বৰ্তমান মূলতঃ প্ৰবন্ধ বা এনেকৈ তথ্যভিত্তিক যিবোৰ লেখা তেনেকুৱাবোৰত বেছিকৈ গুৰুত্ব দিছোঁ আৰু যিহেতু এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী, সেই সাহিত্যৰ ওপৰত ৰাপ এটা আছেই, সেইখিনিকে আগবঢ়াই নিওঁ।
1: আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ এই সাহিত্যৰ ক্ষেত্ৰত?
0: সাহিত্যৰ ক্ষেত্ৰত লেখা মেলাটো যিহেতু ৰাপ আছে, গতিকে এইটো থাকিবই নিজৰ লগত। বাকী অসমীয়াৰ ছাত্ৰী, গতিকে ভাষাটোৰ প্ৰতি কাম কৰিব বিচাৰিম। ভাষাটোৰ যিখিনি বৰ্তমান সংকট সেইখিনিৰ ওপৰত মুখ্যতঃ গুৰুত্ব দিম।
1: হয়, আপোনাক শুভকামনা জনালোঁ আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?

0: কিতাপবোৰত বেছিকৈ গুৰুত্ব দিছোঁ। আৰু যিহেতু এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী, সেই সাহিত্যৰ ওপৰত ৰাপ এটা আছেই, সেইখিনিকে আগবঢ়াই নিওঁ।
1: হয়, আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ এই সাহিত্যৰ ক্ষেত্ৰত?
0: সাহিত্যৰ ক্ষেত্ৰত লেখা মেলাটো যিহেতু ৰাপ আছে, গতিকে এইটো থাকিবই নিজৰ লগত। বাকী অসমীয়াৰ ছাত্ৰী, গতিকে ভাষাটোৰ প্ৰতি কাম কৰিব বিচাৰিম। ভাষাটোৰ যিখিনি বৰ্তমান সংকট, সেইখিনিৰ ওপৰত মুখ্যতঃ গুৰুত্ব দিম।
1: হয়, আপোনাক শুভকামনা জনালোঁ আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
0: হয়, এগৰাকী জুবিন যুগৰ ছোৱালী হিচাপে জুবিনদাৰ এটি গীত বিচাৰিম। জুবিনদাৰ যিকোনো গীত ভাল লাগিব।

0: খেল বিভাগত পঢ়ি আছে, জানিব বিচাৰিছোঁ যে আপোনাৰ কি কি খেলত ৰুচি আছে?
1: মোৰ বিশেষকৈ আপোনাৰ ফুটবল আৰু ক্ৰিকেটত ৰুচি আছে।
0: আৰু এই যি খেলৰ যি যাত্ৰা, কেতিয়া আৰম্ভ হৈছিল?
1: সৰুৰ পৰাই, ক্লাছ 5-6ৰ পৰা।
0: হয়, জানি খুব ভাল লাগিছে আপোনাৰ এই যাত্ৰা। আগুৱাই যাওক আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
1: মই পাপন দাৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।

0: আমাৰ খতে বৰ্তমান উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল দাস।
0: আপুনি বৰ্তমান কিহৰ খতে জড়িত হৈ আছে?
1: মই বৰ্তমান খেল বিভাগৰ এজন ছাত্ৰ। মই আপোনাৰ আভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পঢ়ি আছোঁ।
0: হয়, যিহেতুকে আপুনি

0: ইমান পৰে শ্ৰোতাই গীতেৰে কথাৰে অনুষ্ঠানৰ খণ্ডটি শুনিলে। যোগদান আগবঢ়ালে পম্পী মালাকাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ অভিভাষণৰ আলোচনাত অংশ লৈ ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ পঞ্চাছ শতাংশ লোকে ভোট প্ৰদান কৰিছে আৰু এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক বিপুল ভোটেৰে জয়যুক্ত কৰিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগও উল্লেখ কৰে। বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিধানসভালৈ অহা বিধায়কসকলৰ লগতে প্ৰতিগৰাকী বিধায়ককে অভিনন্দন জনায়।
1: সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছোঁ আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছোঁ। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি

0: বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
1: মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 69(1) নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026 উত্থাপন কৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতেই কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো গ্ৰহণৰ বাবে উত্থাপন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপিৰ নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেই কথা আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে বিগত দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে কেইবাগৰাকী অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তি শুনাৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নৱী মুম্বাইত

0: অসম্ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন ভৱনটোৱে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশী শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার তৎপরতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্রীনত ইতিমধ্যে এই মাটিটুকুরা ক্রয় করা হয়েছিল আর এই মাটিটুকুরা সরকারি রূপে অসম সরকারে সমজি ললে ইয়াত সুন্দর এটা অসম ভবন নির্মাণ করা হব। এইটো অসম ভবন দ্বিতীয় অসম ভবন হব মুম্বাইত অসম সরকারের আর ইয়াত কর্কট রোগীসকল থকার ব্যবস্থার লগতে কর্কট রোগীসকলের বাবে টাটা হসপিটাল মাত্র 4 কিলোমিটার দূর আর অসমের বাকি যোনখিনি অতিথি আছে সেই সিদ্ধান্ত লব কেনে ধরনের আগবাই লো যাব লাগে।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টপগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্য কৰ্তৃপক্ষই এই সিদ্ধান্ত জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অহা 29 মে'ৰ পৰা বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
4: বাইদেউ নমস্কাৰ।
5: নমস্কাৰ।
4: আপোনাৰ সৈতে আজি শেষৰ খণ্ডত কথা পাতিছোঁ আৰু আপোনাৰ সংগীত যাত্ৰা বহুত দীঘলীয়া, কেইটামান খণ্ডত তাক সামৰি থ'ব নোৱাৰি। আমি মাত্ৰ তাৰ এটা ৰেঙনিহে ল'ব খুজিছোঁ। মোৰ এটা প্ৰশ্ন যিটো মনত খুদনি লাগি আছে আৰম্ভণিৰ পৰাই সুধিম বুলি, কেতিয়াও কাৰো অনুৰোধত আপুনি কোনো আধুনিক গীত গোৱা নাইনে? মঞ্চত হওক, মানিবন্ধনটো কৰা নাই?
5: মানিবন্ধনটো কৰাই নাই, কিছুমান এনেই ঘৰুৱা অনুষ্ঠানত গাইছোঁ।
4: ঘৰুৱা অনুষ্ঠানত গাইছে। আধুনিক গীতৰ শিল্পী হিচাপে আপোনাৰ প্ৰিয় শিল্পী কোন?
5: দীপালী বাইদেউ, বীণা ভৈপতী, আগতে সেই বন্তি মোৰ তুলসীৰ তলত বন্তি জ্বলাব কোনে, আৰু বাইদেউৰ গীত শুনাৰ কাৰণে লাগে, এইবিলাক গীতে ভাল পাইছিলোঁ
4: শুনাৰ কাৰণে লাগে মোক সেইবিলাক। আকৌ আপুনি সেই ছোৱালী এজনীৰ মানে বেদনাৰ কথা কৈছে। ঘৰত সাধাৰণতে আপুনি কেতিয়াবা যদি গুণগুণাই থাকে, কোনটো গীত বেছিকে গুণগুণাই? কেতিয়াবা আপুনি ভাবিছ নাই নে এই গীতটি মই বেছিকে গুণগুণাওঁ?
5: আগতে সেই ভট বৰুৱাটোৱে গাইছিলোঁ বেছি কৰি।
4: হয়, তাৰ বাহিৰেও
5: কিছুমান গাওঁ। হৰিময় কি দেখিলোঁ,
4: হৰিময় কি দেখিলোঁ, এই গীতটি অকণমান ঘৰত যেনেকে গুণগুণাই তেনেকে দিয়কচোন বাৰু।

0: আপোনাক এতিয়া এটা প্ৰশ্ন সোধো, মোক কওক এতিয়া লোকগীতৰ সাধনাত বৰ্তমান কিবা তাৰ অকণমান মানে বিজুতি ঘটিছে নেকি? এতিয়াৰ শিল্পী আৰু তাহানিৰ শিল্পীৰ মাজত সেই একেধৰণৰ আমি সেই কণ্ঠ, সেই সজীৱতা, সেই মাধুৰ্য আমি বিচাৰি নাপাওঁ কিয়?
1: সেইটো হৈছে, কিছুমান মানে ধেমালি কৰাৰ দৰে আহে কিছুমান ল'ৰা ছোৱালী, এই গাম আৰু এটা গীত বা দুটা গীত শিকি কামৰূপী

0: গীতৰ শিল্পী হ'ব নোৱাৰে। আৰু যিটো গীতৰ মাজত যিটো বস্তু আছে সেই বস্তুটো যদি অন্তৰত ল'ব নোৱাৰে ভালকৈ, তেতিয়াহ'লে লোকগীতৰ হেৰি
1: হ'ব
0: নোৱাৰে। সুধিলে ক'ব নোৱাৰে এইটো কি কি কামৰূপী লোকগীত নে গোৱালপাৰা লোকগীত। সেইকাৰণে মই ভাবিছোঁ আৰু কিছু হেৰি কৰিব পাৰিলে মোৰ মানে শান্তি পাম অলপমান,
1: অকণমান যদি
0: শিকাব পাৰোঁ। মই কৰিছিলোঁ কলাক্ষেত্ৰত যোগেশ ভৰালীৰ গীতখিনিকে কৰিছিলোঁ। এই গৌতম শৰ্মা যেতিয়া আছিলে তেওঁ মোক কলাক্ষেত্ৰত থকাৰ কাৰণে ৰুম এটাও দিছিলে যে আপুনি তাৰে পৰা আহিব, চানমাৰীৰ পৰা আহিব, দেৰি হয়। গতিকে প্ৰথম দিনা মই গ'লোঁ, অলপ দেৰি হ'ল, তাৰপাছত তেওঁ ৰুম এটা দিলে। তাতে সুদিদাও আছিলে আৰু যোগেশ ভৰালীৰ ল'ৰাটোও আছিলে। আমি লগ হৈ পেলাই এই ৱৰ্কশ্বপ এখন কৰিলোঁ। এতিয়া সেই গীত গাই আজি কিছুমানে অডিশ্যন দিছে, সেই শিকোৱা গীত। আৰু এনেকৈ শিকাইছিলোঁ আমি গোটেইখিনি মানে ভালকৈ। আৰু 7 দিন নে কি হৈছিলে, বেছি দিনত বেছি কথা শিকিব পাৰিতো। অলপ অলপকৈ মানে শিকাইছোঁ আৰু, থাকি শিকাইছোঁ। তাতে ইনষ্ট্ৰুমেণ্টো দিছে তাতে চব। আৰু তেতিয়া ভাল লাগিছে যে তোমালোকে ভালকৈ শিকিছাতো, গাব দিছোঁ। শিকোৱাৰ পিছত আৰু এদিন গাব দিছোঁ, তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দিছোঁ। তেনেকৈ শিকাব পাৰিলে ভাল হয় আৰু।
1: হয়, এনেই আপুনি কলাক্ষেত্ৰৰ বাহিৰে আৰু অন্য
0: আৰু শিকাইছোঁ? বঙাইগাঁৱত গৈছোঁ, মৰাণত গৈছোঁ, যোৰহাটত গৈছোঁ, নগাঁৱত গৈছোঁ। আৰু আপাৰ অসমততো অলপমান অৰ্থবিলাক নাজানে
1: এই মানে
0: কামৰূপী লোকগীতৰ, মই সেইবিলাক বুজাই দিছোঁ আৰু কাহিনীটোও কৈছোঁ যে এইটো কাহিনী কিহৰ, এই কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, এই গীতটোৰ মানে কিবা এটা হেৰিত মানে অলপ একদম কামৰূপী শব্দ এটা আছে, মই বুজাই দিছোঁ এইটো শব্দটো তোমালোকে বুজি নাপাওঁ। কিনো আছে টেনটন,
1: টেনটন হয়,
0: এটা ল'ৰাক মই টেনটন নাম দি আহিছোঁ তাতে। সি এতিয়াও মানে মোক কেতিয়াবা ফোন কৰে উৎপতীয়া মানুহ অলপমান, ইফালে যায় সিফালে যায়, হাঁহি থাকে, হেৰি কৰি থাকে। কিন্তু গানেই ৱৰ্কশ্বপতে আহিছে, কলেজত স্কুলত পঢ়া ল'ৰা আৰু, সৰু ল'ৰা তাৰমানে। কৈ থাকোঁ তাৰমানে মই বোলো তোমাক মই টেনটন নাম দি দিলোঁ, কৃষ্ণৰ নামটো তুমি এবাৰ এনেকুৱা মানে।
1: বাইদেউ এতিয়া কওক, আপুনি লোকগীতৰ সূত্ৰ ধৰিয়েই আপুনি বিদেশলৈও গৈছে, আমাক সেই কাহিনী কওক।
0: এই হঠাতে মানে 2000 চনৰ জুন মাহত এটা ফোন আহিল আমাৰ, মই চিনি পোৱা নাই অসমীয়া কথা কৈছে, তাৰে মানুহে অসমীয়া কথা কৈছে কি কি কথা। তাৰপিছত কৈছে মই হেৰিৰ পৰা কৈছোঁ, নিউ জাৰ্চিৰ পৰা কৈছোঁ, আমেৰিকাৰ। এই আপুনি স্নেহলতা দাস হয়? অঁ হয় মই। তাৰপিছত আপুনি আহিব পাৰে, আহিব আমাৰ তাতে। মই কৈছোঁ ক'ত, বোলে আমাৰ এনেকুৱা এটা
1: আছে, এইটো Y2K আসাম কনফাৰেন্স হৈছিলে,
0: সেই অনুষ্ঠানটো হ'ব তাতে, আমি আপুনি আহিলে আমি ভাল পাম আৰু। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই চিন্তা কৰি চাওঁ, মোৰ হেৰি পাছপোৰ্ট আছে কৰি থোৱা, গতিকে মোৰ ভাইটি এটা তাতে থাকে আমেৰিকাত, তেওঁৰ লগত মই কথা পাতোঁ আগতে, তাৰপাছত আপোনাক কথাটো ক'ম। তাৰপাছত মই ভাইটিক ফোন কৰিলোঁ, ভাইটি কৈছে তই কিয় নাহা, আমিতো আছোঁ ইয়াতে। তাৰপাছত হেৰি ছিংগাপুৰ এয়াৰলাইন্সত গৈছোঁ, ছিংগাপুৰলৈকে ৰাতি
1: অকলে
0: গৈছোঁ, অকলে ছিংগাপুৰত আছোঁ হেৰিটো দিনটো, ৰাতিপুৱাই পাইছোঁগৈ ছিংগাপুৰ। তাৰপাছত তাৰপিছত আৰু নেক্সট ফ্লাইটত আহি নেক্সট কিমান ঘণ্টাৰ পিছত নিউয়ৰ্ক পাইছোঁ। তাৰপাছত সি ভাইটি নিব আহিছে,
1: নিউয়ৰ্কলৈকে আপোনাৰ ভাইটি
0: আহিছে, আহি পেলাই আৰু মোক লৈ
1: গৈ সিও মানে,
0: তাৰপাছত তেওঁলোকে ফোন কৰিছে মই আহি পাইছোঁ নে নাই, তাৰ লগত যোগাযোগ কৰিছে। আৰু 3 মাহমান থাকিলোঁ, ভিছা 3 মাহৰ আছিলে। তাতে মোৰ ভূপেন দাকো পালোঁ তাতে, আমাৰ মানে হেৰি নিউ জাৰ্চিত মানে হোটেলত থকাৰ ব্যৱস্থাও কৰি দিছে, চব একোটাৰ ৰুম দিছে। তাৰপাছত প্ৰথম দিনা মই বৰগীত এটা গাইছোঁ, 2 দিন হৈছিলে তেতিয়া, ভূপেন দাই মানে হেৰি কৰি ইনগ্ৰেশ্যন কৰিছে অনুষ্ঠানটো। তাৰপিছত বৰগীতটো গোৱাৰ পিছত আৰু পিছদিনা এনেই মই কেইটামান গান গাব লগা হৈছে, লোকগীত গাইছোঁ মই, হেৰি কৰি লৈ গৈছিলোঁ।
1: আপোনাৰ আপোনাৰ এনেই আপুনি ট্ৰেকত গাইছে?

0: ট্ৰেকত গাইছে, অৰ্থাৎ হেণ্ডছখিনিতো নাই আপোনাৰ
1: লগত? নাই নাই।
0: হয়, ট্ৰেকত গোৱাৰ অভিজ্ঞতাটো আপোনাৰ সেইটো ভাল লাগে নে তেনেকৈ গাই?
1: নাই, ভাল নালাগে, কিন্তু
0: উপায় নাই,
1: উপায় নাই, তাতেতো দুটাৰ পাছত বুজা মানুহ পাবা নাই।
0: আৰু আপোনাৰ সেইখন যিখন, যদিও সেইখিনি অসমীয়া মানুহে সেই গোটেইটো মানে সংগঠনটো কৰিছিল, এটা অসমীয়া সংগঠনে, তাত নিশ্চয় চাহাববিলাকো আহিছে চাবলৈ?
1: আহিছে, তেওঁলোকেও আহিছে, আৰু অসমীয়া মানে এক্সিবিশ্যন হৈছে তাতে, তাৰপিছত কিবা কিবি পিঠা লাড়ু এইবিলাক বনাই ক'বা, মানে অসমীয়া বিহুৰ নিচিনা আৰু হৈছে। তাতে হেৰিও আছিল, কমল কুমাৰী বৰুৱা আছিল যে, তেওঁৰ জয়াক এজন আছিলে, মোক কেইটামান হেৰি কেছেট নিব কৈছিলে, মোৰ কেছেট কেছেটকেইটা গোটেইকেইটা মানে হেৰি হৈ গ'ল, চেল হৈ গ'ল, তাতে
0: লগে লগে বিক্ৰী হৈ গ'ল,
1: বিক্ৰী তেওঁ লৈ গ'ল। তেওঁ কৈছে মই হেৰি কৰিম, আপুনি দি যাব মোক। ই মানে ভাইটিয়ে কৈছিলে তই লৈ আহিবি, ইয়াৰে মানুহে অসমীয়া গান নাপায়তো, বেলেগ পালেও আৰু লোকগীত তেনেকৈ হেৰি নাই, মই লৈ গৈছিলোঁ কেইখনমান। ভূপেন দাটো কমল হাজৰিকা আছিল তাতে, কমল হাজৰিকায়ো গাইছে।
0: এতিয়া আমেৰিকাৰ সেই নিউ জাৰ্চি, তাৰপিছত অন্য ঠাইলৈও নিশ্চয় আপুনি গৈছে, আৰু গীত বোধ কৰো অকল নিউ জাৰ্চিতে গালে আপুনি, তাৰপিছতো বেলেগ ঠাইত আৰু
1: কৰা
0: নাই?
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে। বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

আৰু কিছু সময় পাছতে অৰ্থাৎ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় যোগাভ্যাসাৰে সৌন্দৰ্য চৰ্চা। এই বিষয়ত শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। ফোন নম্বৰ দুটি হ'ল 03612661876 আৰু 9435405222। অনুষ্ঠানটি AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: আইডিঅ'ৰ বোলনীৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বোলনী মুকলি কৰিছোঁ। আজিৰ বোলনীৰ বিষয় হৈছে যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। আৰু আজি আমাৰ অতিথি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে যোগ বিশেষজ্ঞ দীপিকা কলিতা। আপোনাক প্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ। আৰু আজি আমাৰ প্ৰত্যেকজন দৰ্শককে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোকে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
0: এইখিনিতে শ্ৰোতাসকলক আমি জনাইছোঁ যে আমাৰ আজি আপোনালোকে অনুষ্ঠানলৈ আমাৰ অতিথিগৰাকীৰ সৈতে কথা পাতিবৰ বাবে যোগা বিষয়ত আপোনালৈ আমালৈ ফোন কৰিব পাৰিব। ফোন নম্বৰটো মই কৈ দিছোঁ, 03612661876 আৰু 9435405222। আমাৰ অনুষ্ঠান আপোনালোকে AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ চাব পাৰিব, উপভোগ কৰিব পাৰিব। আৰু আজি ফেচবুক লাইভ কৰিছে ৰুচেং গগৈয়ে। শ্ৰোতাইদেউসকল, আমি প্ৰতিগৰাকী ব্যক্তিয়ে সুন্দৰ হৈ থাকিব বিচাৰোঁ, আৰু এই সৌন্দৰ্য আচলতে আমাৰ কেৱল শাৰীৰিক সৌন্দৰ্যই নহয়, মানসিকভাৱেও সুন্দৰ হ'লেহে আচলতে আমাক সৌন্দৰ্যৰ অধিকাৰী বুলি, সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হয়। আৰু যোগাভ্যাস হৈছে এনে এক মাধ্যম যি আমাক শাৰীৰিক তথা মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰে। আৰু যিহেতু আজি আমি আমাৰ বিষয়টো ৰাখিছে সৌন্দৰ্য চৰ্চা যোগাভ্যাসৰে

0: আমি কিদৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁ। গতিকে প্ৰথমতে মই সুধিব বিচাৰিছো, যোগাভ্যাসেনো আমাৰ সৌন্দৰ্য চৰ্চাত কিদৰে সহায় কৰিব পাৰে, এই বিষয়ে অকণমান কওকচোন।
1: হয়, আজি আমাৰ যিটো বিষয়বস্তু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, আৰু মই আপুনি কোৱাৰ নিচিনা ময়ো ভাবিছোঁ যে এনেকুৱা কোনো হয়তো ব্যক্তি নাই যোনে নেকি নিজকে ধুনীয়া হ'ব নিবিচাৰে বা নিজৰ ব্যক্তিত্বটো সুন্দৰ কৰিব নিবিচাৰে। সকলে কম বেছি পৰিমাণে হ'লে প্ৰত্যেকে ধুনীয়া হ'ব বিচাৰে, মানে বাৰু প্ৰত্যেকে ধুনীয়া হ'ব বিচাৰে। আৰু এইখিনিতে কিন্তু এটা মানে কুৱেশ্যন আমাৰ মনত আহে, যেনেকৈ আপুনি সৌন্দৰ্য চৰ্চাৰ কথা কৈছে, তো সৌন্দৰ্য চৰ্চাৰ শব্দটো কোৱাৰ লগে লগে প্ৰত্যেকৰ মনত এটা এনেকুৱা ধৰণৰ ছবি এখন মনলৈ আহে যে এখন সুন্দৰ মুখ, উজ্জ্বল ছাল, এটা সুন্দৰ খুঠাম লাহি শৰীৰ, সেই যে বাহ্যিক ৰূপটো, সেই বাহ্যিক ৰূপটো আমাৰ প্ৰত্যেকৰ মনলৈ আহে। কিন্তু এইখিনিতে এটা আৰু মানে মনত এটা চিন্তা হয়, সেইটোৱে জানো সৌন্দৰ্য হয়, নেগেটিভিটি বা কিছুমান তেওঁ এনেকুৱা এনেকুৱা আমি অসুবিধা দেখা পাওঁ যিখিনি কাৰণে হয়তো মানুহজনক আপোনাৰ ভাল নালাগে। তো মই ভাবো যে সৌন্দৰ্য চৰ্চা বুলি ক'লে কেৱল আমাৰ বাহ্যিক ৰূপটোৱে নহয়, সৌন্দৰ্য চৰ্চা বুলি কোৱাৰ লগে লগে এজন মানুহ যেতিয়া শাৰীৰিকভাৱে, মানসিকভাৱে, লগতে আৱেগিকভাৱে, বৌদ্ধিকভাৱে যেতিয়া চাৰিওফালৰ পৰা প্ৰত্যেকটো দিশ তেওঁৰ বিকশিত হ'ব, তেতিয়াহে সেই মানুহজনক আমি সুন্দৰ বুলি ক'ব পাৰি। তেওঁ ধৰক মানে সুস্থ শৰীৰ হ'ব লাগিব, তেওঁৰ মনটো সুস্থ হ'ব লাগিব, তেওঁক মানসিক চাপ থাকিব নালাগিব, তেওঁ সুন্দৰ মুখত হাঁহি থাকিব লাগিব, তাৰোপৰি তেওঁ মানে মনত কিছুমান আৱেগ থাকে ন, সেই আৱেগবোৰে যাতে তেওঁক দিগদাৰি নাথাকে,
0: সেইবোৰ
1: লাগিব। লগতে আৰু তেওঁ এনেকুৱা এখন সুন্দৰ হৃদয় থাকিব লাগিব য'ত আনৰ প্ৰতি সহানুভূতিশীলতা, ধৰক মৰম, আদৰ, স্নেহ, এই বস্তুবোৰ থাকিব লাগিব। আৰু তেনেকুৱা এজন ব্যক্তিত্বৰ মানে অধিকাৰীকহে আমি আচলতে আমাক আকৰ্ষণ কৰিব পাৰে, হয়নে বাৰু? আমি প্ৰায় দেখা পাওঁ ন, কেতিয়াবা চাবচোন কিছুমান মানুহ খুব চিম্পলকে থাকে, খুব ধুনীয়া মানে, কিন্তু তেওঁৰ কিবা এটা ব্যক্তিত্ব থাকে যিটো আমি আকৰ্ষিত হওঁ, প্ৰত্যেকজন মানুহ আকৰ্ষিত হ'ব পাৰে, বা সেইটোত কোনো বয়সৰ কথা নাথাকে। তো সেইটোহে আচলতে আমি মানে সৌন্দৰ্য বুলি ক'লে সেইটো বস্তুহে আমাৰ আহি পৰে।
0: এতিয়া যিহেতু আমাৰ সৌন্দৰ্য চৰ্চাৰ কথা আমি পাতিব খুজিছোঁ, এতিয়া কিছুমান হয়তো যোগাভ্যাস আছে আমি জানো, কেনেকুৱা ধৰণৰ যোগাভ্যাস বা আমি কিদৰেনো এনেকুৱা ধৰণৰ যোগাভ্যাস আৰম্ভ কৰিব পাৰোঁ, এইখিনিতে মই আমাৰ আজি যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকক ক'ব বিচাৰিছোঁ। আমাৰ দুটা ফোন নম্বৰ খুলি দিয়া হৈছে, ফোন লাইন দুটা খুলি দিয়া হৈছে, 03612661876 আৰু এটা লাইন হৈছে 9435405222। এই দুটা ফোন নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন বা বিভিন্ন ধৰণৰ এনেকুৱা কথা আপোনালোকে জানিব বিচাৰে যোগাভ্যাস সম্পৰ্কত, আজি আমাৰ অতিথিগৰাকী যিহেতু আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে, পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিব পাৰিব। আৰু লগতে AIR গুৱাহাটী ফেচবুক পেজতো আজি আমাৰ অনুষ্ঠানটো পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছে, গতিকে যিসকলে ফেচবুকত আমাৰ অনুষ্ঠান চাই আছে কমেণ্ট বক্সত গৈ আপোনালোকে আপোনালোকৰ বিভিন্ন প্ৰশ্ন আমালৈ লিখিব পাৰে। এতিয়া যোগাভ্যাসৰ কথা আমি সুধিছিলোঁ, সৌন্দৰ্য চৰ্চাৰ কাৰণে কেনেকুৱা ধৰণৰ যোগাভ্যাস আচলতে আমি কৰিব পাৰোঁ?
1: এতিয়া যোগাভ্যাস বুলি ক'ব লাগিলে যোগটো আমাৰ এনেকুৱা নহয়, যোগ হৈছে আমাৰ ভাৰতীয় পৰম্পৰাৰ এটা প্ৰাচীনতম অৱদান। অৱদান বুলি এইকাৰণেই কৈছোঁ কাৰণ আমি ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত, কাৰণ আমাৰ দেশত আমি এনেকুৱা এখন পূৰ্ণ ভূমিত আমি জন্ম লৈছোঁ য'ত আমি যোগ আৰু আয়ুৰ্বেদিকৰ নিচিনা মানে চিকিৎসা পদ্ধতিতে আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু যোগ বুলি কোৱা হ'লে বহুতে ভাবে যে কিছুমান আসন বা কিছুমান প্ৰাণায়ামে যোগ, কিন্তু যোগটো এনেকুৱা বস্তু নহয়। যোগত আমাৰ কেইবাটাও পদ্ধতি একেলগে আমি তাতে সামৰি লওঁ। যেনে ধৰক প্ৰথমতে আহিব আপোনাৰ আচাৰ বিচাৰ, আপোনাৰ চিন্তাধাৰাবোৰ কেনেকুৱা, আপোনাৰ ব্যৱহাৰ কেনেকুৱা, আচাৰ বিচাৰত আহিব, লগতে আহিব আপোনাৰ আহাৰ বিহাৰ, এনেকুৱা ধৰণৰ পইণ্টবোৰ আহিব। এই সকলোবোৰ মিলাই যেতিয়া আমি এজন মানুহে যোগাভ্যাস কৰিবলৈ লওঁ, তেতিয়া কি হয়, আমাৰ সৰ্বাংগীন উন্নতি হয়। আমি শাৰীৰিকভাৱে উন্নতি হওঁ, আমি মানসিকভাৱে উন্নতি হওঁ, আমি আৱেগিকভাৱে আমাৰ আৱেগবোৰ কণ্ট্ৰল কৰিব পৰা হওঁ, লগতে আমাৰ বৌদ্ধিক আমাৰ চিন্তাধাৰা আমি কেনেকৈ ভাল চিন্তা কৰিব পাৰোঁ সেইবোৰ আহে, আৰু আধ্যাত্মিকভাৱে আমাৰ সম্পূৰ্ণভাৱে উন্নতি হয়। আৰু যেতিয়া এজন ব্যক্তিৰ সৰ্বাংগ উন্নতি হয়, তেতিয়াহে সেইজন এজন পূৰ্ণ সম্পূৰ্ণ মানৱ বুলি আমি ক'ব পাৰোঁ। আৰু তেতিয়া যেতিয়া আপোনাৰ সেই গোটেইখিনি ব্যক্তিত্ব আপোনাৰ ডেভেলপমেণ্ট হ'ব, তেতিয়াই যে আপোনাৰ সেই মুখত বা আপোনাৰ শৰীৰত যিটো উজ্জ্বল আহিব, সেইটোহে আমি সৌন্দৰ্য বুলি ক'ব পাৰোঁ, হয়নে? এতিয়া আপুনি সুধিছে যেনেকৈ যোগাভ্যাসে আমি কেনেকৈ কৰিব পাৰোঁ বা যোগাভ্যাসে আমাক কেনেকৈ কামত দিব ন সৌন্দৰ্য চৰ্চাত, তো সেইটো বিষয়ে ক'বলৈ এতিয়া মই অলপতে ক'লোঁ যে

0: শাৰীৰিকভাৱে। এতিয়া আমি যদি শাৰীৰিকভাৱে উন্নতি সাধন কৰিব লাগে, প্ৰথমতে আমি কি কৰিব লাগিব, আমাৰ শৰীৰটো মন দিব লাগিব। এতিয়া আপোনাৰ এখন ধুনীয়া সুন্দৰ মানে উজ্জ্বল মুখ আপুনি কেতিয়া হ'ব, যেতিয়া আপোনাৰ ভিতৰটো সুন্দৰ হৈ থাকিব, হয়নে? তাৰ বাবে আমাৰ ফাৰ্ষ্ট কথা আহিব যে আমাৰ ডাইজেষ্টিভ হজম শক্তিটো আমাৰ কেনেকুৱা। ডাইজেশ্যনটো আমাৰ বহুত বেছি দৰকাৰ। আমি কি খাইছোঁ, এইখিনি বস্তু সুন্দৰভাৱে হজম হৈছে নে নাই হোৱা, আমাৰ মেটাবলিজিম ছিষ্টেমটো কেনেকুৱা। আমি ভাল ভাল বস্তু খাওঁ ধুনীয়া হৈ থাকিবৰ কাৰণে, ভাল হৈ থাকিবৰ কাৰণে, কিন্তু সেইখিনি যে আমাৰ এনাৰ্জিক কনভাৰ্ট হ'ব লাগে, সেইটো মেটাবলিজিম হয়। তো মেটাবলিজিমটো যদি আপোনাৰ সুন্দৰ হৈ থাকে, লগতে আমাৰ যিটো কনষ্টিপেশ্যন যদি আমাৰ নাথাকে, আমাৰ বাউল মুভমেণ্টটো ঠিকে থাকে, তেতিয়া কি হয়, আমাৰ মুখখন উজ্জ্বলতা আহে। কিন্তু আপোনাৰ যদি ডাইজেষ্টিভ ছিষ্টেমটো বেয়া হয়, আপোনাৰ লিভাৰৰ প্ৰব্লেম থাকে, আপোনাৰ হজম নহয়, গেছৰ প্ৰব্লেম থাকে, তেতিয়া কিন্তু অট'মেটিকেলি আপোনাৰ মুখত সেই উজ্জ্বলতাটো নাহে। গতিকে তাৰ বাবে আমি এতিয়া যোগাভ্যাস কৰোঁ, আমি শাৰীৰিকভাৱে আমি আমাৰ নিজৰ শৰীৰটোৰ ওপৰত কাম কৰোঁ। আৰু দ্বিতীয়তে আহিলে আমাৰ মানসিকভাৱে, যোগাভ্যাসৰ দ্বাৰা আমি মানসিকভাৱে সুন্দৰ হৈ থাকিব পাৰোঁ। আৰু কেনেদৰে সুন্দৰ হৈ থাকিম, যেনেকৈ আমি শাৰীৰিক কাম কৰিছোঁ যোগাভ্যাসৰ দ্বাৰা, তেনেকৈ আমাৰ প্ৰাণায়ামৰ দ্বাৰা, ধ্যানৰ দ্বাৰা, সেইবোৰৰ দ্বাৰা আমি কি মনৰ ওপৰত কাম কৰিব পাৰিম। আৰু আপোনালোকে জানিব যে আমাৰ মনটো আমাৰ উশাহ নিশাহৰ লগত জড়িত, গম পায়নে? যেনেকৈ এটা সাধাৰণ উদাহৰণ মই কৈছোঁ, যেতিয়া আমি কিবা এটা কাম কৰি থাকোঁ, তেতিয়া আমাৰ মনটো এটা বেলেগ স্থিতি হৈ থাকে। যেতিয়া ধৰক আপোনাৰ খুব খং উঠিছে, তেতিয়া মনৰ স্থিতিটো বেলেগ হয়, উশাহ নিশাহৰ স্থিতিটো বেলেগ হয়। আৰু যেতিয়া আমি ৰিলেক্স কৰি থাকোঁ, তেতিয়া আমাৰ উশাহ নিশাহটো বেলেগ হয়। গতিকে আমি উশাহ নিশাহৰ লগত আমাৰ মনৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। আৰু সেই বিষয়ে আমাৰ যৌগিক টেক্সটবোৰ খুব ধুনীয়াকৈ কোৱা আছে, যে এটা শ্লোক আছে যে চলে বাতম চলে চিত্তম নিশ্চলা নিশ্চলে ভৱত, অৰ্থাৎ যেতিয়া বাত মানে হৈছে এয়াৰ, যেতিয়া আমাৰ এয়াৰটো চলি থাকিব, তেতিয়া আমাৰ মনটো চলি থাকিব। যেতিয়া আমাৰ উশাহ নিশাহটো বা এয়াৰটো বন্ধ হৈ যাব, তেতিয়া মনটো বন্ধ হৈ যাব। গতিকে আমি যদি আমাৰ মনৰ ওপৰত কাম কৰিব লাগে, প্ৰথমতে আমি আমাৰ প্ৰাণৰ ওপৰত, যিটো প্ৰাণিক শক্তি, যিটো আমাৰ উশাহ নিশাহৰ ওপৰত আমি কাম কৰিব লাগিব। আৰু যেতিয়া আমি উশাহ নিশাহৰ ওপৰত কাম কৰিম, তেতিয়া অট'মেটিকেলি আপোনাৰ মনটো কাম হৈ যাব, ঠাণ্ডা হৈ যাব, শান্ত হ'ব, শান্ত কৰিব পাৰিম। গতিকে যোগাভ্যাসে আমি মনৰ ওপৰত খুব সুন্দৰভাৱে আমি কাম কৰিব পাৰোঁ। তাৰপিছত আহিব আপোনাৰ আৱেগিক, আৱেগিকভাৱে যোগাভ্যাসে কেনেকৈ সহায় কৰে। তো সেই ক্ষেত্ৰত কি হ'ব, যে আমাৰ নিজৰ মনৰ ওপৰতে সেইটোতো কাম কৰিব লাগিব, যে আপুনি কোন সময়ত আৱেগবোৰ আপোনাৰ কণ্ট্ৰল কৰিব পাৰিব। তো এইটো আমাৰ মনৰ লগতে ৰিলেটেড, মনৰ স্থিতিৰ লগতে একেলগে থাকে। যেতিয়া মনৰ ওপৰত আপুনি কাম কৰিব, আপোনাৰ আৱেগিক ডেভেলপমেণ্টো হ'ব, লগতে আপোনাৰ বৌদ্ধিক, আপোনাৰ চিন্তাধাৰাবোৰ সুন্দৰ হ'ব, আপোনাৰ ইণ্টেলেকচুৱেল পাৱাৰ বাঢ়িব। তো সেইবোৰ যেতিয়া গোটেইখিনি আমাৰ সৰ্বাংগীন উন্নতি হ'ব, তেতিয়াহে আমি এজন পূৰ্ণ মানৱ হ'ব পাৰিম। আৰু যোগে আমাৰ সেই সকলো গোটেইকেইটা শৰীৰৰ প্ৰত্যেকটো ছিষ্টেম সুন্দৰভাৱে চলাই নিয়াত সহায় কৰে। ঠিক আছে, আৰু মই আৰু এটা কথা ক'লোঁ যে ডাইজেষ্টিভ ছিষ্টেম, এতিয়া ডাইজেষ্টিভ ছিষ্টেম আমাৰ কি হ'ব, আমি কিবা এটা বস্তু খালোঁ, হজমটো সুন্দৰকৈ হৈ গ'ল, সুন্দৰকৈ হজম হ'ল, আমাৰ মেটাবলিজিম ধুনীয়া, সেই তাৰপিছত আমাৰ কি হ'ব, আমি যিখিনি বস্তু খালোঁ, সেই বস্তুখিনি আমাৰ গোটেই শৰীৰলৈকে ডিষ্ট্ৰিবিউট হ'ব লাগিব, প্ৰত্যেকটো চেললৈকে যাব লাগিব, আমাৰ প্ৰত্যেকটো অৰ্গেনলৈকে যাব লাগিব। গতিকে ছেকেণ্ডতে আমাৰ কি হ'ব লাগিব, আমাৰ যিটো চাৰ্কুলেটৰী প্ৰচেছ, সেই চাৰ্কুলেটৰী ছিষ্টেমটো ঠিকে থাকিব লাগিব। কাৰণ কি, আপুনি বাৰু ভাল বস্তু খালে, সেইখিনিতো প্ৰত্যেকটো চেললৈ ল'বলৈ কামত নাহিব। আৰু সেইকাৰণে আমাৰ দেখা যায় যে কিছুমান যে বেমাৰ হয়, ধৰক চুগাৰ হৈছে বা কাৰোবাৰ বেক পেইন হৈছে, যিখিনি ঠাইলে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভালকৈ নহয়, সেই ঠাইখিনিত আমাৰ বেমাৰ হ'ব আৰম্ভ কৰে। তো ছেকেণ্ড কথা, আমি ব্লাড চাৰ্কুলেশ্যনটো বা ৰক্ত প্ৰবাহ যিটো কয়, সেইটোক আমি সুন্দৰভাৱে শৰীৰৰ প্ৰত্যেকটো অৰ্গেনলৈ, প্ৰত্যেকটো চেললৈ নিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, যিটো আমাক যোগাভ্যাসে আমাক সহায় কৰে। আৰু তিনি নম্বৰ হৈছে, এতিয়া বাৰু আমাৰ ব্লাডে প্ৰত্যেকটো চেললৈ বস্তুবোৰ লৈ গ'ল, আমাৰ নিউট্ৰিশ্যনখিনি ব্লাডলৈ লৈ যাব, কিন্তু তেওঁ নিব কেনেকৈ ব্লাডে? তো সেইটোৰ কাৰণে আমাৰ ৰেস্পিৰেটৰী ছিষ্টেমটো দৰকাৰ, কাৰণ আমাৰ উশাহ হেনে, আমাৰ যিটো এয়াৰ, সেই এয়াৰেহে আমাৰ গোটেইখিনি বস্তু আমাৰ প্ৰত্যেকটো চেললৈ লৈ যোৱাত সহায় কৰিব। আৰু তাৰ কাৰণে আমি ৰেস্পিৰেটৰী ছিষ্টেমটো আমাৰ হেণ্ডি হৈ থাকিব লাগিব, তাৰ কাৰণে আমি খুব বেছি উশাহ নিশাহ ল'বলৈ, অক্সিজেন লেভেলটো আমাৰ শৰীৰত বেছিকৈ থাকিব লাগিব। গতিকে এটাৰ লগত এটা মানে জইন হৈ থাকে, যে এইটোৰ লগত এইটো হৈ আছে। তাৰ লগতে আমাৰ আপুনি যদি ঠিক গোটেইখিনি ঠিকে আছে, লগতে আপোনাৰ এক্সপিৰেশ্যন প্ৰচেছ, যিটো আমি বাহিৰলৈ ওলাই দিব লাগে বিজুতীয় পদাৰ্থটো, সেইখিনি যদি আকৌ বিজুতি ঘটি থাকে, তেতিয়াওতো নহ'ব, সেই লেতেৰা বস্তুখিনি আমাৰ ব্লাডত গুচি যাব। তো প্ৰত্যেকটো ছিষ্টেমত যোগাই কাম কৰে। যেতিয়া আপোনাৰ প্ৰত্যেকটো ছিষ্টেম সুন্দৰকৈ ধুনীয়াকৈ কাম কৰি থাকিব, তেতিয়া অট'মেটিকেলি আপুনি ধুনীয়া নোহোৱাকৈ থাকিব নোৱাৰে, আপুনি নিশ্চয় ধুনীয়া হ'বই। গতিকে যোগাই চাৰিওফালৰ পৰা আপোনাৰ ডেভেলপমেণ্টটো কৰি এজন প্ৰকৃত সুন্দৰ মানুহ মানে গঢ়ি তুলিব সহায় কৰে।
1: এতিয়া আৰম্ভ কিদৰে কৰিম আমি?
0: আৰম্ভ, এতিয়া আৰম্ভণি বুলি ক'লে, এতিয়া যোগাৰ বহুত প্ৰচেছ আছে, মানে বহুত পদ্ধতি আছে। যোগাটো এনেকুৱা নহয় যে কিছুমান আসন বা প্ৰাণায়াম, কেইটামান আসন প্ৰাণায়াম কৰিলে যোগ বুলি নকয়। মই অলপ আগতেও ক'লোঁ, যোগ বুলি কোৱাৰ লগে লগে প্ৰথমতে আহিব আমাৰ আহাৰ বিহাৰ। আমাৰ আহাৰটো কেনেকুৱা হ'ব, বিহাৰ মানে হৈছে আমাৰ লাইফ ষ্টাইল, জীৱনশৈলী, জীৱনশৈলীটো কেনেকুৱা হ'ব, তাৰ ওপৰত ফাৰ্ষ্ট মন দিব লাগিব।

0: এটা আহাৰ বুলি কোৱাৰ লগে আমি যি পাওঁ তাকে খাই থাকোঁ, হয়নে? দিনটো কোনটো ভাল কোনটো বেয়া বস্তু আমি কেতিয়াও নাচাওঁ। কিন্তু আহাৰ বুলি কোৱাৰ লগে আচলতে আমাৰ শাস্ত্ৰ মতে যদি আমাক ক'ব যাওঁ, আজিকালি আমি যিবিলাক ফাষ্টফুড খাওঁ সেইবোৰ আচলতে আমাৰ আহাৰ মানে ডায়েটত নপৰে, মানে
1: ভাল লাগে, যিটো
0: আমাৰ ভাল লাগে, কিন্তু এইটো আমাৰ শৰীৰৰ কাৰণে অপকাৰ হয়। তো আমি সাধাৰণতে কেনেকুৱা আহাৰবোৰ ল'ব লাগে যিবোৰ আমি মা প্ৰকৃতিৰ পৰা ডাইৰেক্ট ফৰ্মত পাইছোঁ, ধৰক ফল মূল শাক পাচলি যিবিলাকত লাইট থাকে, গম পাইছেনে? এতিয়া আপোনাৰ বিস্কুট এপেকেট হওক, কেক এপেকেট হওক, মেগী হওক, এইবোৰতো আজিকালি চবেই খায়, সেইবোৰত কিবা জীৱনী শক্তি আছে জানো? আমাৰ পেটটো ঠিকে মানে ভৰ্তি হয়, ভোকটো কমি যায়, কিন্তু তাৰ পৰা আমি পাবলগীয়া নিউট্ৰিশ্যন ভেলু একো নাথাকে, প্লাছ আমাৰ জীৱনী শক্তি নাথাকে। তো সেইকাৰণে সদায় আমি আহাৰটো সদায় মানে প্ৰকৃতিৰ পৰা ডাইৰেক্ট যিখিনি বস্তু পোৱা যায় সেইখিনি বস্তুহে আমি ল'ব চেষ্টা কৰিব লাগে। আৰু তাৰ কাৰণে আমাৰ ভগৱত গীতাত খুব ধুনীয়াকৈ আমাৰ সাত্বিক আহাৰৰ বিষয়ে কৈছে, গীতাত মানে যিটো মানে আহাৰৰ বিষয়ে কৈছে যে কেনেকুৱা ধৰণৰ আহাৰ মানুহে ল'ব লাগে, শ্ৰীকৃষ্ণই যিটো আহাৰ উত্তম আহাৰ বুলি কৈছে সেইটো সাত্বিক আহাৰ বুলি কৈছে। আৰু সাত্বিক আহাৰটো এটা খুব ধুনীয়া শ্লোক আছে তাতে, আয়ুষ্যতা বলাৰোগ্য সুখ প্ৰীতি বিবৰ্ধনাহ ৰস স্নিগ্ধ স্থিৰ হৃদয় আহাৰ সাত্বিক ক্ৰিয়া। অৰ্থাৎ যি আহাৰে আপোনাৰ আয়ু বঢ়াব, জীৱনী শক্তি বঢ়াব, আপোনাক সুস্থ কৰি ৰাখিব, তেনেকুৱা ধৰণৰ আহাৰবোৰ হৈছে ৰসাল, স্নেহযুক্ত আৰু আমাৰ মনত আনন্দ দিব পৰা আহাৰ। গতিকে তেনেকুৱা আহাৰকহে শ্ৰীকৃষ্ণে উত্তম আহাৰ বুলি কৈছে। সেইটো হৈছে আমাৰ

0: আৰু দ্বিতীয়তে আহাৰ বুলি ক'লে আৰু এটা কথা থাকে যে আমি কেনেকে আহাৰ খাওঁ। কেতিয়াবা এনেকুৱা হয় ন, আমি ভাল পোৱা বস্তু এটা পাইছো দিনলৈকে খাই দিলো, হয়নে? তো সেইটো আচলতে নহয়, আহাৰ খোৱাৰো কিছুমান নিয়ম আছে,
1: মানে কিমানখিনি
0: খাব, কিমান পৰ্চনত খাব, সেইটো তাৰ বিষয়ে আমাৰ হঠযোগত খুব ধুনীয়াকে স্বামী সৎমাৰামে কৈছে, এটা সেই শ্লোক দিছে। স্বামী সৎমাৰামে কৈছে যে মানে আহাৰ আমাৰ শৰীৰৰ কিমান প্ৰয়োজন লাগে সেই বিষয়ে মিতাহাৰ হিচাপত কোৱা হৈছে, যে মিতাহাৰ বুলি কোৱা হৈ যাওক, তো মিতাহাৰ আমি কেনেকে ল'ম বা কি কৰি ল'ম সেইটো বস্তু কৈছে। যে আমাৰ ধৰক আমি আপুনি ইমাজিন কৰক আমাৰ পেটটো চাৰিটা ভাগ বুলি হ'ব, তাৰে আধা ভাগ আমি চল্লিশ ফুটেৰে পূৰণ কৰিব লাগিব, আৰু তাৰে আধা আমি পানীৰে ল'ব লাগিব, আৰু আধা পৰ্চন আমি তাৰমানে চতুৰ্থ মানে চাৰিটা ভাগ কৰি এটা ভাগ আমি এয়াৰ কাৰণে খালী কৰি দিব লাগিব, বুজি পাইছেনে? তাতো এটা খুব সুন্দৰ শ্লোক আছে, ৰস স্নিগ্ধ স্থিৰ হৃদয়, সেইটো নহয়, সেইটো কাৰণে খুব সুন্দৰ শ্লোক আছে দেই, মোৰ এতিয়া অলপ মনত পৰা নাই। চতুৰ্থায় বিবৰ্জিত ভূজ্যতে শিৱ সম্প্ৰীতে মিতাহাৰ উচ্যতে, অৰ্থাৎ আমি ৰসা স্নিগ্ধ আহাৰ ল'ব লাগে আৰু আমাৰ পেটৰ চাৰিভাগৰ এভাগ খালী কৰি খাব লাগে, আৰু সেইটো এটা চাইণ্টিফিক ৰিজন আছে। কাৰণ কি হ'ব, আপুনি যদি আহাৰটো পুৰা ডিঙিলৈকে খাই দিয়ে তো আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম হ'ব, কাৰণ আমাৰ ভিতৰত যিটো চাইনিং প্ৰচেছ এটা হয় ন, যেনেকৈ আমাৰ গ্ৰাইণ্ডাৰটোত আমি কিবা সোমালে এটা অকণমান এয়াৰ লাগিব, তেতিয়াহে খুব ধুনীয়াকৈ সেইটো চাইনিং হ'ব পাৰিব। ঠিক তেনেকৈ আমাৰ পেটৰ ভিতৰতো সেইটো যাতে ঘূৰিব পাৰে, খুব ধুনীয়াকৈ ডাইজেষ্ট হয়, সেইটো কাৰণে আমি পেটটো খালী ৰাখিব লাগিব। তাৰপিছত কৈছে যে ভূজ্যতে শিৱ সম্প্ৰীতে মিতাহাৰ উচ্যতে, আহাৰখিনি খোৱাৰ আগতে আপুনি এটা গ্ৰেটিটিউড শ্ব' কৰিবলৈ ভগৱানক দিব দিছে, শিৱক অৰ্পণ কৰি খাব দিছে, আৰু এইটো এয়া মতন নহয় যে আমি ভগৱানক অৰ্পণ কৰা মানে ভগৱানৰ আগত দিলোঁ সেইটো বুলি ক'ব নোৱাৰি, মানে আমি আহাৰখিনি খাব পাইছোঁ যে তাৰ কাৰণে আমি এটা গ্ৰেটিটিউড, সেই গ্ৰেটিটিউড আমি শ্ব' কৰিব লাগে। প্লাছ আহাৰ খোৱাৰ সময়ত ভগৱানক ভাবি বা সেই আহাৰখিনি আমাৰ শৰীৰত কামত দিয়ে, তাৰ প্ৰতি আমাৰ আহাৰখিনিৰ পৰা আমি মন দিব লাগে, ধন্যবাদ দিব লাগে, প্ৰকৃতিক ধন্যবাদ দিব লাগে যাতে আমাক খাব পাইছে, আমি আমাক খাব দিছে এটা, গতিকে এনেকুৱা সৰু সৰু ধৰণৰ কিছুমান নিয়ম আহাৰৰ ওপৰত আছে। তেনেদৰে আমি বিহাৰ আহিলে, বিহাৰ বুলি ক'লে আমাৰ জীৱনশৈলীটো কেনেকুৱা হ'ব লাগে, মানে আমি কেতিয়া শুম কেতিয়া উঠিম, তো সেইবোৰৰ ওপৰত আমাৰ নিয়ম আছে। আমি সদায় প্ৰকৃতিৰ লগত মিলাই চলিব ট্ৰাই কৰিব লাগে, যেনে ধৰক ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে যে আমি উঠোঁ সেইটো আমাৰ বাবে অতি উত্তম, আৰু ৰাতি এনেকে সূৰ্য অস্ত হোৱাৰ লগে লগে আমি যদি শুই যাব পাৰোঁ আমাৰ বাবে অতি উত্তম,
1: মানে সোনকালে শোৱা আৰু সোনকালে উঠা,
0: এইটোতো আগতে আমাৰ কয়ে ন ডাঙৰে, আলিটো বেড আলিটো নাইচ মেক্সিমেন হেলি, এইটো আজিৰ কথা নহয়, তো এইটো আমাৰ আগৰ পৰা এইবোৰ বস্তু চলি আহিছে, কিন্তু আজি আমাৰ যিমানখিনি পাৰো মিলাই চেষ্টা কৰি চলাব পাৰিলে ভাল। তাৰপিছত আহিব আমাৰ আসন আহিব, প্ৰাণায়াম আহিব, তো আসনে মই আপোনাক ক'লো যে আসনে আমাক কেনেকে সহায় কৰে। এতিয়া ইয়াতে মই যদি সৌন্দৰ্য চৰ্চাৰ বিষয়ে ক'ব যাওঁ তেনেহলে সৌন্দৰ্য চৰ্চাৰ কাৰণে কিছুমান আসন খুব বেছি ভাল হয়, যেনেকে সূৰ্য নমস্কাৰ যদি আপুনি ৰেগুলাৰ অভ্যাস কৰে।
1: এইখিনিতে তাৰ মাজতে কৈছো এটা আমাৰ মেছেজ আহিছে, অপৰাজিতা গোস্বামীয়ে তেখেতে সুধিছে কোনবিলাক যোগাভ্যাসৰ দ্বাৰা আমাৰ শাৰীৰিক আৰু মানসিক সৌন্দৰ্য অটুট ৰাখিব পাৰিম, নিশ্চয় জনাব বুলি আশা কৰিলো। আপুনি আৰম্ভ কৰিছে,
0: আৰম্ভ কৰিছে, এইটো বাইদেউ গমে পাব। তো শাৰীৰিক যদি আমি কওঁ, সূৰ্য নমস্কাৰ অত্যন্ত উত্তম যদি কৰিব পাৰে, এইখিনিতে এটা চবৰে প্ৰিকশ্যন থাকে দেই, কোনে কৰিব পাৰে কোনে কৰিব নোৱাৰে, এইখিনি বিষয়ে অনলাইনত জনাটো অকণমান অসুবিধা, তো সেইখিনি আপুনি ধৰক ভাল এজন প্ৰশিক্ষকৰ ওচৰত গৈ গম পাব। তো সূৰ্য নমস্কাৰটো কৰিব যদি পাৰে, দহ বাৰটা সূৰ্য নমস্কাৰ যদি আমি ছেট কৰি দিওঁ আমাৰ কাৰণে অতি উত্তম, তেতিয়া বেলেগ আসন নকৰিলেও হয়। আৰু যদি কোনোবাই সেইটো কৰিব নোৱাৰে তেনেহ'লে ভুজংগাসন ভাল, পাদহস্তাসন ভাল, অধমুখ শনাসন ভাল, ধনুৰাসন ভাল, তাৰপিছত আমাৰ সেতু বন্ধন আসন আছে, উষ্ট্ৰাসন আছে, এনেকুৱা ধৰণৰ আসনবোৰে আমাৰ সৌন্দৰ্য চৰ্চাত মানে খুব মানে আমাৰ মুখৰ উজ্জ্বলতাটো অনাত খুব বেছি সহায় কৰে। আৰু সবতকৈ বেষ্ট হৈছে আপোনাৰ সৰ্বাংগ আসন, গোটেই শৰীৰৰ অংগবোৰৰ ওপৰত কাম কৰিব
1: সৰ্বাংগ।
0: সৰ্বাংগ আসনটো আমাৰ কি হয়, আমি প্ৰথমতে ধুনীয়াকে
1: কৰিবলৈ
0: পদ্ধতিটো আমি ধৰক ধুনীয়াকে শুই ললো, শুই লৈ আমাৰ দুইখন ভৰি ওপৰলৈ উঠাব লাগিব আৰু আমাৰ কাণ হাতত মানে পিঠিৰ পিছফালে হাত দুখন দি মানে কান্ধৰ ওপৰত আমি হেৰি ৰাখিব লাগিব, গোটেই ব্লাড চাৰ্কুলেশ্যনটো আমাৰ তলত মূৰৰ পৰ্চন লৈ আহিব, যাৰ ফলত আমাৰ মুখত গ্ল' আহে। আৰু শাস্ত্ৰত কোৱা আছে এইটো আসন যদি কৰে তেনেহ'লে বাৰ্ধক্য সোনকালে নাহে, তো এইটো আমাৰ কাৰণে অতি উত্তম আসন। তাৰোপৰি শীৰ্ষাসন যিটো মানে আমাৰ মূৰৰ ওপৰত থিয় হ'ব পাৰি, তো চবেই কৰিব নোৱাৰে, এইখিনিতে মই আগতে কৈছোঁ যে এইখিনি চব বস্তু ৰেষ্ট্ৰিকশ্যন আছে দেই, কিছুমান যোনে পাৰে চব মানে শীৰ্ষাসনটো ভাল। আৰু এটা সহজ আৰু চবেই কৰিব পৰা আসন আছে সিংহ গৰ্জাসন, সিংহাসন, সেইটো আমাৰ গোটেই ফেচিয়েল মাছলখিনিৰ ওপৰত কাম কৰে, ফেচিয়েল মাছলৰ টেনশ্যনখিনি দূৰ কৰে। তো তেনেকৈ আৰু সৰু সুৰা আৰু বহুত আসন আছে। তাৰপিছত আমি প্ৰাণায়াম, প্ৰাণায়ামটো আমাৰ কাৰণে অতি উত্তম, কাৰণ

0: কিয় কৈছো যে প্ৰাণায়ামটো আমাৰ কাৰণে বহুতে ভাবে যে আসনেৰে আমাৰ কামত আহে, কিন্তু আসনতকে প্ৰাণায়ামে আমাক খুব বেছি কামত দিয়ে।
1: এতিয়া অকণমান প্ৰাণায়ামৰ বিষয়ে আপুনি জানি লওক, আমি কিদৰে আৰম্ভ কৰিম প্ৰাণায়াম? এই তাৰ আগতে কিন্তু আমাৰ এটা ফোন আহিছে, আমি ফোনটো লৈ ল'ব লাগিব। হেল্ল'
2: হেল্ল'
1: হয়, আপোনাৰ নামটো কওক।
2: মোৰ নামটো শিখা ডেকা,
1: হয়,
2: মই গুৱাহাটী বৰবাৰীৰ পৰা কৈছো।
1: হয়,
2: মোৰ বাইদেউলৈ এটা প্ৰশ্ন আছিলে।
1: হয় কওক।
2: মানে আমাৰ যেতিয়া বয়স ধৰক 45 প্লাছ হৈ যায়, তেতিয়া ধৰক মেন'প'জৰ আমাৰ কিছুমান সমস্যাই দেখা দিয়ে নহয়, আৰু সেই সময়খিনিত মানে মেন'প'জৰ সেই সময়খিনিত মানে আমি কেনেকুৱা ধৰণৰ মানে যোগাসন কৰাটো দৰকাৰী ন? হয় হয়
0: হয়,
1: খুব এটা সুন্দৰ প্ৰশ্ন তেখেতে কৰিছে।
0: হয় বাইদেউ, ধুনীয়া কোৱেশ্যন কৰিছে, আৰু আমাৰ মাইকী মানুহখিনিৰ কাৰণে খুব প্ৰয়োজনীয় এইটো। মানে আমাৰ যিটো মেন'প'জৰ সময় বা তাৰ আগত প্ৰি মেন'প'জৰ যিটো সময়, সেইখিনি সময়ত কিছুমান আমাৰ শৰীৰত হৰমনবোৰ ইম্বেলেঞ্চ হয়, যাৰ ফলত আমাৰ কিছুমান অসুবিধাই দেখা দিয়ে, হট ফ্লাছেজ হয়, তাৰপিছত মুড চুইং খুব সোনকালে হয়, এতিয়া মনটো ভাল লাগিব, এতিয়াই ভাল লাগিব। তো আমি যদি ৰেগুলাৰ যোগাভ্যাস কৰি থাকোঁ তেনেহ'লে এই সুবিধাবোৰ আমাৰ নাহে, কাৰণ আমাৰ বডীৰ হৰমনটো তেতিয়া বেলেঞ্চ হৈ থাকিব। আৰু তাৰ কাৰণে মই ক'লোঁ সৰ্বাংগাসনটো কৰিব পাৰি যে চবতকৈ বেষ্ট এইটো, তাৰপিছত বাটাৰফ্লাই বুলি যিটো কয় বদ্ধ পুনাসন, বদ্ধ পুনাসন কৰিব পাৰে, উষ্ট্ৰাসন কৰিব পাৰে, মই অলৰেডি নাম লৈছোৱে। আৰু সেইখিনি আসনৰ আপোনাৰ সৌন্দৰ্য চৰ্চাৰ লগত জড়িত বুলি ক'ব নোৱাৰি, প্ৰত্যেকটো আসনৰ বহুত বেলেগ বেলেগ বেনিফিট থাকে। তো ধনুৰাসন কৰিব পাৰে, তো এনেকুৱা ধৰণৰ আসনখিনি কৰিব পাৰে, গ্ৰাইণ্ডিং প'ষ্ট কৰিব পাৰে, বিভিন্ন বেলেগ বেলেগ আসন আছে। আৰু তাৰকে মই ক'লোঁ যে প্ৰাণায়ামখিনি যথেষ্ট কৰিব লাগিব, প্ৰাণায়াম কৰক। কেতিয়াবা এনেকুৱা হয় যে আমাৰ আসন কৰাৰ সময় নাথাকে, অকণমান আপুনি জইন মুভমেণ্টবোৰ কৰি লওক, যিবিলাক আমাৰ সূক্ষ্ম ব্যায়াম বুলি কয়, সেইখিনি কৰি লওক, তাৰপিছত আপুনি প্ৰাণায়াম কৰক, আধা ঘণ্টা আপুনি প্ৰাণায়াম কৰক, একো নকৰে যদি আপুনি বহুত বেছি লাভ পাব।
1: এতিয়া প্ৰাণায়ামৰ কথা অকণমান জানিব খুজিছোঁ। এতিয়া যদি এগৰাকী আপুনি এতিয়া যিহেতু ক'লে প্ৰাণায়াম কৰিব লাগে, কিনো প্ৰাণায়াম আৰু কেনেকৈ আমি আৰম্ভ কৰিব পাৰোঁ, আপুনি অকণমান?
0: ঠিক আছে বাৰু, এতিয়া প্ৰাণায়াম বুলি কোৱাৰ লগে লগে প্ৰাণায়াম শব্দটো দুটা শব্দ পাইছে, প্ৰাণ আৰু আয়াম। প্ৰাণ মানে হৈছে আমাৰ জীৱনী শক্তি, আৰু আয়াম মানে হৈছে এক্সটেনশ্যন বা বঢ়োৱা। তো আমাৰ জীৱনী শক্তিটো বঢ়াবৰ কাৰণে যিবিলাক আমি কৰা হয় উশাহ নিশাহৰ ব্যৱস্থা, সেইখিনিকে আমি প্ৰাণায়াম বুলি কওঁ। এতিয়া জীৱনী শক্তি বুলি কোৱাৰ লগে আপোনালোক সকলোৱে জানে যে জীৱনী শক্তিটো আমাৰ ক'ৰ পৰা আহে বা কেনেকৈ আহে। এতিয়া ধৰক আজি আমি প্ৰগ্ৰেমটো যে কৰিছোঁ, মই ইয়াতে কৈ থাকিব পাৰিছোঁ, বা আপুনি যে মোৰ কথাখিনি শুনিছে, প্ৰত্যেক ৰাইজে মোৰ কথাখিনি শুনি আছে, আপোনালোকে বুজিব পাৰিছে, এই সকলোবোৰ কাম কিন্তু আমাৰ প্ৰাণশক্তিয়ে কৰি থাকে। আমি খোজকাঢ়া, আমি চলা, আমি খোৱা, প্ৰত্যেকটো কাম কিন্তু প্ৰাণিক শক্তিৰহে থাকে। আৰু যেতিয়ালৈকে আপোনালোকৰ প্ৰাণিক শক্তি, প্ৰাণিক এনাৰ্জিটো আপোনালোকৰ বডীত, ঊৰ্জাটো যেতিয়া আপোনালোকৰ বেছি হৈ থাকিব, তেতিয়া আপোনালোকে বেমাৰ নহ'ব, আপোনালোক শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰিব, আপোনালোক মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিব। আৰু কেতিয়াবা কিছুমান মানুহ চাব যে খুব এনাৰ্জেটিক হয় দেখা পাওঁ না আমি, যেনেকৈ আমি উদাহৰণস্বৰূপে আমাৰ হিমন্ত বিশ্ব শৰ্মা ক'ব পাৰোঁ, ডাঙৰ আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰত্যেকৰে প্ৰশ্ন, তেখেতে কেনেকৈ ইমান কাম কৰে, হয়নে? ৰাতিপুৱা দৌৰি থাকে দৌৰি থাকে, তো তেখেতৰ প্ৰাণিক এনাৰ্জিটো যথেষ্ট বেছি, সেইকাৰণে তেওঁ কৰিব পাৰে। আৰু সেইটো কাৰণে সেইটো আমি আমাৰো হ'ব, আমি যদি বঢ়াব পাৰোঁ, আমি যদি বঢ়াব খোজোঁ, তেনে আমি ৰেগুলাৰ প্ৰাণায়াম অভ্যাস কৰক, একো নকৰক, আপুনি প্ৰাণায়াম কৰক, আপোনাৰ প্ৰাণিক এনাৰ্জিটো বডীত যিমানে শক্তিশালী হৈ থাকিব সিমানে আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব, মানসিকভাৱে সুস্থ থাকিব, আপোনাৰ বুদ্ধি ইণ্টেলেকচুৱেল পাৱাৰ বাঢ়িব, আইকিল আৱেগিক বা হেৰিবোৰ বাঢ়িব, আপোনাক যথেষ্ট সহায় কৰিব। আৰু সেইটো আচলতে আমি এতিয়া আমি কৰিছোঁ প্ৰাণায়াম বুলি কৈছোঁ, আৰু নিজে ভাবকচোন, আমি জন্মৰ পৰা এটাই বস্তু আমি লগত লৈ আহিছোঁ, উশাহটো, হয়নে?
1: এতিয়া প্ৰাণায়াম কিদৰে আমি আৰম্ভ কৰিব পাৰিম? এজনে এটা কিবা এটা আমাৰ সুধিছে, আৰু প্ৰাণায়ামে আমাৰ শৰীৰ আৰু মনক কেনেদৰে প্ৰভাৱিত কৰে, অপৰাজিতা গোস্বামীয়ে সুধিছে। আমি তৃপ্তি বৰুৱাৰ পৰা পাইছোঁ, উত্তম কুমাৰ ৰয়ে তেখেতে আমালৈ মেছেজ কৰিছে, ধনজিত বেজবৰুৱাই আৰু এটা কথা সুধিছে, বাইদেউ কোনটো যোগ কৰিলে পেটৰ চৰ্মি কমাব পাৰে, এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে। যিহেতু প্ৰাণায়ামৰ কথা আপুনি কৈ আছিলে, আমি কথা পাতিম, আমাৰ আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল'
3: হেল্ল'
1: হয়, আপোনাৰ নামটো কওক।
3: হয় নমস্কাৰ, মই মনীষা বৰুৱাই ক'লো নুনমাটিৰ পৰা।
1: হয়, প্ৰশ্নটো কৰিব আপোনাৰ।
3: হয়, মই বাইদেউ সুধিব বিচাৰিছো, যি আমাৰ কি হয় বিশেষকে মোৰ খুব মানে চকুৰ তল আৰু ওপৰত মানে খুব মানে সোনকালে সোনকালে কলা পৰি পৰি যায়, যিটো ডাৰ্ক চাৰ্কল বুলি কয়, সেই বস্তুটো মোৰ খুব হয়। আৰু লগতে মুখখন মানে আমি যোগৰ জৰিয়তে আমি আমাৰ মুখৰ কিছুমান মানে যোগাভ্যাসৰ কিছুমান ব্যায়াম কৰিব পাৰি, তেনেকুৱা ধৰণৰ অকণমান ক'লে ভাল পাম। আৰু বিশেষভাৱে মই মানে ডাৰ্ক চাৰ্কলৰ খুব সমস্যাত ভুগি আছো, সেই সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ।

0: তেখেতে বিশেষকৈ দুটা কথা কৈছে, চকুৰ গুৰিৰ যিটো ক'লা পৰা সমস্যা সেইটো আমি যোগৰ দ্বাৰা, যোগাভ্যাসৰ দ্বাৰা কমাব পাৰোঁ নেকি বা কি কৰিব লাগে, আৰু মুখৰ কাৰণে কিছুমান যিটো আজিকালি ফেচিয়েল হয়
1: য়োগা খুব ট্ৰেণ্ডত আছে, হয় এইটো বাইদেউক মই বাইদেউ বয়সটো জানিব লাগিছিলে, তথাপি যি নহওক বাৰু হয়তো বাইদেউ ৰাতি টোপনিটো ভালকৈ নহয়, খুব বেছি মানসিক চাপ আছে, তো মানসিক চাপৰ কাৰণে আৰু ৰাতি যদি আমাৰ টোপনি ভাল নহয় বা 7-8 ঘণ্টাৰ যদি আমি টোপনি নলওঁ তেতিয়া আমাৰ চকুৰ তলটো ক'লা পৰে, তো তাৰ কাৰণে ভাল টোপনি খুব দৰকাৰ। আৰু টোপনিটো এনেকুৱা নহয় যে কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি 10 ঘণ্টা বিচনাত থাকোঁ, কিন্তু সেইটো কথা কোৱা নাই, টোপনিটো আমাৰ আহিব লাগিব, 7-8 ঘণ্টা আপুনি একদম পুৰা চাউণ্ড স্লিপ হ'ব লাগিব, আৰু তাৰপিছত লাহে লাহে আপোনাৰ মানসিক হেৰিবোৰ আপুনি প্ৰাণায়ামৰ জৰিয়তে যেতিয়া মানসিক হেৰিবোৰ ঠিক কৰিব পাৰিব তেতিয়া লাহে লাহে ডাৰ্ক চাৰ্কল
0: হ'ব। আৰু তাৰ কাৰণে কিবা য়োগা আছে নেকি?
1: যিবিলাক আমাৰ আসনৰ নাম কৈ আছো, সৰ্বাংগ আছে, সেইবোৰ গোটেইবোৰে আমাৰ তাতে কাম দিয়ে। এতিয়া যদি আমি ফেচিয়েল যোগাৰ বিষয়ে ক'ব যাওঁ, ফেচিয়েল যোগাটো খুব সুন্দৰ। ফেচিয়েল যোগাটো কি হয়, এতিয়া ধৰক আপোনাৰ এটা বেমাৰ হৈ আছে, আপোনাৰ চুগাৰ প্ৰব্লেম হৈছে, তো আমি কি কৰোঁ, যোগাভ্যাসক আমাৰ গোটেই সৰ্বাংগীন উন্নতি সাধন কৰাৰ লগতে সেই পাৰ্টটোত আমি বেছিকৈ মন দিওঁ। তেনেদৰে ফেচিয়েল যোগাটো আজিকালি কি হয়, মানুহে অকল মুখৰ অংশটো ধুনীয়া হৈ খুব ভাল পায় নহয়, গতিকে যোগাভ্যাস কৰা, বেলেগ যোগাভ্যাস কৰাৰ লগতে আমাৰ ফেচিয়েল মাছলখিনি ৰিলেক্স কৰোঁ। এতিয়া আপুনি আজি দিনটো কাম কৰিছে, মই দিনটো ওলাই আহিছোঁ, সেই ৰাতিলৈকে যে আমাৰ মাছলটো ভাগৰুৱা হৈ যায় ন, টায়াৰ্ড হৈ যায়, সেই আমাৰ কিছুমান পইণ্টত আমি প্ৰেছাৰ দিওঁ, অকণমান মাছাজ দিওঁ, তো সেইখিনিৰ দ্বাৰা আমাৰ কি হয় যে আমাৰ মাছলটো ৰিলেক্স কৰা হয়, আমাৰ তেতিয়া আমাৰ কি হয়, মাছলটো ৰিলেক্স হোৱাৰ লগে লগে আমাৰ টেনশ্যনটো লাহে লাহে, মানসিক চাপবোৰো অলপ কমি যায়, আমাৰ স্কিনটো টন হয়, ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়, তেতিয়া আমাৰ ফেচিয়েল এটা গ্ল' আহে। কিন্তু এইখিনি মই বাইদেউক আৰু এটা কথা ক'ব খুজিছোঁ, অকল কিন্তু যদি আপুনি মুখৰ অংশতে কাম কৰিব খুজিছে তেতিয়া কিন্তু বিশেষ একো কামত নাহিব, কাৰণ সেইখিনিৰ কাৰণে আমাৰ মানে ভিতৰৰ পৰা আমি চাফা হ'ব লাগিব, ইণ্টাৰনেল আমাৰ যিটো গ্ল' সেইটো ভিতৰৰ পৰাহে আহিব।
0: তথাপিও তেওঁ যিহেতু কৈছে কেনেকুৱা ধৰণৰ ফেচিয়েল য়োগা আমি কৰিব পাৰোঁ, অকণমান আপুনি কৈ দিয়ক।
1: ৰাতি আপোনালোকে ৰাতি শোৱাৰ আগতে অকণমান তেল কেনেকে মাছাজ কৰিব বা কোনবোৰ পইণ্টত প্ৰেছাৰ দিব সেইখিনি বস্তু দেখাই দিছো। প্ৰথমতে আপোনালোকে চিধা হৈ থিয় হৈ লওক, দুইখন হাত তলত ৰাখিব, জ্ঞান মুদ্ৰাত বা জ্ঞান মুদ্ৰা এইটো বুলি কয়, জ্ঞান মুদ্ৰা দুইখন হাত ৰাখক, ৰাজহাড় চিধা কৰি বহক, দীঘলকে উশাহ ল'ব, ডিঙিটো পিছফালে কৰিব, অকণমান সময় হোল্ড কৰিব 3 ছেকেণ্ডমান, আকৌ আগলৈ আহিব, 5-6 বাৰ ৰিপিট কৰিব, তাৰপিছত অকণমান হাতখন ইয়াতে দিয়ক, দীঘলকৈ উশাহ ল'ব, উশাহ লৈ ৰাইট চাইড টান কৰিব, অকণমান ওপৰলৈ চাব, কিছু সময় হোল্ড কৰিব 3 ছেকেণ্ড বা 5 ছেকেণ্ড, আকৌ ঘূৰি আহিব, ঠিক সেইদৰে অপজিট চাইডে এইফালে কৰিব,
0: তাৰমানে এখন হাত আমি ডিঙিত ৰাখিব লাগিব,
1: ৰাখিছোঁ যে আমাৰ এই মাছলখিনি সেইখিনি যাতে স্কিনখিনি বেছি ওপৰলৈ বেছি টান খাই নাযায় তাৰ কাৰণে ৰাখিছোঁ, আৰু এইফালে কৰি আমি ওপৰলৈ চাওঁ অকণমান হেৰি কৰি, তাৰপিছত কি কৰিব, মই এবাৰ এবাৰ দেখাইছোঁ, আপোনালোকে 3-4 বাৰ ৰিপিট কৰিব, বাওঁহাতখন আপোনালোকে বাওঁফালৰ কান্ধত ৰাখক, সোঁহাতখন এনেকৈ ওপৰত ৰাখক, যে লাহেকৈ হালি দিব, সোঁফালে ডিঙিটো টানি লৈ আহিব, ওপৰলৈ চাব বা চকু বন্ধ কৰিব পাৰে, নিজৰ ষ্ট্ৰেচিংটো ফিল কৰক, 3-5 ছেকেণ্ড হোল্ড কৰিব, লাহেকৈ এৰি দিব, তেনেকৈ অপজিট চাইডতো আপোনালোকে কৰক, এইটো চাইডে কৰিব কৰিব, এনেদৰে আপোনাৰ প্ৰত্যেকটো চাইড 5-6 মিনিট ৰিপিট কৰিব, তাৰপিছত কি কৰিব, অকণমান হাতত তেল ল'ব, লাহে লাহে অকণমান হাতখন গৰম কৰিব, মুখত লগাব, চাৰিওফালে অকণমান ৰাউণ্ড ৰাউণ্ডকৈ মাছাজ কৰিব, নিজৰ মতে কৰি ল'ব, এতিয়া তেল নহ'লে দেখাব দিগদাৰ, অকণমান ৰাউণ্ড ৰাউণ্ড মাছাজ কৰিব, তাৰপিছত এই পইণ্ট ইয়াতে ধৰিব, জ' লাইনটো ইয়াতে ধৰি ইয়ালৈকে লৈ যাব, ইয়াতে প্ৰেছাৰ দিব, তললৈকে নমাই লৈ আহিব, 4-5 ষ্ট্ৰোক কৰিব, তাৰপিছত আমাৰ যিটো এইটো এৰিয়া আছে ষ্টিক বন্ধটো, ষ্টিক বন্ধটোৰ তলত আঙুলিটা এনেকৈ ৰাখক, দুটা চাইডো এনেকৈ টানি লৈ যাব ওপৰলৈ, তাৰপিছত লাহেকৈ এনেকৈ টানি তললৈ লৈ আহিব, ঠিক সেইদৰে আমাৰ আই এৰিয়াটো এনেকৈ লাহেকৈ টানি লৈ ওপৰলৈ লৈ যাব, প্ৰেছাৰ দিব, অকণমান ক্লক ৱাইজ ঘূৰাব, এণ্টি ক্লক ৱাইজ ঘূৰাব, তাৰপিছত আমাৰ দুইখন হাত এইটো পজিশ্যন লৈ কপালৰ পজিশ্যনটো তেনেকৈ কৰিব, ওচৰলৈ লৈ যাব, অকণমান এইখিনি জেগাতে প্ৰেছাৰ দি ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ আপোনালোকে ৰটেশ্যন কৰিব 10-5 বাৰ নিজৰ সুবিধা মতে, তাৰপিছত কি কৰিব, আমাৰ কাণৰ এই হেৰি ধৰি ল'ব, ধৰি লাহে লাহে কাণখন ক্লক ৱাইজ 10 টাইমছ ঘূৰাব, এণ্টি ক্লক ৱাইজ 10 টাইমছ এনেকৈ ঘূৰাব, তাৰপিছত আমাৰ যিটো টেম্পল এৰিয়া আছে এই এৰিয়াটো অকণমান পিঞ্চ কৰি দিয়াৰ নিচিনা কৰিব, তাৰপিছত লাহে লাহে এনেকৈ হাতখনে অকণমান প্ৰেছাৰ দিব যাতে আমাৰ ষ্ট্ৰেছটো ৰিলিজ হৈ যায়, বোথ ছাইড সেনেকৈ কৰিব, তাৰপিছত আমাৰ আই এৰিয়া আইব্ৰুটো এনেকৈ প্ৰেছাৰ দিব এনেকে ধৰি লৈ পেলাই আমি এনেকেও কৰিব পাৰোঁ, এনেকেও প্ৰেছাৰ

প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ কৰুণা হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ তেজপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
1: আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। বিশেষকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত দূৰ দূৰণিৰ প্ৰতিদিনে বহুত আপোনাৰ ৰোগীসকল ইয়ালৈ আহে, হাজাৰ হাজাৰ ৰোগী ইয়ালৈ আহে। তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা আপুনি ঠিক কৰিবৰ কাৰণে কেনে ব্যৱস্থা ইয়াত কৰা হৈছে?
2: তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ 7 নম্বৰ চিকিৎসা মহাবিদ্যালয়, এইটো ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত এখন প্ৰথম চিকিৎসা মহাবিদ্যালয় আছিলে। এইটো 2013 চনতে আৰম্ভ হৈছে আৰু লাহে লাহে এইটো তাৰ গতি লৈছে, গতি লৈ আজি এই পদক্ষেপ পাইছেহি। আৰু আজি আমাৰ এই চিকিৎসা মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট কোৰ্চো আছে, আণ্ডাৰ গ্ৰেজুৱেটো আছে আৰু সেই অনুপাতে পোষ্ট গ্ৰেজুৱেট কোৰ্চো আছে। আমি প্ৰতি বছৰে 60 জনমান ষ্টুডেণ্ট এডমিশ্যন দিওঁ। সেই হিচাপে আমাৰ যিখিনি পেচেণ্ট লাগে, পেচেণ্ট এইকাৰণেই লাগে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে পেচেণ্টকো লাগিব। ছাত্ৰক আমাৰ মুখ্য উদ্দেশ্য হ'ল ছাত্ৰক শিকোৱাটো। লগে লগে এইখন এখন টাৰ্চিয়াৰী কেয়াৰ হস্পিটেল, যিটো চৰকাৰৰ নিয়ম অনুসৰি যিটো টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলত যি ধৰণে আগবাঢ়িব লাগে আমি সেইখিনি গোটেইখিনি লৈছোঁ। সেই হিচাপে আমি হস্পিটেলখন চলাবৰ কাৰণে ছুপাৰিণ্টেণ্ট আছে এজন, আৰু লগতে আমাৰ 6 জনকৈ ডেপুটি ছুপাৰিণ্টেণ্ট আমি নিযুক্তি দিছোঁ। আমাৰ নিজৰ কলেজৰ ফালৰ পৰাই দিছোঁ আৰু 2 জনমান চৰকাৰৰ ফালৰ পৰা আছে। এইসকলে তেওঁলোকৰ প্ৰতিটো কামৰে এটা নিৰ্দিষ্ট ভাগ আছে, প্ৰতিটো কাম তেওঁলোকে নিয়াৰিকৈ চম্ভালে। আৰু সেই হিচাপে যিসকল পেচেণ্ট আমাৰ ইয়াত আহে, পেচেণ্টৰ লগত এটেণ্ডেণ্টো আহে, বহুত দূৰ দূৰণিৰ পৰা আহে তেখেতসকল, সেই হিচাপে তেওঁলোকক যিখিনি সহায় সহযোগ কৰিব লাগে, আমাৰ প্ৰথমতে এখন OPD এৰিয়াত মানে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ ওচৰত এখন মে আই হেল্প ডেস্ক আছে, তাত আমি যিটো পৰিমাণৰ এমপ্লয়ি তাত ডেপুট কৰিছোঁ আৰু তেওঁলোকে সেই ৰোগীসকল বা এটেণ্ডেণ্টসকলক যি ধৰণে সহায় সহযোগ কৰিব লাগে গোটেইখিনি কৰি থাকে। আৰু তেওঁলোকে নিৰ্দিষ্ট প্ৰমাণে তেওঁলোকৰ যি ধৰণৰ সহায়ৰ প্ৰয়োজন, যদি কাৰোবাক যদি ধৰি লৈ পেলাই আগবঢ়াই দিব লগা ছিটুৱেশ্যনো হয়, তেওঁ তেনেকুৱা কৰে। সেইখিনি কাম আমাৰ ইনষ্ট্ৰাকশ্যন মতে চলি থাকে। আৰু লগে লগে আমি যিসকল পেচেণ্ট আহে, ছিনিয়ৰ চিটিজেন আহে, তাৰপিছত আমাৰ অন্যান্য ৰোগীসকল আহে, চকুৰ বেমাৰীসকল আহে, সেই তেওঁলোকৰ কাৰণে বিশেষকৈ আমি গ্ৰীণ কৰিডৰ বনাই থোৱা আছে। আৰু তাৰ বাদেও আমি পেচেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আগতে যিহেতুকে বহুত পেচেণ্ট আছে আহিছিলে, সেই পেচেণ্টখিনি ক্ৰাউড এটা হৈ যায় ৰেজিষ্ট্ৰেশ্যনত, সেই ক্ৰাউডটো নহ'বৰ কাৰণে আৰু পেচেণ্টসকলে যাতে বেছি সময় তাত ৱেইট কৰিব নালাগে, তেনেকুৱা হিচাপে আমি কাউণ্টাৰ এতিয়া আগতকৈ বহুত বঢ়াই দিছোঁ। আগতে আমাৰ 4টা আছিলে, এতিয়া আমি 8টা কাউণ্টাৰ ৰাখিছোঁ। তাত আমাৰ আয়ুষ্মানৰ কাউণ্টাৰ ছেপাৰেট, আৰু তেনেকে গ্ৰীণ কৰিডৰ আছে ছিনিয়ৰ চিটিজেনৰ কাৰণে, তাৰপিছত দিব্যাংগসকলৰ কাৰণে তেনেধৰণৰ কাউণ্টাৰ আছে। আমি সেইধৰণে যিখিনি সহায় সহযোগ আগবঢ়াব লাগে গোটেইখিনি কৰি আছো। আৰু লগতে আভা এপটো আমি এতিয়া এপ্লাই কৰিছো। আভা এপটো এপ্লাই কৰাৰ কাৰণে কি হয়, পেচেণ্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন, তেওঁলোকে ঘৰতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, আহি পেলাই ইয়াত আমাৰ নম্বৰটো দিলেই আমি সেইখিনি ষ্টেপত যাব পাৰোঁ। আৰু পেচেণ্টৰ পেমেণ্টৰ সুবিধা আছে, পেমেণ্টৰ কাৰণে আমাৰ যিবিলাক কিউ আৰ কোড লাগে, কিউ আৰ কোড বেংকৰ, সেই কিউ আৰ কোড আমাৰ উপলব্ধ। আৰু লগতে

0: কেচলেছ
1: কেচলেছ নহয় একজেক্টলি। আমি এইটো যিখিনি ধৰি লওক কিছুমান পেচেণ্টৰ কেচলেছ হয়, কিছুমানৰ নহয়। এই যিখিনি আমাৰ কেচলেছ নহয় তেওঁলোকে পইচা দিব লগা হয়, সেইখিনি যাতে ইজি হয়, সহজে যাতে তেওঁলোকে পইচাটো দিব পাৰে, সেইকাৰণে আমি কিউ আৰ ক'ড দি পইচা লোৱা আৰম্ভ কৰিছোঁ। আৰু লগতে আপোনাক ক'বলৈ এইটো ভাল লাগিব যে চৰকাৰৰ ফালৰ পৰা যিখন ই হস্পিটেলৰ প্ৰস্তুতি চলি আছে অসম স্বাস্থ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত, আমি সেই ষ্টেপত আগবাঢ়ি গৈ আছোঁ আৰু খুব কম দিনৰ ভিতৰতে আমাৰ এখন ই হস্পিটেল হৈ যাব। আৰু ই হস্পিটেল হোৱাৰ এটাই সুবিধা হ'ব, আমি টেবুল টপত তেওঁৰ যিখিনি ইনভেষ্টিগেশ্যন হ'ল বা তেওঁৰ যিটো প্ৰেজেণ্ট ছিটুৱেশ্যন সেইখিনি আমি পাই যাম। আৰু লগে লগে সেই তেওঁ যিটো আভা এপৰ যোগেদি ডাটা কালেক্ট কৰিব ন, সেই ডাটাখিনি তেওঁ যদি ইয়াৰ পৰা ৰেফাৰ হৈ বেলেগ কলেজলৈ যায় বা বেলেগ হস্পিটেললৈ যায়, এইবিলাক যেতিয়া এম্পেনেল হস্পিটেল হৈ থাকিব, তেওঁ তাত গোটেই ডিটেইলছ যিখিনি তেওঁ
0: ৰিপৰ্ট এতিয়া লৈ কিনে দৌৰিব নালাগিব,
1: সেই দিনটো এতিয়া আৰু নাইকিয়া হৈ যাব। সেইকাৰণে আমি এই হস্পিটেলৰ প্ৰজেক্টটোত খুব আশাবাদী আৰু এইটো আমি ডেৰ বছৰমান আগৰ পৰাই চেষ্টা কৰি আছিলোঁ, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে হোৱা নাছিলে, কিন্তু এতিয়া অতি সোনকালে এইটো হ'বগে।
0: বৰ্তমান চৰকাৰে বিভিন্ন অত্যাধুনিক আপোনাৰ মেচিনাৰী ইয়াত এষ্টাব্লিছ কৰিছে মেডিকেল কলেজত, তাৰ পৰা কেনেকৈ সুবিধা পাই আছে ৰোগীসকলে?
1: হয়, আমাৰ ইয়াত এতিয়া বৰ্তমানে ইনভেষ্টিগেশ্যনৰ ফালৰ পৰা চাব গ'লে সকলোখিনি ইনভেষ্টিগেশ্যন কৰিব পাৰি, যিখিনি ইনভেষ্টিগেশ্যন সাধাৰণতে এখন মেডিকেল কলেজত দৰকাৰ। সেই হিচাপে ধৰি লওক আমাৰ এতিয়া MRI মেচিন আছে, দুটাকৈ MRI মেচিন আছে আৰু CT স্কেন মেচিন আমাৰ আছে, আৰু দ্বিতীয়টো CT স্কেন মেচিন অলৰেডি ইনষ্টলেশ্যন হৈ আছে। তাৰপিছত আল্ট্ৰাছ'ন'গ্ৰাফি আছে, মেমোগ্ৰাফি আছে, এণ্ডস্কপি কৰিব পৰা যায়, তাৰপিছত লেপাৰস্কপি অপাৰেশ্যন হয় আমাৰ ইয়াত। অপাৰেশ্যনৰ ভিতৰত ৰিপ্লেচমেণ্ট হিপ জইণ্ট হওক বা নি জইণ্ট ৰিপ্লেচমেণ্ট অপাৰেশ্যন আমাৰ ইয়াত সুকলমে হৈ থাকে। আৰু সেইধৰণে আমাৰ যিখিনি পেচেণ্টক ছাপোৰ্ট দিব লাগে সেই গোটেইখিনি আমি কৰি আছোঁ। নহয় যে কি আমাৰ এইখন এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নহয়, সেই ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নোহোৱাৰ কাৰণে আমাৰ কাৰ্ডিঅ'লজি হওক বা নিউৰ'চাৰ্জাৰী হওক বা তেনেধৰণৰ যিখিনি ছুপাৰ স্পেচিয়েলাইজ ডক্টৰৰ ট্ৰিটমেণ্ট দৰকাৰ হয় সেইখিনি আমি ৰেফাৰ কৰিবলৈ বাধ্য হৈ যাওঁ। এইটো ক্ষেত্ৰত দুটা পইণ্ট আছে, এটা হয় কি কেতিয়াবা কিছুমান পেচেণ্টৰ অসুবিধা হয়, কিন্তু আমি তেওঁলোককো যদি ৰেফাৰ কৰিবলগীয়া ছিটুৱেশ্যন হয় তেওঁলোকক কনচেণ্ট লৈ আমাৰ ইয়াৰে ডক্টৰে যিমানখিনি পাৰে সহায় কৰে আৰু যিসকলে যাব ইচ্ছা কৰে আমি তেওঁলোকক পঠাই।
0: মেজৰলি কোনকেইটা ৰোগৰ কাৰণে বিশেষকৈ তেজপুৰ মেডিকেল কলেজত কাম কৰা হয়?
1: জেনেৰেল চিকিৎসা যিখিনি কৰিব লাগে, জেনেৰেল এবডমেনৰ ওপৰত যিখিনি হয় চাৰ্জিকেল প্ৰচিডিউৰ যিখিনি হয়, অৰ্থোপেডিক্স আমাৰ ফুল ফ্লেজাৰ অৰ্থোপেডিক্স হয়, আমাৰ প্লাষ্টিক চাৰ্জাৰী ৰিলেটেড যি বাৰ্ণ কেছ আমাৰ অলপ অসুবিধা হয়, আমি সেইটো ক্ষেত্ৰতো অকমান আগভাগ লৈ আছো। এইটো চৰকাৰৰ লগত আলোচনা কৰা হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো সেই বিষয়ে আমাৰ প্ৰজেক্ট আমি প্লেন কৰি আছো, এতিয়ালৈকে প্ৰিলিমিনাৰী ষ্টেজতে আছে। আৰু তেনেকে আমি অন্যান্য অসুখখিনি যিখিনি আছে, কিন্তু আমাৰ ইয়াত নেফ্ৰলজি নাই, কিন্তু আমি ডায়ালাইচিছ প্ৰজেক্টো আছে আমাৰ ইয়াত। এই ডায়ালাইচিছ প্ৰজেক্টত আমাৰ অলৈ ঠাইত যিখিনি প্ৰেছক্ৰাইব কৰা থাকে সেই হিচাপে আমি ডায়ালাইচিছটো দিওঁ। ডেইলি অন্ততঃ আমাৰ তিনিটা শ্বিফ্টত হৈ থাকে, বহুত কেইজন মানুহ ডেইলি ডায়ালাইচিছ কৰা যায়।
0: চৰকাৰী সুবিধা বেলেগ বেলেগ মেডিকেল কলেজত যোনকেইটা আছে সেইকাৰণে হৈয়ে আছে, বিশেষকৈ তেজপুৰ মেডিকেল কলেজে নিজৰ ফালৰ পৰা কিবা তেনেকুৱা ট্ৰিট কৰি আছে, কিবা ছাৰ্ভিচ দি আছে নেকি ৰোগীসকলৰ কাৰণে, সুবিধাৰ কাৰণে স্পেচিয়েলি কিবা?
1: নাই, স্পেচিয়েল বুলি ক'বলৈ তাৰমানে হয় কি আজিকালি চব মানুহ এৱেৰ। ইয়াত যদি আমাৰ বিশেষকৈ যদি তেনেকুৱা স্পেচিফিক ডক্টৰ যদি নাই, তেওঁ যদি চিকিৎসা দিবলৈ যায় তেতিয়া বহুত কুৱেশ্যন এৰাইজ কৰিব পাৰে। সেইকাৰণে আমি পৰাপক্ষত যিখিনি মানুহ ধৰি লওক অসুবিধা পায় বাহিৰত যাবলৈ, সেইখিনি মানুহক যিমান চিকিৎসা দিব লাগে গোটেইখিনি দিয়া
0: যায়। আগতে আপুনি কৈছে টেষ্ট কেইটা যোনকেইটা বাহিৰত টেষ্ট কেইটা আছিলে, এতিয়া এইবোৰ টেষ্ট ইয়াত সহজে কৰিব পাৰে মানুহে?
1: হয়, সেইটো আমি নতুন ব্যৱস্থা এটা কৰিছোঁ, যিটো বাহিৰত এতিয়া কিছুমান টেষ্ট বহুত দাম। ধৰি লওক এনেকে এতিয়া ধৰি লওক চিটি স্কেন এটা কৰিব লগা হলে বাহিৰত 3,000-4,000 টকা খৰচ পৰে, বা MRI কৰিলে 5,000-6,000 টকাতকৈ বেছি খৰচ পৰিব পাৰে। সেই ক্ষেত্ৰত আমি কৰোঁ কি, যিসকল ৰোগীয়ে বাহিৰত দেখাইছে, প্ৰাইভেট প্ৰেক্টিচনাৰত দেখাইছে, তেওঁলোক যদি আমাৰ ইয়াত আহে আমি তেওঁলোকক গ্ৰীণ কৰিডৰ কৰি দিছোঁ, ডাইৰেক্টলি গৈ পেলাই তেওঁলোকে সেই ইনভেষ্টিগেশ্যনৰ যিখিনি ফিজ হ'ব আমাৰ ইয়াততো যিহেতুকে ছাবচিডাইজ ৰেটত হয়, আমি সেই ছাবচিডাইজ ৰেটত তেওঁক কৰিবলৈ সুবিধা কৰি থোৱা আছে। তাৰ কাৰণে আমাৰ গ্ৰীণ কৰিডৰ বনোৱা আছে, তেওঁ কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, মাত্ৰ তেওঁ সেই ৰিকুইজিশ্যনখন যিজন ডাক্তৰে দিছে সেই ৰিকুইজিশ্যনখন লৈ নিয়মিত যিটো পইচা পেমেণ্ট কৰিব লাগিব সেইখিনি কৰিলে তেওঁক ৰিপৰ্ট হ'ব আৰু আবেলি তেওঁ যিটো নিৰ্দিষ্ট সময়ত ৰিপৰ্ট পাই যায়।
0: ছাৰ বিশেষকৈ এৱাৰনেছটো আছে, কিন্তু বহুত কম সংখ্যক মানুহ আছে যোনকেইটা চিকিৎসাৰ কাৰণে চৰকাৰী হস্পিটেললৈ আহে, তেওঁলোক এবাৰো ইমান সহজ নহয়, তেওঁলোকৰ কাৰণে কিবা স্পেচিয়েল কিবা আমি আহ্বান কৰিবলৈ কিবা ইনফৰমেশ্যন তেওঁলোকৰ কাৰণে?
1: নাই, সেইবিলাক আমাৰ আউটৰিচ প্ৰগ্ৰেম কিছুমান থাকে, প্ৰতিখন কমিউনিটি মেডিচিনৰ থ্ৰুদি আমাৰ আউটৰিচ প্ৰগ্ৰেমবিলাক থাকে। আউটৰিচ প্ৰগ্ৰেমত এতিয়া বিশেষকৈ এটা আমাৰ FAP বুলি এইটো আছে, ফেমিলি এডপশ্যন প্ৰগ্ৰেম, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো বস্তু ইমপ্লিমেণ্ট কৰাইছে। সেই প্ৰচেছত আমি প্ৰত্যেকটো ষ্টুডেণ্টক নিৰ্দিষ্ট কেইখনমান পৰিয়াল আমি

0: সংযুক্ত কৰি দিওঁ আৰু তেওঁলোকে কেয়াৰ লয় সেইটো। সেই তেওঁলোকক আমি যেতিয়া কথাখিনি বুজাবলৈ যাব, আমাৰ লগত ফেকাল্টি থাকে, তেওঁলোকৰ ষ্টুডেণ্ট থাকে, ষ্টুডেণ্টসকলে তেওঁলোকক কেয়াৰ লয়, যেতিয়া বুজাবলৈ যায় সেই বুজাবলৈ যোৱা অৱস্থাত তেওঁলোকে অট'মেটিকেলি গোটেই বস্তুখিনি সেই বিষয়ে জনা হৈ যায়। কিন্তু এই ক্ষেত্ৰত নিয়মতে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বেছি প্ৰচেছ কৰিব লাগে, কাৰণ আমি চিকিৎসা দিব পাৰোঁ কিন্তু প্ৰতিটো ক্ষেত্ৰতে আমি গৈ পেলাই
1: তেওঁলোকক
0: কৰিবলৈ অসুবিধা হয়, কাৰণ আমাৰ এইখন টাৰ্চিয়াৰী কেয়াৰ। এই ক্ষেত্ৰত প্ৰাইমাৰী হেলথ চেণ্টাৰ আছে, তাৰপিছত চাব চেণ্টাৰ আছে, আশা ৱৰ্কাৰ্ছ আছে, সেই গোটেই সকলোখিনিৰ যোগাযোগ যেতিয়া হ'ব ডিষ্ট্ৰিক্ট লেভেলৰ পৰা যেতিয়া কামটো কৰিব, আমি তেওঁলোকক ছাপৰ্ট ডেফিনেটলি দিব পাৰোঁ। আৰু সেই যিটো আউটৰিচ প্ৰগ্ৰেমৰ কথা কৈছোঁ, তাৰ যোগেদি আমি বহুত ক্ষেত্ৰত বহুত সময়ত আমি গাঁও অঞ্চলত বা তেনেকুৱা কমিউনিটি লেভেলত আমি বহুত চেষ্টা কৰি আছোঁ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ কৰুণা হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ তেজপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনোৱা হওক বিপুল বৰুৱাৰ তত্বাৱধানত সুৰ সমলয়।

0: বাদ্য সংগীতৰ অনুষ্ঠানত বিপুল বৰুৱাৰ তত্বাৱধানত সুৰ সমলয় শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰ' ৱে কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছিকিমৰ পৰিবহণৰ ক্ষেত্ৰত উন্নত সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সংযোজন ঘটাই কেৱল মহিলাৰ বাবে সুকীয়া গোলপীয়া বাছৰ প্ৰচলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। তদুপৰি তেওঁ ৰিজ পাৰ্কত অৱস্থিত অৰ্কিডেৰিয়াম পৰিদৰ্শন কৰি ছিকিমৰ সমৃদ্ধিশালী পাৰিপাৰ্শ্বিকতা তথা নানাৰঙী ফুলৰ সমৃদ্ধিশালী ঐতিহ্য প্ৰত্যক্ষ কৰিব। বিয়লিৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাচীন পুথি আৰু বুদ্ধ সাংস্কৃতিক শিল্পকৰ্ম সংৰক্ষণৰ বাবে জনাজাত নিয়ামগাল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰাৰো কথা আছে। কাইলৈ ভ্ৰমণৰ দ্বিতীয় দিনটোত শ্ৰীমতী মুৰ্মুৱে নাথুলা পাছ দৰ্শন কৰাৰ লগতে গেংটকত অৱস্থিত ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ তৃতীয় তথা অন্তিমটো দিনত ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰিব। উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে ছিকিম দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই সন্মান লাভ কৰা দেশৰ পঞ্চদশ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশি মিটছু মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' এই বৈঠকত অংশগ্ৰহণ কৰিছে। আজিৰ এই বৈঠকত কোৱাডৰ সদস্য ৰাষ্ট্ৰসমূহ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ উভৈহতীয়া ব্যৱহাৰ সুচল কৰি ৰখাৰ হকে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা নিয়মীয়া নিৰীক্ষণৰ ক্ষেত্ৰত সহমতত উপনীত হয়। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে পৰৱৰ্তী সময়ত বিমানবন্দৰ সম্পৰ্কীয় আন্তঃগাঁথনিৰ স্বাৰ্থত এটা বিশেষজ্ঞ গোট গঠন কৰাৰ লগতে ফিজিত যৌথ সহযোগিতাৰে এটা পাইলট বিমানবন্দৰ প্ৰকল্প নিৰ্মাণ আৰু সাগৰৰ তলেৰে কেবল সংযোজনৰ বিষয়ে বিবেচনা কৰিব। তেওঁ লগতে কোৱাড ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোক এই বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে অভিহিত কৰে। আজিৰ বৈঠকতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত আমেৰিকা ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কতো স্বাক্ষৰ লাভ কৰে। উল্লেখযোগ্য যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে সমভাৱাপন্ন দেশসমূহ

সৈতে এই ক্ষেত্ৰত একেলগে কাম কৰি আছে। প্ৰযুক্তি ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় বজাৰ বিশ্লেষণ আৰু জৰুৰী সঁহাৰি ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত প্ৰশান্ত মহাসাগৰীয় শক্তিৰ সুৰক্ষা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়েও কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে আজি ঘোষণা কৰে। বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী কেইগৰাকীয়েও আজিৰ এই বৈঠকত ফলপ্ৰসূ বুলি অভিহিত কৰিছে। জম্মু কাশ্মীৰৰ গোলমাৰ্গ গণ্ডোলা ৰপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী

সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সমন্বিত উদ্ধাৰ অভিযান চলোৱা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰতিটো সংস্থাকে প্ৰশংসা কৰে। এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীসকলৰ সাহস আৰু ত্যাগক সমগ্ৰ ৰাষ্ট্ৰই প্ৰশংসা কৰা বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ এই গণ্ডোলা ৰপৱেৰ 65টা কেবিনেটত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ৰাজ্যপালৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাজ্যপালৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে কাইলৈ অসম বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। বিজেপিৰ সভাপতি নীতিন নবীনে আজিৰ দিনটো ঐতিহাসিক বুলি আখ্যা দি এই কথা প্ৰকাশ কৰে। এটা বাৰ্তাত সভাপতি শ্ৰীনবীনে কয় যে বিগত 12 বছৰৰ সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ প্ৰথম নীতিয়ে 2047 চনৰ বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ 12 বছৰীয়া যাত্ৰাক দেশৰ সংস্কাৰ, সভ্যতা আৰু উন্নয়নৰ যাত্ৰা বুলি অভিহিত কৰিছে। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ আজিৰ দিনটোতে শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱাৰ শলাগ লয়। আজি আয়োজিত এটা অনুষ্ঠানত তেওঁ সীমামূৰীয়া গাঁওসমূহক শিক্ষা, পথ যোগাযোগ, বিদ্যুৎ সংযোগ আৰু কৰ্মসংস্থাপনৰ সুবিধাৰে সামৰি ল'বলগীয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ দ্বিতীয় পৰ্যায়ৰ ব্যৱস্থা ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ মুৰববী তপন ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰমী সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰৰ খেলত জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব।
বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ

0: পুনৰ এবাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গোলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কল্পনা তালুকদাৰৰ কণ্ঠত দুটি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনি আছে কল্পনা তালুকদাৰৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ 2026 নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰি শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'ব লগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলখৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয়ক সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 জুনত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব।

0: বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰু কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক অনিমা চৌধুৰীৰ কণ্ঠত 2টি আধুনিক গীত।

0: सखी सहेली
1: कार्यक्रम की प्रस्तुतकर्ता अनुश्री पाठक।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰ আব্দৰ জেঠ মাহৰ 11 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 26 মে'। সমূহ শ্ৰোতালৈ প্ৰীতিৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভাৰ 266.66 মিটাৰত, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে মঞ্জু বৰুৱা আৰু খগেশ বে। তেজবিতৰত আছে ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত মনালিছা দেৱীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

0: হেমবৰুৱাই কৈছিল, পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, প্ৰথমেই আগবঢ়াইছোঁ মোৰ কথা অনুষ্ঠানটি। আজিৰ মোৰ কথা অনুষ্ঠানত তেজপুৰৰ নৱপুৰৰ নিবাসী এগৰাকী সুগৃহিণী, বক্তা, ৰাজনীতিবিদ তথা সামাজিক মহিলা অলকা দেৱীৰ মনৰ কথা শ্ৰোতাৰ উদ্দেশ্যে আগবঢ়াইছোঁ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী অলকা দেৱী। মই জহামাৰী নপামৰ জীয়ৰী। মোৰ দেউতা স্বৰ্গীয় পূৰ্ণকান্ত নাথ, মা স্বৰ্গীয় ভদ্ৰাৱতী দেৱী। মই পঢ়া শুনা কৰিলোঁ প্ৰজাপতি হায়াৰ ছেকেণ্ডেৰী স্কুলত। মোৰ স্বামী শ্ৰী ধৰণীধৰ নাথ ভৱানীপুৰ বামুণবৰীৰ নিবাসী। তেখেতে তেজপুৰতেই জিলা পুথিভঁৰালত কৰ্মৰত আছিলে। 2019 চনত তেখেতে ৰিটায়াৰ হয়। লিখা মেলা কৰিছিলে, নাটকৰ লগত জড়িত, কলা সংস্কৃতিৰ লগত জড়িত তেখেতে। যদিও অসুস্থ, তেখেতে সেইবোৰ এৰি দিয়া নাই এতিয়াও। মোৰ ল'ৰা ছোৱালী দুটা, ডাঙৰ ল'ৰা শিক্ষকতা কৰে

0: মোৰ বোৱাৰীও শিক্ষয়িত্ৰী, মোৰ ছোৱালী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰি তেওঁকো মই বিয়া দিলোঁ। আৰু মই সমাজৰ কাম কৰি ভাল পাওঁ। মোৰ মা দেউতাও আছিলে সামাজিক মানুহ, মহিলাসকলক মানে আগবাঢ়ি যোৱাত মই সহযোগ কৰোঁ। তেখেতসকলক মই কওঁ, বৰ্তমানতো তেখেতসকলে চৰকাৰৰ পৰা সা সুবিধা পাইছে, আঁচনিৰ জৰিয়তে তেখেতসকলে সুবিধা পাইছে, গতিকে এতিয়া তেখেতসকলে আত্মনিৰ্ভৰশীল হ'ব পাৰিছে। ঘৰতে বহুতে কেক বনায়, কাপোৰ চিলাই, আচাৰ বনায়, বিভিন্ন কাম কৰি তেখেতসকলে নিজৰ উপাৰ্জন কৰিছে। গতিকে মহিলাসকলক অকল আঁচনি আমাৰ চৰকাৰে দিছে, তেখেতসকল উপকৃত হৈছে। তাৰ বাহিৰেও তেখেতসকলে ছাগলী পোহা, গৰু পালন কৰা, এইবোৰো কৰে। মহিলাসকল বহুত আগবাঢ়ি যোৱা দেখিছোঁ। এতিয়াও তেখেতসকলে নিজৰ কাম কৰি আগবাঢ়ি যাওক, অকল আঁচনিৰ লগতে তেখেতসকলে ব্যস্ত হৈ থাকিব নালাগে। মই গৃহিণী হয়, ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক মই খুৱাই ভাল পাওঁ। মোৰ ল'ৰা বোৱাৰী স্কুলৰ পৰা আহে, তেওঁলোকলৈ মই ৰান্ধি বাঢ়ি থওঁ। তাৰ বাহিৰেও মই গানো গাওঁ আৰু লিখা মেলাও কৰিছিলোঁ। এতিয়া মই সমাজৰ কাম মই এৰি দিয়া নাই, মই লাগি আছোঁ, কৰি আছোঁ। ৰাজনীতিটো মই লাগি আছোঁ। ৰাজনীতি মানে মই নিকা ৰাজনীতিটো কৰোঁ দেই। সকলো মহিলা আগবাঢ়ি আহক দেখিছোঁ, এতিয়া মহিলা আগবাঢ়ি গৈছে, আগৰ দৰে সোমাই থকা নাই। এতিয়া মহিলা সকলোফালে আগবাঢ়িছে, তেখেতসকলো আগবাঢ়ি আহক, আমাৰ অসমীয়া সমাজখন উপকৃত হ'ব। তেখেতসকলৰ ঘৰতে সোমাই নাথাকি ৰাজহুৱা কাম কাজ কৰিলে, আজিকালি মহিলাই গান গোৱা, আমাৰতো ইয়াতেই দেখিছোঁ মহিলাই বৰগীত গোৱা, অন্যান্য অনুষ্ঠানত বহুত আগবঢ়া। গতিকে তেখেতসকলে তেনেকৈ আগবাঢ়ি যাওক, মহিলাসকলৰ এইদৰে আমি উন্নতি হোৱাটো কামনা কৰিছোঁ। ধন্যবাদ।
1: মোৰ কথা অনুষ্ঠানটি শুনিলে অৰ্ধাক অনুষ্ঠানতে এবাৰ শুনাবলৈ লৈছোঁ ডলি ঘোষৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

আরাধনা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান পৰিচিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতে শুনিবলৈ পাব গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠান শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। 7:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 কৃষিভিত্তিক অনুষ্ঠান শিৰলু। সন্ধিয়া 7:50 আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:02 আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমি। নিশা 8:30 পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণি শুনিবলৈ পাব। নিশা 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আৰু 9:15 বিধানসভাত আজিৰ দিনটো আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 শ্ৰোতাই ফোনযোগে কৰা অনুৰোধকৃত অনুষ্ঠান ফোন ইন গানে গানে শুনিবলৈ পাব। আৰু নিশা 10:30 হিন্দী বোলছবিৰ গীত অনুষ্ঠান

গীতালি অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধ্যা 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 হিন্দীত বাতৰি, সন্ধিয়া 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7 বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয় বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।

0: জনসাধারণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে। 2014ৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। NDA চৰকাৰৰ আমোলত অসমৰ এসময়ৰ অনগ্ৰসৰ জিলাৰূপে চিহ্নিত ধেমাজি জিলাই আজি যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতেই উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত বয়োজ্যেষ্ঠ সাংবাদিক সাহিত্যিক উমেশ চেতিয়াই এইদৰে কয়।
2: আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বত মহাকাশযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত আজি যিবিলাক হাইৱে আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ, সেইবিলাকৰ সুন্দৰ মানে পৰিৱেশ হৈছে। আৰু যিবিলাক এতিয়া বিমানবন্দৰ আছিলে সেইবিলাকো তেওঁ ৰিভাইভ কৰিছে কিছুমান। আৰু লগতে আমাৰ নৰ্থ ইষ্টত এই 8খন ৰাজ্যক তেওঁ অষ্টলোকী হিচাপে অভিহিত কৰাটো আমাৰ কাৰণে এটা বৰ ডাঙৰ গৌৰৱৰ কথা। ইয়াৰ উপৰিও আজি আমাৰ যিটো আমাৰ দেউৰী বিলত ধেমাজি যিটো আটক ধুনীয়াকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিলে, এইটো অতি আমাৰ ধেমাজিবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ। আৰু ইয়াৰ উপৰিও আমাৰ ধেমাজিত ইতিমধ্যে তেওঁ আমাৰ চৰকাৰে ভালেকেইটা আঁচনি লৈছে আৰু সেই আঁচনিসমূহ কাৰ্যকৰী হ'লে ধেমাজিখন নিশ্চয় বহুতখিনি আগবাঢ়ি যাব। শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াত এতিয়া বিশ্ববিদ্যালয় কৰিছে, লখিমপুৰ বিশ্ববিদ্যালয় কৰিছে, আৰু ঠিক তেনেকৈ আমাৰ ধেমাজিত এতিয়া যিখন মেডিকেল কলেজ হ'ব, এই গতিকে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত তেখেতৰ যত্নত যিটো আমাৰ এতিয়া স্বাস্থ্য, শিক্ষা আটাইবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে।
1: ৰাজ্যৰ সকলো প্ৰান্তৰ জনসাধাৰণে NDA চৰকাৰৰ শাসনকালত যথেষ্ট সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। বাক্সা, লখিমপুৰ, নলবাৰী আদি ঠাইৰ জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সাহায্য লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বহুজনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং আদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথা তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
3: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন

0: শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে সাতোজন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানীৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই আঠজন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু হাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰিণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থৰ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। অসম কলেজ অধ্যক্ষ পৰিষদে চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিৰ প্ৰয়োজনীয়তা কৰিছে। যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে, সেই একেটা শিক্ষাবৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাকৈ আৰু প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিবলৈ জাননী জাৰি কৰাৰ কাৰ্যৰ বিৰুদ্ধে অসম কলেজ অধ্যক্ষ পৰিষদে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। পৰিষদে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই আৰু এই পদক্ষেপে মহাবিদ্যালয়সমূহক বিপাঙত পেলাইছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো পৰ্যটকৰ বাবে ৰাফটিং আৰু হাতী ছাফাৰী অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লখিমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভুৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85 গৰাকী কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলে সভাপতিত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: ধন্যবাদ ভাস্বতী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতেই নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 গৰাকী কৃষকক সামৰি লৈছে।

আজি ৰাজ্যপালগৰাকীয়ে 5গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষ স্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা 1 জুনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তঃক্লাব তথা আন্তঃস্কুল এথলেটিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্থাই বজালী জিলাৰ বিদ্যালয় আৰু ক্লাবসমূহক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। প্ৰতিযোগিতাখনত 14, 16, 18 আৰু 20 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীৰ বাবে দৌৰ, দীঘল জাপ, শ্বটপুট, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ আদি বিভিন্ন ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এটা দলৰ পৰা প্ৰতিটো খেলত সৰ্বাধিক 3জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী খেলুৱৈসকলক কাইলৈৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ আয়োজকসকলে আহ্বান জনাইছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7জন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটান্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Dr. Jaishankar emphasized that Indo-Pacific region must remain a driver for global growth and stability. He said that as maritime democracies, pluralistic societies and market economies, Quad nations share the responsibility towards a free and open Indo-Pacific.
1: Over the past several months, our officials have advanced collaboration across key Quad priorities, including maritime security, critical technologies, economic resilience, and HADR. We have seen encouraging progress on many initiatives. As maritime democracies, pluralistic societies, and market economies, we share a responsibility towards a free and open Indo-Pacific. The region must remain a driver of global growth and stability.
0: In his statement, U.S. Secretary of State Marco Rubio said the United States will be hosting Quad partners later this year for a fuel security forum to further expand this. In his joint press statement, Japanese Foreign Minister Toshimitsu Motegi emphasized the importance of diplomatic efforts in ensuring free and safe navigation in the Strait of Hormuz as well as bringing stability to West Asia. Australian Foreign Minister Penny Yong said Quad has announced the strongest ever commitment from the Quad to the Pacific through the Quad ports of the future partnership. The Quad Foreign Ministers meeting joint statement said the Quad nations discuss the situation in West Asia and reaffirm support for ongoing diplomatic efforts and hope for lasting peace in the region. Addressing a press conference after the conclusion of the meeting, Additional Secretary of the Minister of External Affairs K. Nagarajan Naidu said the meeting reaffirmed the Quad's commitment to a free and open Indo-Pacific. Mr. Naidu said foreign ministers strongly condemn terrorism in all its forms and manifestations, including cross-border terrorism. The government has revised the minimum assured procurement price MAAPP of onion stocks from 1,270 rupees to 1,580 rupees per quintal. The revised MAAPP has been done on the request of the state governments, which has come into effect from today. President Draupadi Murmu arrived in Sikkim today on a three-day visit. She visited the Orki Derium and the Namgyal Institute of Tibetology. Governor Om Prakash Mathur, Chief Minister Prem Singh Tamang and other dignitaries welcomed the President at the Orchidarium. Tomorrow, the President will visit Nathula Pass and will also attend the convocation of the Sikkim University. On the last day of her visit, he will present the President of India's Police Colour Medal to the Sikkim Police. In IPL cricket, Gujarat Titans won the toss and elected to field against Royal Challengers Bengaluru in the qualifier 1 in Dharamshala. And that is the end of this news bulletin.
2: বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হয়। তেওঁ কয় যে আলোচনাত ঘাইকৈ সামুদ্ৰিক আৰু পৰিৱৰ্তনকালীন সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি, গুৰুত্বপূৰ্ণ তথা নিত্য নতুন প্ৰযুক্তি আৰু মানৱীয় সাহায্য তথা বিপৰ্যয়কালীন সঁহাৰিকে ধৰি কোৱাড সহযোগিতাৰ চাৰিটা মূল স্তম্ভৰ ওপৰত আধাৰিত বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰিছে। কোৱাড ৰাষ্ট্ৰসমূহে আজি সামুদ্ৰিক নিৰীক্ষণৰ ক্ষেত্ৰত সমন্বয় অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰত প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক নিৰীক্ষণ সহযোগিতাৰ প্ৰৱৰ্তন কৰা বুলি মন্তব্য কৰে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে। যুটীয়া বিবৃতিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি

বৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাৱলেকাৰ কমিটিখনৰ অধ্যক্ষ হ'ব। লোকপিয়ল আয়ুক্তৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবিক কমিটিখনৰ সদস্য হিচাপে নিয়োগ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব এই কমিটিখনৰ সদস্য সচিব হ'ব। শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশ আৰু আন কিছুমান কাৰণে জনগাঁথনিলৈ অস্বাভাৱিক পৰিৱৰ্তন আনিছে আৰু ইয়াৰ ফলত দেশৰ বৰ্তমান তথা ভৱিষ্যতৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁ কয় যে জনগাঁথনিৰ পৰিৱৰ্তন এটা গুৰুতৰ বিষয় আৰু ই অকল সাৰ্বভৌমত্বৰ সৈতে নহয়, ৰাষ্ট্ৰীয় সুৰক্ষা, আইন শৃংখলা, সামাজিক গাঁথনিৰ ব্যাপক পৰিৱৰ্তন আৰু জনজাতীয় সমাজৰ সংৰক্ষণৰ সৈতেও জড়িত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কমিটিখনে অবৈধ প্ৰব্ৰজন আৰু অন্য অস্বাভাৱিক কাৰণৰ বাবে সমগ্ৰ দেশত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ সৰ্বাত্মক মূল্যায়ন কৰিব। কমিটিখনে লগতে ধৰ্মীয় তথা সামাজিক সম্প্ৰদায় পৰ্যায়ত হোৱা অস্বাভাৱিক জনগাঁথনিৰ পৰিৱৰ্তন শৈলীৰো বিশ্লেষণ কৰিব আৰু এই সমস্যা দূৰ কৰাৰ বাবে পৰিকল্পিত তথা সময় নিৰ্ধাৰিত সমাধান আগবঢ়াব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অপাৰেচন সিন্দুৰৰ সময়ত সীমা সুৰক্ষা বাহিনী বি এছ এফৰ ভূমিকাক প্ৰশংসা কৰি কয় যে বাহিনীটোৱে কেৱল দৃঢ়তাৰে সীমান্ত পহৰা দিয়াই নহয় বৰঞ্চ সীমান্তৱৰ্তী জিলাসমূহৰ বাসিন্দাৰ মনোবলো বৃদ্ধি কৰিছিল। তেওঁ সীমান্ত সুৰক্ষা সম্পূৰ্ণৰূপে নিৰাপদ কৰি তুলিবলৈ বি এছ এফ, সেনা, প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এটা চাৰিতৰপীয়া ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি ৰাজস্থানৰ বিকানেৰৰ সমীপৰ বি এছ এফৰ চাঞ্চুপোষ্টত আয়োজিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে এইদৰে কয়। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে সীমান্তত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰিব পৰা যাব। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সীমান্তৱৰ্তী গাঁও আৰু ইয়াৰ বাসিন্দাসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওসমূহত সকলো কল্যাণকামী আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ দিনত দেশৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছে। সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীসমূহক আধুনিকীকৰণ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে। এই উপলক্ষে তেওঁ সীমান্তৰ চকীসমূহত নতুনকৈ নিৰ্মাণ কৰা 14টা মহিলা বেৰেক ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগ 2025-26 খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 157,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে নতুন দিল্লীত আজি এখন সংবাদমেলত কয় যে গ্ৰামাঞ্চলৰ লাখ লাখ শিপিনী আৰু কাৰুশিল্পীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে 2013-14 বৰ্ষৰ তুলনাত বিগত 12 বছৰত বিক্ৰী 501%, উৎপাদন 380% আৰু কৰ্মসংস্থাপন সৃষ্টিৰ হাৰ 56% বৃদ্ধি পাইছে। শ্ৰীকুমাৰে কয় যে 12 বছৰ পূৰ্বে খাদী উদ্যোগৰ বাৰ্ষিক ব্যৱসায়ৰ পৰিমাণ 30-32 হাজাৰ কোটি টকা আছিল। তেওঁ কয় যে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2 কোটিৰো অধিক লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰে 80% মহিলা। আয়োগে খাদী সামগ্ৰীৰ ব্যৱসায়ৰ অধিক প্ৰসাৰৰ উদ্দেশ্যে শীঘ্ৰেই বাণিজ্য মঞ্চ মুকলি কৰিব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। খাদী এতিয়া অকল পৰম্পৰাগত সামগ্ৰী হৈ থকা নাই, আত্মনিৰ্ভৰ ভাৰত, থলুৱা গৌৰৱ আৰু গ্ৰাম্য সমৃদ্ধিৰ জীৱন্ত প্ৰতীক হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ মাজতে আয়ুষ মন্ত্ৰালয়ে ইংৰাজী আৰু হিন্দীৰ লগতে 21টা আঞ্চলিক ভাষাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ হাতপুথি 2026 মুকলি কৰিছে। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এই হাতপুথিখন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু সমূহীয়া যোগৰ নীতি নিয়মৰ লগতে মন্ত্ৰালয়ৰ পদক্ষেপসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ সৈতে জড়িত জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগসমূহৰ সৰ্বাংগীন দিগদৰ্শক। ইয়াত মন্ত্ৰালয়ৰ বিশেষ কাৰ্যসূচীসমূহ যেনে যোগ সংগম, হৰিত যোগ, যোগ সমাৱেশ, যোগ পাৰ্ক আৰু যোগ আনপ্লাগডৰ লগতে অহা মাহৰ 21 তাৰিখলৈকে হ'বলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 2014 চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ক্ৰমবিকাশৰ আভাস এই হাতপুথিখনত দিয়া হৈছে। এই হাতপুথিখনে তথ্য সমল হিচাপে কাম কৰাৰ লগতে ইয়াক ব্যৱহাৰিক ডিজিটেল আহিলা হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় পৰিষদ ছেবিৰ অধ্যক্ষ তুহিনকান্তা পাণ্ডেই কৰ্পৰেট বণ্ডসমূহ বিপদমুক্ত নহয় বুলি সকীয়াই দিছে।
বজাৰ নিয়ন্ত্ৰণ সংস্থাটোৱে দেশৰ ঋণ বজাৰ শক্তিশালী কৰা আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আছে। মুম্বাইত আজি কে আৰ এইচ ঋণ বজাৰ সন্মিলনত অংশগ্ৰহণ কৰি ছেবিৰ মুৰববীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সংস্থাটোৱে নিষ্পত্তিৰ দক্ষতা, স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন সুবিধা সুগম কৰি তোলাৰ উদ্দেশ্যে ব্লকচেইন আধাৰিত প্ৰযুক্তি ব্যৱহাৰ

0: কৰি কৰ্পৰেট বণ্ডৰ প্ৰতীকী ৰূপ প্ৰদানৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ কথা বিবেচনা কৰি আছে। তেওঁ কয় যে ভাৰতৰ কৰ্পৰেট বজাৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে আৰু 2026 চনত বকেয়া কৰ্পৰেট বণ্ডৰ পৰিমাণ 2015 চনৰ 17 লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই 59 লাখ কোটিৰো অধিক টকা হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰে অনলাইন যোগে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বুলি দাবী কৰা এখন ইমেইল ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে এই ভুৱা ইমেইলখনৰ জৰিয়তে জনসাধাৰণক ডনেশ্যন কাৰ্যসূচী 2026 বা লটাৰী আঁচনি জয় কৰাৰ বাবে ক্ষতিপূৰণ আদায় দিবলৈ কোৱা হৈছে। গোটটোৱে কৈছে যে এই ইমেইলখন ভুৱা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণক প্ৰবঞ্চনা কৰিব খোজা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এনেধৰণৰ কোনো ইমেইল জাৰি কৰা নাই আৰু লটাৰী অথবা কোনো আন কোনো যোজনাৰ বাবে কোনো ডনেশ্যন কাৰ্যসূচী ৰূপায়িত কৰা নাই বুলি গোটটোৱে স্পষ্ট কৰি দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আজিৰ খেলখনত পৰাজিত দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাজিত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাজিত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধু ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুসুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিক সাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱেও পুৰুষৰ ডাবলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এবৰ 200-600 মিটাৰ, কিলোহাৰ্টজ 125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলু।
2: আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলু। শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত পশুধনৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিষেধক ব্যৱস্থা, এই শীৰ্ষক কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ শোণিতপুৰ জিলাৰ ৰোগ নিৰ্ণয় গৱেষণাগাৰৰ সহকাৰী গৱেষণা বিষয়া ডাক্তৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্যক আৰু সেই একেখন গৱেষণাগাৰৰে পশু চিকিৎসা বিষয়া ডাক্তৰ অৰুণিমা কলিতাক। নমস্কাৰ ডাক্তৰ ভট্টাচাৰ্য।
3: নমস্কাৰ।
2: নমস্কাৰ ডাক্তৰ কলিতা।
4: নমস্কাৰ।
2: আপোনালোক দুয়োজনকে আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ডাক্তৰ ভট্টাচাৰ্যৰ পৰা আমি জানিব খুজিম যে পশুধনৰ বিভিন্ন ৰোগসমূহ কি কি, বিশেষকৈ পশুধন বুলিলে আমি গৰু, ছাগলী আৰু আজি আমি গাহৰিৰ কিছু ৰোগৰ বিষয়ে কথা পাতিম, এই পশুধনসমূহৰ বিভিন্ন ৰোগসমূহ কি কি এই বিষয়ে কিছু কথা জনাওকচোন।
3: আমাৰ পশুধন বুলি কোৱাৰ লগে লগে আমাৰ পোহনীয়া গৰু, মহ আৰু ছাগলী, গাহৰি এইকেইটা প্ৰাণীৰ এই বৰ্ষাকালীন সময়ত যথেষ্ট ধৰণৰ সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। এই প্ৰাদুৰ্ভাৱবিলাক সংক্ৰামক ৰোগবিলাক হোৱাৰ লগতে সিহঁতে পটককৈ বিয়পি পৰে। তাৰ ভিতৰত চবকাটো আমাৰ এফ এম ডি বুলি কোৱা হয়, জহৰবাত বা বি কিউ গৰু ছাগলী গাহৰি সকলোৰে হ'ব পাৰে এইকেইটা। চবকাও তেনেকৈ গৰু, মহ, গাহৰিত বেছিকৈ হোৱা দেখা যায়।

0: যায়, আৰু গলফুলা বুলি কয়, সেইটো হৈছে হিমৰেজিক ছেপ্টিচিমিয়া। এইটো সাধাৰণতে গৰু ম'হত বেছিকৈ দেখা যায়, ম'হত বেছিকৈ আক্ৰান্ত হয় এই হিমৰেজিক ছেপ্টিচিমিয়াত। আৰু ছাগলীৰ ক্ষেত্ৰত দেখা যায় পি পি আৰ বুলি এটা ৰোগ খুব প্ৰাদুৰ্ভাৱ হয় এইটো ৰোগ, লগতে এণ্টাৰটক্সেমিয়া। আৰু গাহৰিৰ ক্ষেত্ৰত আটাইতকৈ আমাৰ পশুপালকসকলে মুখামুখি হোৱা সমস্যাকেইটা হৈছে ৰোগৰ ক্লাছিকেল চুৱাইন ফিভাৰ আৰু আফ্ৰিকান চুৱাইন ফিভাৰ। এই দুটা, আফ্ৰিকান চুৱাইন ফিভাৰ আমাৰ জিলাখনতো যথেষ্ট প্ৰভাৱ পেলাইছে। যোৱা 2025 চনত যথেষ্ট কেইটামান আমাৰ এনেকুৱা আক্ৰান্তৰ ঘটনা হৈছে। গতিকে এইকেইটা ৰোগেই আমাৰ প্ৰধানতে সংক্ৰামক ৰোগৰ ভিতৰত, এই সময়ত হোৱা ৰোগকেইটাৰ ভিতৰত প্ৰধান
1: হয়। আপুনি গৰুৰ যিকেইটা ৰোগৰ বিষয়ে ক'লে, গৰু ম'হ আৰু ছাগলীৰ, এই ৰোগসমূহৰ অলপ লক্ষণ কৈ দিব নেকি?
0: গৰু ম'হ ছাগলীৰ প্ৰধানকেইটা ৰোগ, কিছুমান ৰোগ সাধাৰণতে দেখা যায়। সেইকেইটা গৰুটো হ'ব পাৰে, ছাগলী আৰু গৰু ম'হ ছাগলী গাহৰি। কিন্তু গাহৰিত হোৱা ৰোগকেইটা সাধাৰণতে সম্পূৰ্ণ সুকীয়া, আৰু গৰু আৰু ম'হত হোৱা ৰোগখিনি সাধাৰণতে একেধৰণৰ। প্ৰথমতে চবকা, চবকা ৰোগটো হৈছে আমাৰ যিটো খুৰা ফটা, যিটো এফ এম ডি ৰোগ বুলি কোৱা হয়। এই এফ এম ডি বা চবকাটো হৈছে গৰু ম'হ আৰু ছাগলী গাহৰি এইকেইটাৰ ক্ষেত্ৰত প্ৰধানতে দেখা যায়। আৰু ইহঁতৰ এই ৰোগত আক্ৰান্ত হোৱা আটাইতকৈ সমস্যা হয় কি, খুব সোনকালে সুচৰি পৰে, সংক্ৰমিত হয়। আৰু এই লক্ষণবিলাক হোৱাৰ ভিতৰত দেখা যায় যে মুখত ঘাঁহ লাগে, ভৰিত ঘাঁহ লাগে, অকণমান পাতলীয়া ধৰণৰ জ্বৰ হয় এই চবকা হ'লে, আৰু এখন ফেনাই থাকে। সেনেকুৱা লক্ষণ দেখা দিয়া মানে আমাৰ পশুধন চবকা ৰোগত আক্ৰান্ত হোৱা বুলি ভাব জনা যায়। আৰু জহৰবাদটো কয় আমাৰ বি কিউ, সেইটো অকল গৰু আৰু ম'হৰ ক্ষেত্ৰতহে দেখা যায়, ছাগলীৰ ক্ষেত্ৰত সাধাৰণতে দেখা নাযায় জহৰবাদটো। সেইটো তীব্ৰ জ্বৰ হয় আৰু মাংসপেশীবিলাক সাধাৰণতে ফুলি উঠে, যিবিলাক মানে হেভি মাচুল বুলি কয়, ঠেঙৰ গৰু বা ম'হৰ ঠেঙৰ, ডিঙিৰ, কলা গলধনৰ এনেকুৱা মাংসপেশীবিলাক আক্ৰান্ত হয় আৰু ফুলি উঠে। ফুলি উঠাৰ লগতে তাৰ ভিতৰত এটা গেছিয়াছ হেৰি হয়, যেনে আপোনাৰ যদি সেই আক্ৰান্ত ফুলি উঠা মাংসপেশীখিনি হেঁচুকি দিয়ে এটা শব্দ হয়, সেই শব্দটোক ক্ৰিপিটিটিং ছাউণ্ড বুলি কয় ইংৰাজীত। এই ৰোগটো হ'লে জহৰবাতত খুব কম সময়ৰ ভিতৰত আক্ৰান্ত পশুটো মৃত্যুমুখত পৰে, তেওঁৰ চিকিৎসা কৰা তেনেকৈ সময় নাই। কাৰণ এইটো হৈছে যদিও বেক্টেৰিয়াৰ পৰা হোৱা, কিন্তু ইয়াৰ চিকিৎসাৰ তেনেকুৱা সময় নাপায় পশুপালকে। আৰু যিটো আমাৰ টেটুৱা বুলি কয় এইচএছ হিমৰেজিক ছেপ্টিচিমিয়া, সেইটোৰো বেক্টেৰিয়াজনিত ৰোগ, কিন্তু বেক্টেৰিয়াজনিত হোৱা স্বত্বেও তাক চিকিৎসা কৰিবলৈ যথেষ্ট কষ্ট হয়। কিয়? কাৰণে চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিবলৈ সময় নাপায়। কিয়? এই ৰোগটো পটককৈ দুদিন বা এদিনৰ ভিতৰতে আক্ৰান্ত পশুধনটো মৃত্যুমুখত পৰে। ডিঙিৰটো সাধাৰণতে হাওঁফাওঁত আক্ৰান্ত হয়, বেক্টেৰিয়াই হাওঁফাওঁত কৰে, আৰু প্ৰধান লক্ষণ দেখা যায় উশাহত কষ্ট পোৱা, গলধন আৰু হেৰি মাংসপেশীখিনি ফুলি উঠে। গতিকে এই তিনিটা ৰোগৰ ক্ষেত্ৰত গৰু ম'হ আৰু গাহৰি আক্ৰান্ত হয়। চবকাটোক অৱশ্যে ভাইৰাছ বা বিষাণুৰ দ্বাৰা হোৱা ৰোগ, গতিকে চবকাটোক চিকিৎসা এনেও নাথাকে, গতিকে তাত অকল প্ৰতিষেধকেই উপায়
1: হয়। আপুনি চবকা, জহৰবাদ, যোনটো টেটুৱা ৰোগৰ বিষয়ে ক'লে, এইসমূহ ৰোগৰ চিকিৎসা নাই, কিন্তু প্ৰতিষেধক সমূহ যদি সময়মতে দিয়া হয় তেতিয়া নিশ্চয় পশুধন ৰক্ষা পৰিব। হয়, এইবাৰ সুধিবলৈ লৈছোঁ যে এই ৰোগসমূহৰ প্ৰতিষেধক ব্যৱস্থাৰ সম্পৰ্কে জনাওকচোন।
2: হয়, প্ৰতিষেধক হিচাপে আমাৰ এতিয়া যিটো চবকা বুলিলে ছাৰে, চবকা বেমাৰৰ আমাৰ তাত এফ এম ডি পলিভেলেণ্ট ভেকচিন উপলব্ধ আছে, যিটো চৰকাৰে বিনামূলীয়াকৈ বছৰি দুবাৰকৈ দিয়াৰ ব্যৱস্থা কৰি থৈ দিয়া হৈছে। এতিয়া বৰ্তমান আমাৰ চবকাৰ কাৰণে ভেকচিনেশ্যন প্ৰগ্ৰেম চলি আছে, হৈ আছে বৰ্তমান। তাৰে বাহিৰে আপোনাৰ যিটো গলফুলা বা এইচ এছ বা ব্লেক কোৱাটাৰৰ কাৰণে, সেইকেইটাৰ কাৰণে এস্কাডৰ আণ্ডাৰত এস্কাড বুলি এটা আমাৰ আঁচনি আছে। আঁচনিটোৰ ভিতৰত ভেকচিন আছে আমাৰ তাত, যিকেইটা আপোনাৰ এভেইলেবল হয় চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হয়।
1: এই ভেকচিনসমূহৰ বিষয়ে আপুনি ক'লে, এইসমূহ পশুধনসমূহক কেতিয়া দিব লাগে এই বিষয়ে জনাওকচোন।
2: হয়, আপোনাৰ চবকাটো বছৰি দুবাৰ মানে ছমাহৰ মূৰে মূৰে দিবলৈ লাগে। তাৰে বাহিৰে আপোনাৰ

0: যিটো ব্লেক ৱাটাৰ বা হিমৰেজিক ছেপ্টিচেমিয়া আছে সেইটো বছৰি এবাৰ দিব লাগে, মানে এটা বছৰত এবাৰেই, সেইটো আপোনাৰ আৰম্ভ হয় ছমাহৰ পৰা দিব লাগে, আপোনাৰ 3 বছৰ বয়স হ'লে দিয়াব লাগে, সেইটো আপোনাৰ বছৰি এবাৰকৈ দিলে হয়, আৰু ইপিনে চবকাটো বছৰি 2 বাৰ 6 মাহৰ মূৰে মূৰে দিব লাগে, এইটো আপোনাৰ 4-6 মাহৰ পৰা দিয়া হয়।
1: আৰু কি এনে মানে বেমাৰ আছে বা ৰোগ আছে পশুধনৰ য'ত প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰা হয়?
2: হয়, আৰু আজি 5 বছৰমানৰ পৰা এটা আমাৰ পশুধনত এটা ভাইৰাছজনিত ৰোগ এটা দেখা দিছে, সেইটোক লাম্পি স্কিন ডিজিজ বুলি কয়, এনেই অসমীয়াত লাম্পি বুলিয়ে ক'ব পাৰি ৰোগটো। এইটো প্ৰথমতে আক্ৰান্ত পশুধনৰ গাত সৰু সৰু গুটি গুটি ছালত তেওঁলোকৰ গুটি হয়, তাৰমানে ঘামচিতকৈ অলপ ডাঙৰ হয়, ৱাৰ্ট টাইপৰ কিছু নুডলছ কিছুমান সৃষ্টি হয়, আৰু জ্বৰ হয়, খুব পাতলীয়া ধৰণৰ জ্বৰ হয় পশুধনটোৱে। কেতিয়াবা এনেকুৱা হয় আক্ৰান্ত পশুধন যদি বয়স কম হয়, সৰু আক্ৰান্ত হয়, তেতিয়া সিহঁতৰ ঠেংবিলাক ফুলি আহে আৰু উশাহ নিশাহতো কষ্ট পায়, নাকেদি হেঙুন বা বিজল ওলায় তেনেকুৱা। আৰু এই লাম্পি ৰোগটোত দেখা গৈছে, আগতে মৃত্যুৰ হাৰটো কম আছিলে কিন্তু আজিকালি মৃত্যুৰ হাৰটো বাঢ়িছে, যিহেতু এইটো ভাইৰাছজনিত ৰোগ, ইয়াৰ ভাইৰাছৰ প্ৰকৃতিটো সলনি হৈছে। প্ৰথম অৱস্থাত 2020 চনত যেতিয়া প্ৰথম আমি অসমত এই ৰোগটো দেখা পাইছিলোঁ তেতিয়াতকৈ এতিয়া ভয়াৱহতাটো বেছি হৈছে, মৃত্যুৰ হাৰটো বেছি হৈছে। সেইকাৰণে আমাৰ যিটো চৰকাৰৰ LHDCP আঁচনি চলি আছে তাৰ অধীনত চবকা যেনেকৈ ভেকচিন কৰি থকা গৈছে বছৰি 2 বাৰ, এই লাম্পিৰ কাৰণেও বছৰি 1 বাৰকৈ পশুধনবিলাকক চিটা প্ৰদান কৰা হয়। এইটো সম্পূৰ্ণ বিনামূলীয়া আৰু এইটো আঁচনি হৈছে আমাৰ LHDCP বুলি কয়, এইটো ভাৰত চৰকাৰৰ আঁচনি, আৰু অসম চৰকাৰৰ এটা আঁচনি আছে ESCAT, তাত BQ আৰু HS ভেকচিন দুটা দিয়া হয়। আমাৰ পশুপালকসকলে এই আঁচনিৰ বিনামূলীয়া যিহেতু সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ পশুধনক ৰক্ষা কৰিব পাৰে।
1: হয়, গৰু ম'হৰ প্ৰতিষেধক ব্যৱস্থা সম্পৰ্কে ক'লে, যি ভেকচিনেশ্যনৰ ব্যৱস্থা আছে, এইবাৰ ছাগলীৰ ৰোগ আৰু ইয়াৰ প্ৰতিষেধক ব্যৱস্থাৰ বিষয়ে কিছু কথা জনাওকচোন।
2: হয়, আমাৰ পশুধন গৰু ম'হৰ লগতে ছাগলীবিলাকো আজিকালি এই সময়ত বিশেষকৈ বৰ্ষাকালীন সময়ত যথেষ্ট ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। যিখিনি কৃমিজাতীয় ৰোগ আছে সেইখিনিৰ উপৰিও 2টা ভয়াৱহ ৰোগ যি য'ত ছাগলীৰ মৃত্যুৰ হাৰটো বেছি, এটা হৈছে PPR বুলি কয় আৰু ইটো হৈছে এণ্টাৰটক্সেমিয়া। এই 2টা ৰোগ আমাৰ ছাগলী পালকসকলে দেখা তেওঁলোকৰ ছাগলীৰ ক্ষেত্ৰত দেখা পায়। 2টা ৰোগেই, PPR ৰোগটো হৈছে ভাইৰাছজনিত আৰু এণ্টাৰটক্সেমিয়াটো হৈছে বেক্টেৰিয়াজনিত, কিন্তু 2টা ৰোগৰে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা আছে।
1: হয়, এই প্ৰতিষেধক ব্যৱস্থাৰ সম্পৰ্কে কওকচোন।
0: আমাৰ যিটো PPR ভেকচিন আছে, PPR ভেকচিনটো আমাৰ সেইটো বিনামূলীয়াকৈ চৰকাৰৰ ফালৰ পৰা দিয়া হয়, এইটো আমাৰ LHDCPৰ আণ্ডাৰত দিয়া হয় আঁচনিৰ অধীনত, আৰু এইটো আমাৰ PPR ভেকচিনটো বছৰি 1 বাৰকৈ দিব লাগে। তাৰপিছত এণ্টেৰটক্সিমিয়া যিটো ভেকচিন আছে, এণ্টেৰটক্সিমিয়াৰ ভেকচিনটো ESCADৰ আণ্ডাৰত আহে, ESCAD আঁচনিৰ আণ্ডাৰত, এইটো আমাৰ বছৰি 1 বাৰকৈ দিব লাগে আৰু সেইটো বিনামূলীয়াকৈ আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয়।
1: এই 2টা ৰোগৰ ভেকচিনসমূহ বিনামূলীয়া নে?
0: হয়, বিনামূলীয়া হয়।
1: ছাগলীক কিমান বয়সৰ পৰা এই ভেকচিন বা প্ৰতিষেধক বেজীসমূহ দিয়া হয়?
0: এইটো আমাৰ ধৰক 3-4 মাহমানৰ পৰা আৰম্ভ কৰিব পাৰি ভেকচিন দিয়া।
1: আপুনি ছাগলীৰ 2টা বিশেষ ৰোগৰ বিষয়ে ক'লে, এটা PPR আৰু এণ্টাৰটক্সিমিয়া যোনটো বেক্টেৰিয়াজনিত ৰোগ, এই ৰোগ 2টাৰ লক্ষণ কিছু কৈ দিয়কচোন।
2: হয়, যেতিয়া ছাগলী পালকসকলৰ ক্ষেত্ৰত দেখা যায় যে PPRটো ভাইৰাছজনিত ৰোগ, আৰু এই ৰোগবিলাক হ'লে সাধাৰণতে জ্বৰ আহে, ছাগলীজনীৰ আক্ৰান্ত ছাগলীৰ জ্বৰ হয় আৰু মুখৰ ভিতৰত বাহিৰৰ অংশত ঘাঁ দেখা যায়, আৰু পাকস্থলী আৰু অন্ত্ৰটো যিটো ভাইৰাছটোৱে আক্ৰমণ কৰে, গতিকে লাহে লাহে আক্ৰান্ত হোৱাৰ এদিনমান পিছৰ পৰাই ছাগলীবিলাকৰ পাতল পায়খানা হয়, ডায়েৰিয়া হয় আৰু খুব সোনকালে মৃত্যুমুখতেই পৰে। গতিকে এইটো এই ৰোগটোৰ চিকিৎসা কৰি পেলাই তেওঁক ছাগলীক আৰোগ্য কৰিব নোৱাৰি আগতীয়াকৈ ডক্টৰ কলিতাই কোৱাৰ দৰে ভেকচিনটো দিয়াই জৰুৰী। আৰু এণ্টাৰটক্সেমিয়া বেমাৰটোৰ নামটোৱে কয়, এইটো অন্ত্ৰত হয়, এইটো বেক্টেৰিয়াজনিত, ইয়াত এই ৰোগটো ভয়াৱহ এইটো কাৰণে

0: সোনকালে লক্ষণ দেখুওৱাৰ পিছত ছাগলীজনীক বা ছাগলী আক্ৰান্ত ছাগলীক চিকিৎসা কৰাৰ সময় নাথাকে, পেট ফুলি যায়, ঘপককৈ খোৱা বোৱা বন্ধ কৰি দিয়ে, পেট ফুলি যায়, অলপ পাতলীয়া জ্বৰ হয় আৰু মৃত্যুমুখতেই পৰে।
1: হয়, আমাৰ শোণিতপুৰ জিলাৰ লগতে অসমত এই দুটা বেমাৰৰ মানে কিমান প্ৰাদুৰ্ভাৱ দেখা যায়?
0: বিশেষকৈ পি পি আৰ ৰোগটোৰ প্ৰাদুৰ্ভাৱ আজিকালি খুব বাঢ়িছে, আৰু এণ্টাৰটক্সেমিয়া অৱশ্যে সময়মতে যদি তেওঁলোকে ভেকচিন কৰে আৰু চাফ চিকুণতা আৰু ছাগলীখিনিক যদি বদ্ধ পদ্ধতিত পালন কৰে তেতিয়া এই এণ্টাৰটক্সেমিয়াটো প্ৰতিষেধক কৰি ৰাখিব পাৰি। প্ৰতিষেধক ব্যৱস্থা আছে যিহেতু, এই দুটা বেমাৰৰ ভিতৰত পি পি আৰটো অত্যন্ত ভয়াৱহ ছাগলী পালকৰ ক্ষেত্ৰত।
1: হয়, গৰু ম'হ আৰু ছাগলীৰ ৰোগসমূহ আৰু ইয়াৰ প্ৰতিষেধক ব্যৱস্থা সম্পৰ্কে আপোনালোক দুজনে জনালে। এতিয়া আহিছোঁ গাহৰিৰ ৰোগ আৰু ইয়াৰ প্ৰতিষেধক ব্যৱস্থা সম্পৰ্কে কিছু কথা জানিবলৈ। গাহৰিৰ ৰোগসমূহ আৰু ইয়াৰ লক্ষণসমূহ কওকচোন।
2: হয়, গাহৰিৰ এতিয়া আমি দেখিবলৈ পাইছোঁ আগতকৈ বহুতখিনি গাহৰিৰ বেমাৰত মানে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এনেকুৱা দুটা বেমাৰ আছে যি দুটা বেমাৰ মানে গাহৰিৰ হ'লে বচাব বহুতেই টান। তাৰে ভিতৰত প্ৰথমটো হৈছে ক্লাছিকেল চুৱাইন ফিভাৰ। ক্লাছিকেল চুৱাইন ফিভাৰটো এইটো এটা ভাইৰাছজনিত ৰোগ আৰু এইটো বহুতেই বেছি মাৰাত্মক ৰোগ হয়। বেমাৰটো হ'লে মৃত্যুৰ মুখত পৰে বুলিয়ে ক'ব পাৰি। এইটো প্ৰথমতে যেতিয়া আপোনাৰ গাহৰিৰ তাত বেমাৰটো আহিব তেতিয়া প্ৰথমতে জ্বৰ হ'ব। জ্বৰ হোৱাৰ লগে লগে আপোনাৰ ভোক নালাগা হ'ব আৰু পায়খানাটো পাতলা পায়খানা হ'ব। তাৰপিছত লাহেকৈ মৃত্যুমুখত পৰিবলৈ ধৰে। তো আৰু এটা তাৰে পিছত যোৱা বছৰো আমি বহুখিনি মানে এটা বেমাৰত ভুগি হৈছোঁ আমি পশু চিকিৎসকখিনিয়ে। সেইটো হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ। আফ্ৰিকান চুৱাইন ফিভাৰটো এতিয়া মানে 2021 চনৰ পৰা বেছিকৈ দেখা দিছে আমাৰ ভাৰতবৰ্ষত, যিটোৰ কাৰণে মানে যিখিনি গাহৰি পালক আছে সেই গাহৰি পালকৰ বহুতখিনি লছ হৈছে বুলি ক'বলৈ পাৰি। আপোনাৰ এইটো এবাৰ হ'লে বচোৱা একদমেই টান আৰু চবতকৈ বেছি দিগদাৰী, কাৰণ কিয় ইয়াৰ ভেকচিন নাই, ভেকচিন এতিয়ালৈকে অহা নাই। আৰু এইটো হ'লে প্ৰথমতে আপোনাৰ জ্বৰ দেখা দিব আৰু পাতলা পায়খানা কৰিব। যিখিনি আপোনাৰ গাহৰিৰ তল পেটৰ ফালটো নীলা ৰঙচুৱা হৈ নীলা হৈ যায়, নীলা ৰঙৰ হৈ যায় আৰু সেইটো হৈ এক বা দুইদিনৰ ভিতৰতে মৃত্যুৰ মুখত পৰে। যিহেতু ইয়াৰে একো ভেকচিন তেনেকৈ ওলোৱা নাই আফ্ৰিকান চুৱাইন ফিভাৰৰ, ক্লাছিকেল চুৱাইন ফিভাৰৰ কিন্তু ভেকচিন আছে, কিন্তু আফ্ৰিকান চুৱাইন ফিভাৰৰ এতিয়ালৈকে ভেকচিন ওলোৱা নাই। সেইটো কাৰণে আমি এখন ফাৰ্মত যেতিয়া গাহৰি পালকে এজনে ফাৰ্ম এখন খুলিব তেতিয়া চবতকৈ বেছি ধ্যান ৰাখিবলগীয়া কথাটো হৈছে বায়' ছিকিউৰিটি। বায়' ছিকিউৰিটিটো মেইনটেইন কৰি ৰাখিলে তেতিয়া বেমাৰটো আহিবলৈ নোৱাৰে আৰু।
1: হয়, আপুনি ক্লাছিকেল চুৱাইন ফিভাৰৰ প্ৰতিষেধক বা ভেকচিন আছে বুলি কৈছে, এইটো কেতিয়া কেতিয়া গাহৰিক দিয়া হয় বা কেতিয়া পৰা দিব লাগে?
2: হয়, ক্লাছিকেল চুৱাইন ফিভাৰৰ কাৰণে আমাৰ LHDCP আঁচনিৰ অধীনত চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ ক্লাছিকেল চুৱাইন ফিভাৰৰ ভেকচিন দিয়া হয়। এইটো আপোনাৰ 6 মাহৰ পৰা আৰম্ভ কৰিব পাৰি, বছৰি দুবাৰকৈ দিব লাগে 6 মাহৰ মূৰে মূৰে তেনেকুৱাকৈ দিলে। এইটো আমাৰ এতিয়াও বৰ্তমান ক্লাছিকেল চুৱাইন ফিভাৰৰ ভেকচিন চলি আছে, আমাৰ ফিল্ডত যিখিনি আমাৰ পশু চিকিৎসা বিষয়া আছে তেখেতসকলে দি আছে।
1: হয়, ডাক্টৰ কলিতাই উল্লেখ কৰিছে যে বায়' ছিকিউৰিটি, যে যিবোৰ এতিয়া আপুনি গাহৰিৰ আফ্ৰিকান চুৱাইন ফিভাৰ যিটোৰ প্ৰতিষেধক নাই বুলি ক'লে, আৰু ই বায়' ছিকিউৰিটিৰ দ্বাৰা কিছু তোৰ আমি দূৰ কৰি ৰাখিব পাৰোঁ। এই বায়' ছিকিউৰিটি বা জৈৱ সুৰক্ষানো কি, এই বিষয়ে অকণ বুজাই কওকচোন।
0: আমাৰ বায়' ছিকিউৰিটি বা জৈৱ সুৰক্ষা এইটো আমাৰ পশুপালকসকলৰ বা আমাৰ পশু যিসকলে পশুপালন কৰে বৈজ্ঞানিক ভিত্তিত এইটো এটা গুৰুত্বপূৰ্ণ বিষয়েই হৈ পৰিছে। এতিয়া বিশেষকৈ যিবিলাক সংক্ৰামক ৰোগৰ প্ৰতিষেধক নাই, বিশেষকৈ আমাৰ বৰ্তমান অসমত দেখা দিয়া আফ্ৰিকান চুৱাইন ফিভাৰ, আফ্ৰিকান গাহৰিৰ জ্বৰটোত, এইটোত আমি জৈৱ সুৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। চৰকাৰেও বিভিন্ন ধৰণৰ মাধ্যমৰ দ্বাৰা জৈৱ সুৰক্ষাৰ বিষয়ে কৈ আছে। পশুপালকসকলে জৈৱ সুৰক্ষাটো পালন কৰিবলৈ হৈছে ক্ষেত্ৰত কেইটামান নিৰ্দিষ্ট নিয়ম মানি চলিলেই জৈৱ সুৰক্ষা পালন কৰা হ'ব। যেনে প্ৰথম কথা হৈছে তেওঁলোকে খুব তেওঁলোকৰ যিহেতু গাহৰি আজিকালি পাম পদ্ধতিত পালন কৰে, গতিকে পামখনত যাতে জৈৱ সুৰক্ষা বুলি কোৱাৰ লগে লগে হ'ব যাতে তাত বাহিৰা ব্যক্তি পামত কাম কৰা লোকত বাদে অন্য বাহিৰা ব্যক্তি অযথা অহা যোৱা নচলে। লগতে জীৱ জন্তু যেনে চৰাই চিৰিকটি আদিয়ে প্ৰৱেশ কৰিব নোৱাৰে, এনেকুৱা কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব। তদুপৰি চাফ চিকুণতা, গাহৰিবিলাকক

0: সদায় নিয়মিতভাৱে গা ধুৱাই দিয়া, আৰু বীজাণুনাশক কীটনাশক যাতে ওচৰত ছটিয়াব পাৰে, গাহৰি গঁৰালৰ ভিতৰত কীটনাশক বা বীজাণুনাশক ছটিওৱাতকৈ বাহিৰৰ, বিশেষকৈ গাহৰি পামখনৰ যিটো চাৰিসীমা থাকে তাত যাতে বাহিৰা অন্য জীৱ জন্তু প্ৰৱেশ কৰিব নোৱাৰে, নেট ফেঞ্চিং এনেকুৱা ব্যৱস্থা কৰি আমাৰ যিবিলাক থলুৱা বাঁহ বাঁহ কাঠ আছে তাৰ ব্যৱহাৰ, নেট ছিষ্টেম কৰি চৰাই চিৰিকটিৰ পৰা আবদ্ধ কৰিব পাৰি। আৰু বিশেষকৈ আমাৰ গাহৰি পালকসকলৰ ক্ষেত্ৰত এটা সমস্যা দেখা দিয়ে, যেনি তেনি বজাৰৰ পৰা যিখিনি ব্যৱসায়ী গাহৰি আদান প্ৰদান কৰে তেওঁলোকে গাহৰি পামবিলাকত হেৰি কৰে, তেওঁলোকৰ জৰিয়তে যিহেতু এইটো ভাইৰাছজনিত বেমাৰ আৰু এইটোত 100% মৃত্যুৰ হাৰ হয়, গতিকে এঠাইৰ পৰা এঠাইলৈ পটককৈ হুঁচৰি যোৱাৰ সম্ভাৱনা থাকে, গতিকে বাহিৰা ব্যক্তি যাতে পামৰখনৰ আনকি পামখনত কাম কৰা লোকসকলেও তেওঁলোকৰ সাজ পোছাক আনকি পামখনৰ ভিতৰতে ৰাখি সেই সাজ পোছাক যাতে বাহিৰলৈ নোলায় তেনেকুৱা এটা কিছুমান নিয়ম পদ্ধতিৰ দ্বাৰা, আৰু বিশেষকৈ আমাৰ পশু চিকিৎসা বিষয়াসকলৰ লগত যোগাযোগ কৰি বা ক্ষেত্ৰসহায়কসকলৰ লগত যোগাযোগ কৰি এইটো নিয়মখিনি পালন কৰিলে বায়ুচিকিউৰিটি বা জৈৱ সুৰক্ষাটো ৰক্ষা কৰিব পাৰে। আৰু বিশেষকৈ মই এই ক্ষেত্ৰত এটা কথা ক'ব খোজোঁ, আমি এতিয়া যিকেইটা বেমাৰৰ বিষয়ে আলোচনা কৰিলোঁ, এই চবকা, গৰু ম'হৰ চবকা, তেতুৱা বা গলফুলা, বিকিউ, HS, আৰু ছাগলীৰ ক্ষেত্ৰতো আমি দুটামান বেমাৰৰ ভয়ংকৰ বেমাৰৰ বিষয়ে আলোচনা কৰিলোঁ, PPR, এণ্টাৰটক্সেমিয়া, আৰু গাহৰি বিশেষকৈ এই দুয়োটা বেমাৰ। প্ৰতিটো বেমাৰতে আমি যদি বায়'ছিকিউৰিটিটো ফাৰ্মখনত পশুপালকসকলে ৰক্ষা কৰে আৰু নিয়মিতভাৱে তেওঁলোকে চিতাকৰণটো কৰি থাকে, তেতিয়া আমাৰ পশুপালকসকলৰ সম্পূৰ্ণ বিশ্বাস আছে যে পশুপালকসকলে তেওঁলোকৰ পশুধন আৰু গাহৰি আদি সুন্দৰভাৱে পালন কৰিব পাৰিব, আৰু তেওঁলোকৰ মৃত্যু বিশেষকৈ ৰোগৰ দ্বাৰা যিটো ক্ষতি হয় সেই ক্ষতিটো তেওঁলোকে হাত সাৰিব পাৰিব। যিহেতু আমাৰ চৰকাৰে এই আঁচনিবিলাকৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে যিকেইটা বেমাৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিলোঁ, এই গোটেইকেইটা বেমাৰৰ অকল আফ্ৰিকান চুৱাইন ফিভাৰৰ বাদে বাকীকেইটা বেমাৰৰ চিতা বিনামূলীয়াকৈ ফিল্ড ক্ষেত্ৰ গাঁও বা ক্ষেত্ৰ পৰ্যায়ত সম্পূৰ্ণকৈ বিনামূলীয়াকৈ পোৱাৰ ব্যৱস্থা কৰিছে, আৰু বৰ্তমান সময়তো আমাৰ জিলাত শোণিতপুৰ জিলাত বা অসমত গোটেই অসমতে চবকা নিৰ্মূলৰ ক্ষেত্ৰত এই চবকাৰ চিতাকৰণটো হৈ আছে, আৰু গাহৰিৰ ক্ষেত্ৰত গাহৰিৰ যিটো ক্লাছিকেল চুৱাইন ফিভাৰ এই ভেকচিনটো হৈ আছে, গতিকে এই সুবিধা যদি আমাৰ পশুপালকসকলে গ্ৰহণ কৰে আৰু আমাৰ বিভাগীয় যিখিনি কৰ্মচাৰী আৰু চিকিৎসক আছে তেওঁলোকৰ লগত সহযোগিতা কৰে তেতিয়াহ'লে সুন্দৰভাৱে তেওঁলোকে ব্যৱসায়িক ভিত্তিত এখন পশুধন পালন কৰিব পাৰিব।
1: হয়,
0: আৰু মই লগতে আমাৰ পশুপালকসকলৰ জ্ঞাতাৰ্থেই কওঁ যে আমাৰ এই ৰোগকেইটা, আমি যিকেইটা ৰোগ এতিয়ালৈ উনুকিয়ালোঁ, বিশেষকৈ চবকা, BQ, HS আৰু বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত যিকেইটা ৰোগৰ বিষয়ে কোৱা গ'ল, গাহৰি জ্বৰ আৰু আফ্ৰিকান জ্বৰ, আফ্ৰিকান চুৱাইন ফিভাৰ, এই ৰোগকেইটা কি হয় পশুধনৰ ক্ষেত্ৰত অতি সোনকালে হুঁচৰি পৰে। ইয়াৰ ভয়াৱহতা এইটো কাৰণেই বেছি যে ইহঁত হুঁচৰি পৰে, হুঁচৰে কেনেকৈ বায়ুমণ্ডল বায়ুৰ জৰিয়তে হুঁচৰিব পাৰে, খাদ্যবস্তুৰ দ্বাৰা হুঁচৰিব পাৰে, জীৱ জন্তুৰ যিটো চালচলন সিহঁতৰ তাৰ দ্বাৰাও জৰিব পাৰে আৰু মানুহৰ জৰিয়তেও হুঁচৰিব পাৰে, গতিকে আমি পশুধন পশুপালকসকলে এই ক্ষেত্ৰত প্ৰথম কথা হৈছে ৰোগ হ'ব, ৰোগৰ চিকিৎসা কৰিম, এইলৈকে ৰৈ থকাতকৈ আমি যদি সিহঁতক সময়মতে পশুধনখিনিক আমি যিটো যিহেতু বিনামূলীয়াই গতিকে তেওঁলোকে কেৱল অকণমান আমাৰ পশু চিকিৎসা বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ লগত যোগাযোগ ৰাখি যদি এই সুবিধা গ্ৰহণ কৰে তেতিয়া এটা আমাৰ আপ্তবাক্যই আছে যে চিকিৎসাতকৈ প্ৰতিষেধক শ্ৰেয়, গতিকে আমি প্ৰতিষেধক যদি পশুধনখিনিক দি থৈ দিওঁ তেতিয়া আমাৰ হেৰি মানে পশুধনখিনিক আমি ৰক্ষা কৰিব পাৰিম। লগতে এনেকুৱা হয় যে কিছুমান পশুধন ফাৰ্মত পামত নতুনকৈ পশুধন আনে, নতুনকৈ পশুধন কিনি আনে, আৰু কিছু কেতিয়াবা এনেকুৱা হয় ৰোগ হয় কিন্তু ৰোগৰ পৰা আৰোগ্য লাভ কৰে, লগে লগে আকৌ পামত ৰাখি দিয়ে, তাতকৈ তেওঁলোকে এটা কি কৰিব পাৰে, সহজ উপায় আছে, তেওঁলোকে কিছুদিন সেই আক্ৰান্ত পশুধন বা নতুনকৈ কিনি অনা পশুধনক সুকীয়াকৈ ৰাখিব পাৰে, যিটো আমাৰ কোৱাৰেণ্টাইন বুলি কোৱা হয়, সেই কোৱাৰেণ্টাইনৰ বিষয়ে ডক্টৰ কলিতাই অকণমান কৈ দিব।
1: আমাৰ

0: যিটো কোৱাৰেণ্টাইন বা সুকীয়াকৈ ৰখা বুলি কৈছে,
1: হয়
0: আপুনি যেতিয়া আমাৰ পশুপালকখিনিয়ে নতুনকৈ জীৱ জন্তু যি আনে আৰু আপোনাৰ গৰু হওক ছাগলী বা গাহৰি আনাৰ পিছতেই ফাৰ্মখনত বাকীখিনি জন্তুৰ লগত মিহলাই দিয়াৰ আগতেই বেলেগ বেলেগকৈ ৰাখিব পাৰিলে বেছি ভাল। তেতিয়া আপোনাৰ সেইটো কোৱাৰেণ্টাইন পিৰিয়ড বুলি কোৱা হয়। কোৱাৰেণ্টাইন পিৰিয়ডটো আমাৰ 30 দিনৰ পৰা 60 দিনৰ ভিতৰত থাকে। সেইখিনি সময়ত যদি সেই গাহৰি বা ছাগলীটোৰ কিবা যদি বেমাৰ আছে, সেই বেমাৰটো দেখা দিব। দেখা দিলে তেতিয়া আমি সেইটোৰ পৰা ধৰিব পাৰিম কি যে এইটো বেমাৰ হৈছে বুলি। তাৰে উপৰি আমি যেতিয়া সেই কোৱাৰেণ্টাইন পিৰিয়ডত থাকিব তেতিয়া কিছুমান চেম্পল পঠাব পাৰি, ধৰক ব্লাড চেম্পল কালেক্ট কৰি কিনে সেইটোও পঠিয়াব পাৰি। সেইটোৰ কাৰণে আমাৰ যিখিনি পশু চিকিৎসা বিষয়া আছে প্ৰত্যেকখন জিলাতে, সেইখিনি তেখেতসকলৰ ওচৰলৈ গৈ তেতিয়া পশু চিকিৎসকখিনিৰ লগত যোগাযোগ কৰি সেই ব্লাড কালেকশ্যনটো কৰি সেইটো আমাৰ গুৱাহাটীত পঠিয়াব পৰাও সুবিধা আছে। পঠিয়াই কিনে যদি কিবা বেমাৰ আছে, এনেকুৱা বেমাৰ যিটো বেমাৰ মানে বাহিৰেদি দেখা নিদিয়ে কিন্তু তেজতহে থাকে, তেনেকুৱা বেমাৰবোৰো ধৰিব পাৰি। তো সেইটোৰো সুবিধা আছে। সেইটো বস্তু আমি কোৱাৰেণ্টাইন পিৰিয়ডত ৰাখিলে সেই 30-60 দিনৰ ভিতৰত সেই বস্তুখিনি আমি ধৰিবলৈ পাৰিম।
1: হয়, গতিকে মানে এটা নতুন পশু আনি পুৰণাখিনিৰ লগত একে প্ৰথমৰ পৰাই মিলাই দিয়াতকৈ তাক কিছুদিন বেলেগকৈ ৰাখি
0: হয়
1: তেতিয়া ধৰা পৰা যায় যদি কিবা বেমাৰ আছে ওলাই পৰে আৰু বাকী পশু সেই বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব।
2: গতিকে আমি এতিয়া পশুপালকসকলক এটাই অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ এতিয়া অসম চৰকাৰৰ অধীনত যি দুটা আঁচনি ফলপ্ৰসূ আঁচনি চলি আছে, আমাৰ বিশেষকৈ পশুপালকসকলে এই আঁচনি দুটা বিশেষকৈ LHDCP এইটো ভাৰত চৰকাৰৰ দ্বাৰা প্ৰযোজিত আঁচনি, তাৰ আণ্ডাৰত তাৰ অধীনত চবকা ৰোগৰ বিশেষকৈ ভেকচিনটো চাওঁ। আৰু চবকা ৰোগটো আমাৰ পশুপালকসকলে সকলোৱে জানে যে এইটো কিমান মাৰাত্মক, বিশেষকৈ ইয়াত মৃত্যুৰ হাৰটো কম হ'লেও এই ৰোগত আমাৰ পশুপালকসকলে যথেষ্ট ক্ষয় আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হয়, দুগ্ধ উৎপাদন কমি যায়, স্বাস্থ্য বেয়া হয়, আৰু সৰু যদি পশুধনক আক্ৰান্ত কৰে চবকাই ই মৃত্যুমুখতো পেলাব পাৰে। গতিকে চবকাৰ এতিয়া আমাৰ বৰ্তমান সময়ত অসম চৰকাৰে যিটো আমাৰ গোটেই অসমত গাঁৱে ভূঞে এই আঁচনি চলি আছে, এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব মই অনুৰোধ কৰোঁ। আৰু বিশেষকৈ গাহৰি পালকসকলে তেওঁলোকৰ অন্তত গাহৰিখিনিক আমাৰ যিটো ক্লাছিকেল চুৱাইন ফিভাৰৰ CSFৰ যিটো ভেকচিন বিনামূলীয়াকৈ চলি আছে, এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে আৰ্থিকভাৱে এখন পশুপালনৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। আৰু আমাৰ লগতে সময়ে সময়ে যিবিলাক টীকাকৰণ বিশেষকৈ ব্লেক ৱাটাৰ বা জহৰবাটৰ আৰু তেতুৱা যিটো কয় মহৰ, আমাৰ শোণিতপুৰ জিলাত খুঁটি অঞ্চলত যথেষ্ট মহ আছে। এই পশুপালকসকলক মই এই অনুষ্ঠানৰ জৰিয়তেই অনুৰোধ জনাওঁ যে তেওঁলোকে বিশেষকৈ মহ, তেওঁলোকৰ খুঁটি অঞ্চলত থকা মহখিনিক এই যিটো HS ভেকচিনৰ সুবিধাও এইবিলাক সম্পূৰ্ণ বিনামূলীয়া সুবিধাবিলাক গ্ৰহণ কৰি, আৰু বৰ্ষাকালীন সময়ত আমাৰ যি এইকেইটা ৰোগৰ যদি প্ৰতিষেধক প্ৰদান কৰা হয় গোটেই বছৰটোৰ কাৰণে সিহঁত সুৰক্ষিত হৈ থাকে।
1: হয়, যিহেতু বাৰিষা সমাগত গতিকে পশুপালকসকলে এই সুবিধা গ্ৰহণ কৰি বিশেষকৈ চবকা তেতুৱা জহৰবাত এইবিলাক ৰোগৰ কাৰণে প্ৰতিষেধকসমূহ আগতে দি দিলে তেওঁলোকৰ পশুধনসমূহ ৰক্ষা পৰিব। ডক্টৰ ভট্টাচাৰ্য আৰু ডাক্তৰ কলিতা, আজি আপোনালোকৰ লগত কৰা এই আলোচনাৰ পৰা পশুধনৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিষেধক ব্যৱস্থাসমূহৰ বিষয়ে আমি বহু কথা গম পালোঁ। আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ দ্বাৰা আমাৰ শ্ৰোতাৰ লগতে পশুপালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপোনালোকে নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালোক দুয়োলৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ,
2: ধন্যবাদ,
0: ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে, আজিৰ শিৰলু অনুষ্ঠানত পশুধনৰ ৰোগ আৰু প্ৰতিষেধক ব্যৱস্থা এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে শোণিতপুৰ জিলাৰ ৰোগ নিৰ্ণয় গৱেষণাগাৰৰ সহকাৰী গৱেষণা বিষয়া ডাক্তৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য আৰু একেখন গৱেষণাগাৰৰে পশু চিকিৎসা বিষয়া ডাক্তৰ অৰুণিমা

মিণ্ডগীতটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

আজি মঙ্গলবার আর 1433 ভাস্করাব্দর 11 জেঠ আর 2026 খ্রিস্টাব্দর 26 মে ভীমকান্ত বৰুৱা 1951 চনের আজির দিনটাই জন্মলাভ করা ভীমকান্ত বৰুৱা হৈছে এগৰাকী অসমীয়া লেখক, সাহিত্যিক, ভাষাবিদ, গৱেষক তথা অধ্যাপক। তেখেত অসমৰ জনগোষ্ঠীয় ভাষাৰ অধ্যয়নৰ অন্যতম বাটকটীয়া। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল আৰু তেখেতৰ যত্নতেই কেন্দ্ৰটিয়ে উন্নত এটি পৃষ্ঠভূমি লাভ কৰে। তেখেতে টাই ভাষাৰ পাঠ্যক্ৰম উন্নীত কৰাৰ উপৰিও বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, মিচিং, দেউৰী, কাৰ্বি ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে।

কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত চেণ্টাৰ ফৰ ষ্টাডিজ ইন কাৰ্বি লেংগুৱেজেছ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ প্ৰধান ভূমিকা আছিল। তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাই ভাষাৰ পাঠ্যক্ৰম, চীনা ভাষাৰ পাঠ্যক্ৰম আৰু হিন্দী ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ তেখেতৰ যত্নতেই হৈছিল। বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একমাত্ৰ অসমীয়া বিভাগৰ এমিৰেটাছ প্ৰফেচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও সমাজৰ উন্নতি আৰু শান্তি প্ৰগতিৰ স্বাৰ্থত তেখেতে সম্প্ৰীতি অসম নামৰ এক অৰাজনৈতিক বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰি 2013 চনৰ পৰা সামাজিক কাৰ্যকলাপ কৰি আহিছে। এই সংস্থাটোৰ পৰা ইতিমধ্যে কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰকাশ হৈছে। বৰ্তমানলৈকে ভীমকান্ত বৰুৱাৰ তত্ত্বাৱধানত 36 গৰাকী শিক্ষাৰ্থীয়ে ডক্টৰেট ডিগ্ৰী আৰু 31 গৰাকী শিক্ষাৰ্থীয়ে এম ফিল ডিগ্ৰী লাভ কৰিছে। তেখেত এজন গল্পকাৰ আৰু এজন গীতিকাৰ। তেখেতৰ বহুকেইটি গীতত ডক্টৰ অঞ্জলি চুতীয়া শইকীয়া আৰু আকাশবাণী গুৱাহাটীৰ শিল্পী দীপ্তিৰাণী পেগুৱে কণ্ঠদান কৰিছে।

হেলেনা বনহাম কার্টাৰ 1966 চনৰ আজিৰ দিনতেই জন্ম লাভ কৰা লণ্ডনৰ গোল্ডাছ গ্ৰীণৰ হেলেনা বনহাম কার্টাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। 1983 চনৰ পৰা পেচাগত অভিনয় জীৱন আৰম্ভ কৰা কার্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।

সুশীল কুমাৰ এগৰাকী ভাৰতীয় মল্লযোদ্ধা, যাৰ জন্ম হৈছিল 1983 চনৰ আজিৰ দিনটোতেই হাৰিয়ানাত। 2010 চনৰ বিশ্ব চেম্পিয়নশ্বিপত 66 কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্বৰ্ণ আৰু 2012 চনৰ লণ্ডন অলিম্পিকত ৰূপৰ আৰু 2008 চনত বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে 2খন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়। 2012 চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ টাটোচুহিৰিঅ' নিমিটোছুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাকাস্তানৰ লিঅ'নিড স্পিৰিনভক হৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। সুশীল কুমাৰৰ আজিৰ এই 41 বৰ্ষীয় জন্মদিৱসৰ দিনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা।

জেবুন্নিছা, এগৰাকী মোগল ৰাজকুমাৰী জেবুন্নিছা। তেওঁ সম্ৰাট ঔৰংজেব আৰু দিলৰাজ বানু বেগমৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ এগৰাকী কবি আছিল আৰু মাখফী ছদ্মনামেৰে লিখিছিল। জীৱনৰ শেষ 20 বছৰ সম্ৰাট পিতৃয়ে তেওঁক দিল্লীৰ শালিমাৰ্গৰ দুৰ্গত বন্দী কৰি থৈছিল। বন্দীত্বৰ 20 বছৰ পাছত তেওঁ বেমাৰত ভুগি তেওঁৰ মৃত্যু হৈছিল 1638 চনৰ 26 মে' অৰ্থাৎ আজিৰ দিনটোতেই।

ভাৰতীয় জনতা পাৰ্টী ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী। 1980 চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম প্ৰশাসন ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী মুক্ত বজাৰ ধনতান্ত্ৰিক নীতি, জাতীয়তা জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক। ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দলটি মধ্য দক্ষিণপন্থী দল। 2014 চনৰ আজিৰ দিনটোতেই ভাৰতীয় জনতা পাৰ্টী দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে আৰু নৰেন্দ্ৰ মোদী 14তম প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয়।

আৰু ঢলাক সংযুক্ত কৰি লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ সহজ কৰি তোলে। 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণ কাৰ্য শেষ হৈ 2017 চনৰ আগভাগত আৰু 2017 চনৰ 26 মে অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডক্টৰ হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হয়। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি উঠাৰ লগতে প্ৰতিবেশী বিদেশী ৰাষ্ট্ৰ চীন ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থসামাজিক দিশত ন ন দুৱাৰ মুকলি হ'ব বুলি আশা কৰা হৈছে। 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংখনৰ আনুমানিক মুঠ ব্যয় 950 কোটি টকা। কেৱল সাধাৰণ নাগৰিকৰ বাবেই নহয়, এই দলং সেনাবাহিনীৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা আছে। টেংক তথা গধুৰ অস্ত্ৰ পাতি পৰিবহণত এই দলং একমাত্ৰ সাৰথি। অৰুণাচলৰ উত্তৰ সীমান্তত চীন দেশ অৱস্থিত। এই অঞ্চলৰ পৰা ভাৰতৰ মূল ভাগৰ লগত যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত ঢলাশদিয়া দলংখনে মুখ্য ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় চৰকাৰে ঢলাশদিয়া দলঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে 2015 চনত 15,000 কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰে। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগ্ৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলিতে নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমিৰ পুনৰ প্ৰচাৰ।
2: শ্ৰোতাসকল, আজিৰ আইন আৰু আমি অনুষ্ঠানত আমি আলোচনা কৰিম সম্পত্তি হস্তান্তৰ আইন, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট আৰু ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ বা বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, এই আইন দুখনৰ বিষয়ে কিছু কথা। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ ধৰিত্ৰী শৰ্মাক। বাইদেউ নমস্কাৰ।
3: নমস্কাৰ বাইদেউ,
2: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আজিৰ অনুষ্ঠানত ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট, সম্পত্তি হস্তান্তৰ আইন আৰু লগতে বৌদ্ধিক সম্পত্তি অধিকাৰ বা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, এই বিষয়ে কথা পাতিম। প্ৰথমে আপোনাৰ পৰা জানি লওঁ, সম্পত্তি হস্তান্তৰ আইনখননো কি,

0: এই বিষয়ে আমাৰ শ্ৰোতাসকলক কওকচোন।
1: হয়, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট 1882, যিখন আমি অসমীয়াত সম্পত্তি হস্তান্তৰ আইন বুলি সকলোৱে জানো, এইখন হৈছে ভাৰতবৰ্ষৰ এখন বহুত পুৰণি গুৰুত্বপূৰ্ণ আইন, যিখন আইনে আচলতে এটা সম্পত্তি এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ কেনেধৰণেৰে হস্তান্তৰ কৰে সেই বিষয়টোক নিয়ন্ত্ৰণ কৰে। আইনগতভাৱে মানে এজন জীৱিত ব্যক্তিয়ে নিজৰ সম্পত্তিসমূহ আন এজন জীৱিত ব্যক্তিলৈ যেনেধৰণে স্থানান্তৰ কৰিব সেই প্ৰক্ৰিয়াটোক এই উক্ত আইনখনে নিয়ন্ত্ৰণ কৰিব। আৰু আমি সকলোৱে জানো যে সম্পত্তিসমূহ অচলো থাকে বা চলাচল কৰিব পৰাও থাকে, কিন্তু এই যিখন আমাৰ আইন সম্পত্তি হস্তান্তৰ আইন, সেই আইনখনে একচুৱেলি কি কৰে, অচল সম্পত্তিসমূহ যেনেকৈ যিবিলাক আমি ধৰক যেনেকৈ মাটি হয়, ঘৰ, যিবিলাক আমি এঠাইৰ পৰা আন ঠাইলৈ নিব নোৱাৰোঁ, সেনেকুৱা ধৰণৰ যিবিলাক সম্পত্তি থাকে সেই সম্পত্তিবিলাকক লৈ পেলাই এই আইনখন ৰচনা কৰা হৈছিল।
0: হয়, আৰু এই আইনখনৰ বৈশিষ্ট্যসমূহ কি?
1: এই আইনখনৰ এটাই প্ৰধান বৈশিষ্ট্য, সেইটো হৈছে যে তেওঁলোকে কি কৰে, যিসকল জীৱিত ব্যক্তি, যিসকলে সুস্থ মগজুৰে বা তেওঁলোকৰ আইন সম্পৰ্কীয় জ্ঞান বা যিসকল আমাৰ মানে সমাজত তেওঁলোকে যোনে সেই বস্তুটো বুজি পায় তেনেকুৱা ধৰণৰ 18 বছৰ প্ৰাপ্ত বয়স্ক ব্যক্তিসকল, তেওঁলোকৰ ব্যক্তিৰ মাজত কি কৰে, সম্পত্তি হস্তান্তৰ কৰে আৰু এই হস্তান্তৰটো আইনীগতভাৱে স্বীকৃতি পদ্ধতিত কৰিব লাগে। সেই যিটো পদ্ধতি, সেই গোটেই পদ্ধতিটো এই উক্ত আইনখনে ৰূপায়ণ কৰে।
0: হয়, এতিয়া এই সম্পত্তি হস্তান্তৰৰ বিষয়ে আপুনি ক'লে, ইয়াৰ প্ৰকাৰসমূহ কেনেধৰণৰ?
1: হয়, সম্পত্তি হস্তান্তৰৰ প্ৰকাৰ বুলি ক'লে মূলতঃ আমি বিক্ৰীৰ কথা ক'ব পাৰোঁ, যিটো আমি ইংৰাজীত চেল বুলি কওঁ। চ' চেল বুলি ক'লে আমি কি বুজি পাওঁ, যে মূল্যৰ বিনিময়ত এটা সম্পত্তি হস্তান্তৰ কৰা হয়। ধৰক আপুনি মোক এটা বস্তু মোৰ পৰা কিনিছে, তাৰ বিনিময়ত মোক এটা মূল্য দিছে, সেইটোক আমি ক'ম বিক্ৰী কৰা বুলি। সেই যিটো পদ্ধতি আইনগতভাৱে, সেই গোটেই পদ্ধতিটো এই আইনখনৰ দ্বাৰা পৰিচিত কৰা হয়। ইয়াৰ উপৰিও আমি সকলোৱে জানা এটা শব্দ, সেইটো হৈছে মৰ্টগেজ, যিটো আমি বন্ধক বুলি কওঁ। চ' সেই বন্ধকৰ যিখিনি বস্তু, যেনেকৈ ধৰক ঋণৰ সুৰক্ষাৰ কাৰণে এজন ব্যক্তিয়ে তেওঁৰ সম্পত্তিখিনি বেলেগ এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পাৰে, সেই গোটেই বস্তুটো আইনীভাৱে আমাৰ যিখন ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি আছে সেই একখনৰ জৰিয়তে সেই গোটেই বস্তুখিনি তেওঁলোকে নিয়ন্ত্ৰিত কৰে। মানে আইনগতভাৱে গোটেই চিষ্টেমটো তাত লিখা থাকে, এজন ব্যক্তিয়ে কেনেকৈ মৰ্টগেজটো ট্ৰান্সফাৰ কৰিব, তাৰপিছত তেওঁ কেনেকৈ ধৰণৰ আকৌ সেইটো উভতাই পাব পাৰে, তেওঁ আইনগত কোনখিনি তেওঁৰ মানে আইনী তেওঁৰ অধিকাৰ থাকিব, সেই গোটেই বস্তুখিনি উক্ত আইনখনত লিখিত আকাৰত আমি পাব পাৰোঁ। তাৰ উপৰিও আমাৰ থাকে অন্য এটা ইয়াৰ প্ৰকাৰ, সেইটো হৈছে লীজ বুলি কয়। লীজ বুলি ক'লে আমি বুজি পাওঁ যে এজন ব্যক্তিয়ে তেওঁৰ যিটো সম্পত্তি, সেই সম্পত্তিটো তেওঁ এটা নিৰ্দিষ্ট সময়ৰ বাবে ব্যৱহাৰ কৰিবৰ কাৰণে অন্য এজন ব্যক্তি বা তেওঁলোকৰ পৰিয়ালবৰ্গক তেওঁলোকে দিব পাৰে। সেই যিটো লীজৰ চিষ্টেম, যিটো লিগেল চিষ্টেম, সেই লিগেল চিষ্টেমটো আমাৰ এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত আমাৰ ধুনীয়াকৈ কিছুমান ছেকশ্যনত ধুনীয়াকৈ লিখা আছে। গতিকে এইটো এটা ইয়াৰ প্ৰকাৰ আমি হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। তাৰ উপৰিও আমাৰ আছে এক্সচেঞ্জ, যিটো আমি বদলিকৰণ বুলি কওঁ, মানে এটা বস্তুৰ বিনিময়ত অন্য এটা বস্তু লোৱা যিটো প্ৰক্ৰিয়া, সেইটো আমাৰ এক্সচেঞ্জ পদ্ধতি। সেই এক্সচেঞ্জ পদ্ধতিটো আমাৰ এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টৰ কিছুমান নিৰ্দিষ্ট ধাৰাৰ মাজত সন্নিৱিষ্ট কৰি গোটেই বস্তুখিনি উল্লেখ কৰা আছে। আৰু শেষৰটো প্ৰকাৰ হৈছে গিফ্ট, যিটো আমি উপহাৰ সকলোৱে বুজি পাওঁ, যে বিনামূলীয়াকৈ এজন মানুহক বেলেগ এজন মানুহে যিটো সম্পত্তি দিয়ে বা যিকোনো ধৰণৰ বস্তু তেওঁ এজন মানুহক দিব পাৰে বিনামূলীয়াকৈ, মানে মৰম বা এজ এ উপহাৰ হিচাপে তেওঁ যেতিয়া দিব, তেতিয়া সেইটো বস্তু এটা আমাৰ এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টিৰ এটা প্ৰকাৰ বুলি ধৰা হয়। আৰু সেই বস্তুখিনিও মানে আইনগতভাৱে যাতে ভালকৈ হস্তান্তৰ হয় সেই পদ্ধতিটো আমাৰ এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টখনত ধুনীয়াকৈ সন্নিৱিষ্ট কৰা আছে।
0: হয়, এতিয়া যিখিনি সন্নিৱিষ্ট আছে, আপুনি যি পাঁচ প্ৰকাৰৰ কথা ক'লে সম্পত্তি হস্তান্তৰৰ, এইখিনিৰ বিষয়ে তাৰ নিয়মসমূহ কেনেধৰণে কৰা হয় এইসমূহৰ বিষয়ে আপুনি বহলাই ক'ব?
1: হয় হয়, মানে এই সম্পত্তিসমূহ আমাৰ মানে মূলতঃ আমাৰ যিসকল প্ৰাপ্তবয়স্ক ব্যক্তি, মানে যিসকলৰ 18 বছৰ সম্পূৰ্ণ হৈছে, যিসকলৰ সুস্থ মগজু আছে, যোনে বস্তুখিনি সঁচা মিছা ভাল বেয়া সেইখিনি বুজিব পাৰে, তাৰ ওপৰত যিসকল ব্যক্তিৰ সম্পত্তিৰ ওপৰত আইনী অধিকাৰ আছে, তেনেকুৱা ধৰণৰ ব্যক্তিয়েহে এই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টিৰ যিখিনি আমাৰ লিগেল প্ৰভিজনছ সেইখিনি তেওঁলোকে এপ্লাই কৰিব পাৰিব।
0: হয় হয়, আপুনি মৰ্টগেজ আৰু লীজৰ বিষয়ে ক'লে, এতিয়া এই দুই প্ৰকাৰৰ যি ব্যৱস্থা আছে, এই দুই প্ৰকাৰৰ ব্যৱস্থাৰ বিষয়ে আমি অকণমান বিশদভাৱে জানিবলৈ বিচাৰিছোঁ।
1: মৰ্টগেজৰ আমাৰ যিখন ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট আছে, সম্পত্তি স্থানান্তৰ আইন, সেই আইনৰ ধাৰা 58, মানে 58 ছেকশ্যনৰ মতে বন্ধক বুলি ক'লে কোনো এটা ঋণ বা ডেপ্ট, মানে দায় সুৰক্ষাৰ বাবে আচল সম্পত্তিৰ ওপৰত স্বত্বৰ কিছু অংশ হস্তান্তৰ কৰা আমি বুজি পাওঁ। আৰু তাৰ বাবে আমাৰ

0: যিহেতু দুজন আমাৰ পক্ষ থাকে, এজনক কোৱা হয় মৰ্টগেজৰ, যিজনে তেওঁৰ সম্পত্তিৰ কিছু অংশ বেলেগ এজনক দিয়ে, আৰু যাক দিয়ে তেখেতক কোৱা হ'ব মৰ্টগেজি বুলি। আৰু যিহেতু তেওঁলোকে নিশ্চয় কিবা এটা ঋণ বা কিবা এটা ধাৰৰ উদ্দেশ্যেই কিছু এটা অংশ বেলেগ এজন ব্যক্তিক তেওঁ স্থানান্তৰ কৰিব, গতিকে পক্ষ দুটাই তেওঁলোকৰ মাজত বুজাবুজি হয়। আৰু তেওঁলোকে কি কৰিব লাগিব, ঋণ বা দায় তেওঁলোকৰ মাজত থাকিবই লাগিব। আৰু যিহেতু অচল সম্পত্তি, যিটো মানে সম্পত্তি এটা থাকিলেহে একচুৱেলি মানে মৰ্টগেজটো সম্ভৱ হয়, আৰু তাত তেওঁলোকৰ ট্ৰান্সফাৰ অফ ইণ্টাৰেষ্ট, যিটো স্বত্বৰ যিটো হস্তান্তৰ, সেইটো হ'ব লাগিব। আৰু এই যিটো মৰ্টগেজৰ যিটো ছিষ্টেম, বন্ধকৰ যিটো মানে আমাৰ ব্যৱস্থা, এইটো আমাৰ বহুত প্ৰকাৰৰে হয়। সাধাৰণতে ক'বলৈ গ'লে এটা আছে আমাৰ চিম্পল মৰ্টগেজ বুলি কয়, য'ত মানে আমাৰ কি হয়, সম্পত্তি হস্তান্তৰ নহয়, কিন্তু কি হয়, ঋণ পৰিশোধ নকৰিলে বিক্ৰী কৰি দিব পাৰে, সেনেকুৱা ধৰণৰ হয়। তাৰ উপৰিও আমাৰ কিছুমান মৰ্টগেজ বাই কণ্ডিশ্যনেল চেল বুলি থাকে, য'ত কি হয়, যিজন বিক্ৰেতা থাকে, মানে যিজনক দিয়া হয়, বিক্ৰেতা এজনৰ দৰে বস্তুটো দেখা যায় দেখাত, কিন্তু কি হয়, চৰ্তটো যিটো তেওঁলোকৰ মাজত যিটো কণ্ডিশ্যন থাকিব, সেইটো পূৰণ হ'লেহে তেওঁ আকৌ বস্তুটো ঘূৰাই পাব তাৰমানে। আৰু তাৰ উপৰিও আমাৰ কি হয়, ইজুফেকচৰী মৰ্টগেজ বুলি কোৱা হয়, মানে উপভোগ বন্ধক বুলি কোৱা হয়, য'ত কি হয়, সম্পত্তিৰ অধিকাৰসমূহ মৰ্টগেজিলৈ গুচি যায়, আৰু তেওঁ কি কৰে, লাভ, ধৰক কিবা এটা প্ৰফিট যদি থাকে, সেই প্ৰফিটটো লৈ পেলাই আকৌ ঋণটো উঠাই লয়, সেনেকুৱা ধৰণৰ আমাৰ মানে ব্যৱস্থা আছে। তাৰ উপৰিও ইংলিছ মৰ্টগেজ বুলি আছে, য'ত কি হয়, সম্পত্তিৰ সম্পূৰ্ণ হস্তান্তৰ হয় আৰু ঋণ পৰিশোধৰ পাছতহে তেওঁ সেই বস্তুটো আকৌ ঘূৰাই পায়। তাৰ উপৰিও আমাৰ অস্বাভাৱিক মৰ্টগেজ বুলি এটা প্ৰকাৰ আছে, য'ত কি হয়, যিটো আমাৰ ওপৰত মানে আপোনাক উল্লেখ কৰা এটাও মানে মৰ্টগেজৰ ভিতৰত নপৰে। আৰু আমাৰ শেষৰটো প্ৰকাৰ হৈছে আমাৰ ইকুইটেবল মৰ্টগেজ, যিটো সমবায়ী বন্ধক বুলি কোৱা হয়, য'ত কি হয়, দলিল এখন জমা দি সৃষ্টি কৰা হয় এই মৰ্টগেজটো, আৰু সাধাৰণতে বেংকৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয়। ইয়াৰ কেনেকুৱা ধৰণৰ মানে আইনী সুৰক্ষা থাকিব, যে বন্ধক কোনোবাই উলংঘন কৰিলে শাস্তি থাকিবনে নাই? চ' প্ৰথম কথাটো হ'ল যে মৰ্টগেজ লংঘনৰ বাবে সৰাসৰিকৈ কোনো ধৰণৰ ফৌজদাৰী শাস্তি বা ক্ৰিমিনেল পানিছমেণ্ট আমাৰ এক্টখনত উল্লেখ নাই। আৰু এই আইনখন যিহেতু আমাৰ কি হয়, দেৱানী আইন হয়, চিভিল ল হয়, গতিকে বন্ধকৰ নিয়মসমূহ যদি ভংগ কৰে তেতিয়া সাধাৰণতে জেইল বা ফৌজদাৰী শাস্তি নহয়, কিন্তু আদালতৰ জৰিয়তে কি হয়, বিভিন্ন ধৰণৰ চিভিল ৰেমেডিজ, মানে দেৱানী যিখিনি প্ৰতিকাৰ, সেইখিনি এজন মানে ভুক্তভোগীয়ে লাভ কৰিব পাৰিব। যেনেকৈ বন্ধকৰ লংঘন যদি ঘটে, তেতিয়াহ'লে ঋণ সময়তে তেওঁ পৰিশোধ নকৰে বা সম্পত্তি অবৈধভাৱে বিক্ৰী কৰে, চুক্তি চৰ্তসমূহ তেওঁ মানি নচলে, বা মৰ্টগেজিয়ে অধিকাৰসমূহ বাধা দিয়ে, তেতিয়াহ'লে কি হ'ব, তেওঁ যিখিনি চিভিল ৰেমেডি তেওঁ পাব, যেনেকৈ ধৰক তেখেতে ঋণ নাপালে মৰ্টগেজিয়ে আদালতৰ অনুমতি লৈ সেই সম্পত্তিটো বিক্ৰী কৰি দিব পাৰিব। আৰু লগতে কিছুমান বন্ধকৰ ক্ষেত্ৰত কি হয়, মৰ্টগেজিয়ে মৰ্টগেজক সম্পত্তিটো পুনৰ ঘূৰাই লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে, এইখিনি তেওঁ কৰিব পাৰে। আৰু আদালতৰ হস্তক্ষেপ বুলি ক'লে মানে আমি মেইনলি আমি দুটাই বুজি পাওঁ, যে তেওঁলোকে নিষেধাজ্ঞাটো জাৰি কৰে আৰু লগতে ক্ষতিপূৰণৰ ব্যৱস্থা ৰাখে, কাৰণ চিভিল আমাৰ লবিলাকত তেনেকুৱা ধৰণৰ পানিছমেণ্ট ছিষ্টেম যিহেতু নাথাকে, গতিকে আৰু এইখন আমাৰ সম্পূৰ্ণ চিভিল ল হয়, গতিকে আমাৰ মূলতঃ মানে আপোনাৰ ক্ষতিপূৰণ আৰু হস্তান্তৰ, এই দুটাই আমাৰ মানে আইনগত ব্যৱস্থা থাকে।
1: লীজৰ বিষয়ে আপুনি কৈছিলে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ বা কেনেকুৱা ধৰণৰ সুৰক্ষা থাকে কওকচোন।
0: হয়, এতিয়া লীজ বুলি ক'লে আমি যদি মানে ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি মানে সম্পত্তি স্থানান্তৰ আইনৰ অধীনত আমি যাওঁ, তেতিয়াহ'লে তেওঁলোকৰ যিটো অনুচ্ছেদ, যিটো 105 নম্বৰ যিটো ধাৰা, তাৰ মতে লীজ বুলি ক'লে যেতিয়া কোনোবা এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ নিৰ্দিষ্ট সময়ৰ বাবে যিকোনো এটা সম্পত্তি ব্যৱহাৰৰ অধিকাৰসমূহ প্ৰদান কৰিব আইনগতভাৱে, আৰু যাৰ বিনিময়ত তেওঁ ৰেণ্ট বা মূল্য তেওঁক দিয়া হয়, সেইটোক আমাৰ মানে লফুলি আমি লীজ বুলি কওঁ। আৰু লীজৰ ক্ষেত্ৰত দুটা পক্ষই থাকে, যেনেকৈ মৰ্টগেজত থাকে, আৰু তেওঁলোকৰ প্ৰথম যিজন মানে ভাড়াদাতা থাকে তেওঁলোকক লেজাৰ বুলি কোৱা হয়, আৰু যিজন ভাড়াতীয়া থাকে যালে দিয়ে তেখেতক লেজি বুলি কোৱা হয়। আৰু এইটো নিৰ্দিষ্ট সময় ডিউৰেশ্যনৰ কাৰণে দিয়া হয়, আৰু প্ৰতিদানত তেওঁলোকে ৰেণ্ট বা মানে ভাড়াটো লয়। আৰু এই লীজৰ ক্ষেত্ৰতো মৰ্টগেজৰ দৰে আইনগত ব্যৱস্থা, কোনোবাই যদি সেই চুক্তিসমূহ নামানে তেতিয়াহ'লে কি হ'ব পাৰে, আপোনাৰ ফৰফিচাৰ বুলি কোৱা হয়, মানে ভাড়াতীয়ে যদি চুক্তি ভংগ কৰে তেতিয়া লীজ বাতিল কৰা হয়। তাৰ উপৰিও নটিচ থাকে, নটিচৰ ব্যৱস্থা থাকে যে লীজ শেষ কৰিবলৈ আগতীয়া জাননী দিয়া বাধ্যতামূলক হয়, আৰু মাহেকীয়া লীজত সাধাৰণতে 15 দিনৰ নটিচ দিয়া হয়। আৰু ইয়াৰ উপৰিও যিখিনি আমাৰ চিভিল ৰেমেডিজ, মানে নিষেধাজ্ঞা হওক বা ক্ষতিপূৰণ হওক, সেইখিনি তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।
1: এতিয়া সম্পত্তি হস্তান্তৰ সম্পৰ্কীয় আইনখনৰ যিসমূহ গুৰুত্বপূৰ্ণ নীতি
0: হয়,
1: সেইসমূহৰ বিষয়েও আমি জানিবলৈ বিচাৰিম।
0: হয় হয়, গুৰুত্বপূৰ্ণ নীতি বুলি ক'লে ট্ৰান্সফাৰ

0: প্ৰপাৰ্টি এক্টত আমাৰ তিনিটা বিশেষ নীতিৰ কথা কৈছিলে। এটা আছিলে ডক্ট্ৰিন অফ ইলেকশ্যন বুলি কয়, যাৰ অৰ্থটো হৈছে যে এজন ব্যক্তিয়ে নিজৰ যিখিনি সম্পত্তি, ধৰক নিজৰ নহয় বেলেগৰ সম্পত্তি, সেইখিনি তেওঁ নিজৰ নোহোৱাকৈ হস্তান্তৰ কৰে, তেতিয়া সেই সম্পত্তিৰ যিজন মানে প্ৰকৃত মালিক, সেই প্ৰকৃত মালিকে সেই সম্পত্তি সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰে। যিজনে ধৰক নিজৰ নোহোৱাকৈ তেওঁ বিক্ৰী কৰিছে, তো সেই সম্পৰ্কে যিখিনি পিছত যিখিনি ব্যৱস্থা হ'ব সেইখিনি ক্ষেত্ৰত যিজন একচুৱেল অনাৰ থাকে তেখেতে তাৰ ব্যৱস্থাটো ল'ব পাৰিব। সেইটোক আমাৰ ডক্ট্ৰিন অফ ইলেকশ্যন বুলি কৈছে। ইয়াৰ উপৰিও আৰু দুটা আমাৰ নীতি আছে। এটা হৈছে আপোনাৰ ডক্ট্ৰিন অফ লিজ পেণ্ডেন্স বুলি কয়, যাৰ অৰ্থটো হৈছে যে মোকৰ্দমা চলি থকা সময়ত যদি এটা সম্পত্তি বিক্ৰী বা হস্তান্তৰ কৰা হয় তেতিয়াহ'লে সেই মানে পদ্ধতিটোৱে কি কৰিব নোৱাৰিব, যিটো আমাৰ অপজিট পাৰ্টি থাকিব, বিপৰীত পক্ষ থাকিব, তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিব। সেইটো এটা ইয়াৰ নীতি হয় মূলতঃ। আৰু শেষৰটো নীতি হৈছে ডক্ট্ৰিন অফ পাৰ্ট পাৰফৰ্মেঞ্চ। চ' ডক্ট্ৰিন অফ পাৰ্ট পাৰফৰ্মেঞ্চ বুলি ক'লে আমি বুজি পাওঁ যে যেতিয়া এজন ক্ৰেতা যোনে বস্তু এটা মানে কিনে, তেওঁ চুক্তি অনুসৰি যেতিয়া এটা সম্পত্তি দখল কৰিব, তেন্তে সেই সম্পত্তিটোত বিক্ৰেতাই পাছত অস্বীকাৰ কৰিব নোৱাৰিব যে তেওঁ কিনিছিলে কিন্তু তেওঁ কিনা নাই, সেনেকুৱা ধৰণৰ তেওঁ কথা ক'ব নোৱাৰিব। যদিও আনুষ্ঠানিক প্ৰক্ৰিয়াটোত যদিও সম্পূৰ্ণ নহয়, তথাপিতো ক্ৰেতাৰে এটা বস্তু কিনাৰ পাছত হঠাতে এজন বিক্ৰেতাই ক'ব নোৱাৰিব যে তেওঁ বস্তুটো কিনা নাই, মানে অস্বীকাৰ কৰিব নোৱাৰিব। সেনেকুৱা কিছুমান মানে ইয়াত কিছুমান নীতি হিচাপে দিয়া আছে, সেই নীতিসমূহ এপ্লাই কৰি পেলাই ডক্ট্ৰিনছখিনি যাতে মানে ভালকৈ ব্যৱহাৰ হয়, সেই ব্যৱহাৰ কৰি ট্ৰান্সফাৰ প্ৰপাৰ্টি যিখিনি লিগেল প্ৰভিজনছ সেইখিনি এপ্লাই কৰা হয়। সেইখিনি মূলতঃ ইয়াৰ নীতি হয়।
1: ইমানখিনি গুৰুত্বপূৰ্ণ কথা যিহেতু এই আইনখনত সন্নিৱিষ্ট হৈ আছে, গতিকে এই আইনখনৰ যিখিনি গুৰুত্ব সেইখিনিৰ বিষয়ে আমাৰ শ্ৰোতাসকলক বুজাই কওকচোন।
0: হয়, আমি যদি গুৰুত্বৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ। যেনেকৈ ধৰক এ নামৰ এজন ব্যক্তিয়ে নিজৰ ঘৰ এটা বি নামৰ এজন ব্যক্তিলৈ ধৰক বিক্ৰী কৰিছে, গতিকে আইনী নিয়ম অনুসৰি মালিকনাও কিন্তু সেই বিজনলৈ লগে লগে হস্তান্তৰ হৈ যাব। চ' এইটো হৈছে এই আইনখনৰ প্ৰধান বৈশিষ্ট্য, আৰু এই আইনখনে এই বস্তুটো নিয়ন্ত্ৰণ কৰে। ধৰক মই আপোনাৰ পৰা এটা বস্তু কিনিছোঁ, লগে লগে মোৰ আইনীভাৱে সেই বস্তুটোৰ ওপৰত মোৰ অধিকাৰটো আহি যাব, সেইটো হৈছে এই আইনখনৰ বৈশিষ্ট্য। আৰু গুৰুত্ব বা ইম্পৰ্টেঞ্চ বুলি ক'বলৈ হ'লে সম্পত্তিৰ ওপৰত যিখিনি আইনী সুৰক্ষা সেইখিনি মানে আমাৰ যিকোনো এখন আমি আইনত বিচাৰি নাপাওঁ, যিহেতু এইটো অচল সম্পত্তিৰ কথা কৈছে, ইমভেবল প্ৰপাৰ্টি, যিবিলাক আমি ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ, যিবিলাক আমি চলাচল কৰিব নোৱাৰোঁ, মুভমেণ্ট কৰিব নোৱাৰোঁ, গতিকে বিশেষকৈ ইমভেবল প্ৰপাৰ্টিৰ ওপৰত তেনেকুৱা ধৰণৰ লিগেল ৰাইটছ থকা এইখন এখন বহুত দৰকাৰী আৰু গুৰুত্ব আইন, যিখন আমাৰ মাজত 1800 চনৰ পৰাই বলবৎ হৈ আহিছে, আৰু এই আইনখনে খুব ধুনীয়াকৈ গোটেই বস্তুখিনি আমাৰ মাজত সন্নিৱিষ্ট কৰি ৰাখিছে। আৰু এই আইনখনৰ যিখিনি আমাৰ সন্নিৱিষ্ট যিখিনি অংশ সেইখিনি যদি কোনোবাই ভংগ কৰে, আইনীভাৱে তেওঁলোকে ধৰক সেইখিনি অৱমাননা কৰিছে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, তেওঁ আদালতৰ সন্মুখলৈ যাব লগা হ'ব পাৰে, আৰু তেওঁৰ ওপৰত দুটা ধৰণৰ শাস্তি বিহিত হ'ব পাৰে। এটা হৈছে তেওঁৰ ওপৰত নিষেধাজ্ঞা জাৰি হ'ব পাৰে, আৰু তেওঁৰ ওপৰত ক্ষতিপূৰণ লাগু হ'ব পাৰে। সেই দুটা ইয়াৰ মানে দুটা প্ৰধান গুৰুত্ব আৰু। হয়,
1: নিশ্চয় শ্ৰোতাসকলে গম পালে যে সম্পত্তি হস্তান্তৰ আইনখনত যিসমূহ নীতি সন্নিৱিষ্ট হৈ আছে কেনেধৰণে তেওঁলোকে ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে, আৰু যদি কোনো প্ৰকাৰে তেওঁলোকৰ যি অধিকাৰ সেয়া ব্যাঘাত জন্মে তেতিয়া আইনৰ সুৰক্ষাও এই আইনখনে প্ৰদান কৰিছে। এতিয়া আহোঁ বৌদ্ধিক সম্পত্তি অধিকাৰ, এই বিষয়ে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। এই আইনখনৰ বিষয়ে কওকচোন, এই আইনখনৰ অৰ্থনো কি, বৌদ্ধিক সম্পত্তি অধিকাৰ বুলিলেনো আমি কি বুজো, এইখিনিৰ বিষয়ে কওক।
0: হয়, বৌদ্ধিক সম্পত্তি অধিকাৰ, যিটো আমি ইংৰাজীত কওঁ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, কিছুমানে শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰে IPR বুলি কয়। চ' ইয়াৰ অৰ্থ হৈছে যে মানুহৰ বুদ্ধি আৰু সৃষ্টিশীলতাৰ ফলত যিখিনি সৃষ্টি হয় সেই সৃষ্টি হোৱা বস্তুসমূহৰ ওপৰত থকা তেওঁলোকৰ আইনী অধিকাৰ। আৰু IPR হৈছে এনে এক অধিকাৰ যিয়ে সেই সৃষ্টিকৰ্তাক নিজৰ সৃষ্টি যেনে লিখা, আৱিষ্কাৰ বা কিবা এটা ডিজাইন কৰা, কিবা এটা চিন নতুনকৈ উলিওৱা বা বিক্ৰী বা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সেই সকলোসমূহৰ ওপৰত কি কৰে, অধিকাৰ দিয়ে। গতিকে এই বৌদ্ধিক সম্পত্তিৰ অধিকাৰ বহুত দৰকাৰী বৰ্তমান সময়ত, কাৰণ মানুহৰ মাজত কি হয় আজিকালি চুৰি হয়, মানুহৰ সৃষ্টিবিলাক বেলেগে চুৰি কৰিব পাৰে বা মানুহৰ সৃষ্টিটোক বেলেগে বেলেগ হিচাপে ব্যৱহাৰ কৰিব পাৰে। চ' সেইখিনি যাতে কৰিব নোৱাৰে সেইটো কাৰণে এই বৌদ্ধিক সম্পত্তি অধিকাৰ আমাক দিয়া হৈছে, য'ত তেওঁলোকৰ সেই সৃষ্টিসমূহ আইনগতভাৱে তেওঁলোকে ৰাখিব পাৰে।
1: এতিয়া বৌদ্ধিক সম্পত্তিৰ

0: অধিকাৰৰ যিসমূহ প্ৰকাৰ সেইসমূহৰ বিষয়ে বুজাই কওকচোন।
1: হয়, আপোনাক ইতিমধ্যে কৈছোঁ যে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ বুলি ক'লে আমি মূলতঃ এইটো বস্তু বুজি পাওঁ যে এজন মানুহে যেতিয়া নিজৰ সৃষ্টি কৰে, নিজৰ কৰ্মৰ দ্বাৰা এটা নতুন বস্তু ওলায়, সেই সকলোখিনি বস্তু তেওঁ আইনগত মৰ্যাদা লাভ কৰে। কিন্তু সেই বৌদ্ধিক সম্পত্তিৰো কিছুমান প্ৰকাৰ থাকে, আপুনি যিহেতু প্ৰশ্নটো কৰিছে, গতিকে সেই বৌদ্ধিক সম্পত্তিৰ প্ৰকাৰসমূহৰ ভিতৰত প্ৰথমতে আমি ক'ব লাগিব কপিৰাইট। কপিৰাইট বুলি ক'লে আমি কি বুজি পাওঁ যে এজন মানুহৰ সংগীত, তেওঁৰ সাহিত্য, তেওঁ ছবি, চিনেমা বা কোনোবা ছফ্টৱেৰ আদি যোনে সুৰক্ষা দিয়ে সেইটো কপিৰাইট বুলি কোৱা হয়। আৰু এই কপিৰাইটখন আমাৰ ভাৰতবৰ্ষত নিয়ন্ত্ৰণ কৰে কপিৰাইটছ এক্ট 1957, মানে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ভিতৰতো কিছুমান আমাৰ এক্ট থাকে। এইটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছেই মানে গোটেই বস্তুটো তত্বাৱধান কৰে। তেওঁলোকৰ ভিতৰত কপিৰাইট এক্টখনে মূলতঃ কপিৰাইটছ যিখিনি হয়, যিখিনি এজন মানুহৰ সাহিত্য, সংগীত, ছবি, চিনেমা ইত্যাদিৰ লগত জড়িত যিখিনি বস্তু, সেই বস্তুখিনি সুৰক্ষা কৰিব। এইটো এটা হৈছে ইয়াৰ প্ৰকাৰ। ইয়াৰ দ্বিতীয়তে এটা অন্য প্ৰকাৰ হৈছে পেটেণ্ট। পেটেণ্ট বুলি কয়, আপোনালোকে নিশ্চয় শুনিছে, পেটেণ্ট বুলি ক'লে আমি বুজি পাওঁ যে নতুন আৱিষ্কাৰ। যেতিয়া আমাৰ এটা নতুন আৱিষ্কাৰ হয়, যিটো বস্তু আগতে কোনো মানুহে আৱিষ্কাৰ কৰা নাই, কোনো মানুহে সেই বিষয়ে নাজানে, সেনেকুৱা ধৰণৰ বস্তু যেতিয়া এটা আৱিষ্কাৰ হ'ব, তেতিয়া সেই বস্তুটো পেটেণ্ট বুলি কোৱা হয়, মানে তেখেতে পেটেণ্ট ৰাইটটো অকুপাই কৰে। আৰু সেই পেটেণ্টৰ যিখিনি বস্তু সেইখিনি নিয়ন্ত্ৰণ কৰিব আমাৰ পেটেণ্ট এক্ট 1970, সেইখন এখন এক্ট হয়, যিখন এক্টৰ আণ্ডাৰত আমাৰ গোটেই পেটেণ্ট কি হয়, তেখেত তেওঁলোকৰ ৰাইটছসমূহ কেনেকৈ, তেওঁলোকে কিমান দিনলৈকে পেটেণ্টটো এপ্লাই কৰিব পাৰিব, ধৰক আপুনি এটা বস্তু আজি আৱিষ্কাৰ কৰিছে, সেইটো কিমান বছৰলৈকে পেটেণ্টটো আপুনি পাব। সো আমাৰ সেই যিখন পেটেণ্ট এক্ট আছে তাত লিখা আছে যে 20 বছৰলৈকে আপুনি এটা নতুন বস্তু সৃষ্টি কৰিছে, সেই সৃষ্টি হোৱাৰ বস্তুটো আপুনি 20 বছৰলৈকে পেটেণ্টটো আপুনি লাভ কৰিব পাৰিব। তাৰমানে আপোনাৰ সৃষ্টিটো নতুন যিহেতু, সেই নতুন সৃষ্টিটো আপোনাৰ 20 বছৰলৈকে সেই বস্তুটোৰ আপোনাৰ পৰিসীমাটো থাকিব। সো তাৰ উপৰিও আমাৰ আছে ট্ৰেডমাৰ্ক, যিটো ট্ৰেডমাৰ্ক বুলি কোৱা হয়, যেনেকে ব্ৰেণ্ডৰ নাম, কিছুমান লগ' কিছুমান চিন আদি কি হয়, সেইবিলাক সুৰক্ষা কৰে ট্ৰেডমাৰ্ক। যিকোনো এটা বস্তুত কিছুমান আমাৰ স্পেচিফিক আমাৰ কিছুমান কি থাকে, ব্ৰেণ্ড নেম থাকে, কিছুমান আমাৰ লগ' থাকে যিটো আমি কপি কৰিব নোৱাৰোঁ। এতিয়া ধৰক যেনেকৈ আমাৰ কিছুমান আমাৰ ব্ৰেণ্ডেড কোম্পানী, যেনেকৈ আমাৰ বাটা হওক, সেই বাটাটো বাটা ব্ৰেণ্ডেই হয়, সেইটো বেলেগে চুৰ কৰি পেলাই আকৌ বেলেগ এটা বাটা কৰিব নোৱাৰে, সেইটো হৈছে তেওঁলোকৰ ট্ৰেডমাৰ্ক, মানে এইটো এটা তেওঁলোকৰ মাৰ্ক হয়, যিটো আমাৰ ট্ৰেডমাৰ্ক এক 1999খনে আমাৰ নিয়ন্ত্ৰণ কৰি আহিছে। আৰু এই ট্ৰেডমাৰ্কৰ উপৰিও ডিজাইন বুলি এটা প্ৰকাৰ আছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ। চ' সেই ডিজাইন বুলি ক'লে আমি যেনেকৈ এটা বস্তুৰ আকাৰ হওক, আৰ্হি হওক, বা ৰং বা ডিজাইন, সেই সকলোবিলাক সুৰক্ষা কৰে। আৰু তেওঁলোকক সুৰক্ষা কৰিব ডিজাইন এক 2000, সেইখন 2000 চনত অহা এখন আইন হয়, সেই আইনখনে সেই ডিজাইনসমূহ সুৰক্ষা কৰিব। তাৰ উপৰিও আমাৰ আছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, যিটো আমাৰ GI টেগ বুলি কোৱা হয়, সেইটো চাগে আপোনালোকে সকলোৱে শুনিছেই, যিটো আমি অসমীয়াত ভৌগোলিক চিন বুলি কওঁ। যেনেকৈ আমাৰ এখন নিজৰ এখন ঠাইৰ এটা বিশিষ্ট বস্তু বা এটা বিশেষ বস্তু যিটো আমাৰ সেই ঠাইখনক প্ৰতিনিধিত্ব কৰে, চ' সেনেকুৱা ধৰণৰ বস্তুবিলাকক ভৌগোলিক চিন প্ৰদান কৰিব, GI টেগ ৰিকগনিশ্যন পায়। চ' বৰ্তমান আমাৰ 2025 চনত যিটো আমাৰ অসমীয়া মানুহৰ পৰম্পৰাগত যিখিনি আমাৰ গহনা, সেই গহনাই GI টেগ লাভ কৰিছিলে। গতিকে সেই GI টেগটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰস্পেকশ্যন এক্ট 1999, মানে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ বুলি কোৱা হয়, সেই এখনে নিয়ন্ত্ৰণ কৰে। আৰু আমাৰ অসমৰ ভোট জলকীয়া, তাৰপিছতে আপোনাৰ বড়োসকলৰ কিছুমান তেওঁলোকৰ পৰম্পৰাগত কিছুমান সাজপাৰ, সেই সকলোবিলাক বস্তুৱেও GI ৰিকগনিশ্যন লাভ কৰিছে। মানে কোনোবা এটুকুৰা নিৰ্দিষ্ট অঞ্চলৰ এনেকুৱা কিছুমান বস্তু, যিখিনি বস্তু তেওঁলোকৰ সেই জেগাখিনিক প্ৰতিনিধিত্ব কৰে, সেনেকুৱা ধৰণৰ বস্তুত কি হয়, তেওঁলোকে সেই GI ৰিকগনিশ্যনটো লাভ কৰে। আৰু মূলতঃ সেই গোটেই বস্তুখিনি কি কৰে, IPR মানে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছে গোটেইখিনি বস্তু প্ৰতিনিধিত্ব কৰে।
0: এতিয়া এই আইনখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি জানিবলৈ
1: বিচাৰিম। হয় হয়, বৈশিষ্ট্য বুলি ক'লে আমি মূলতঃ ক'ব লাগিব যে এই যিখন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ হয়, তেওঁলোকে কি কৰে, সীমিত সময়ৰ বাবে সেই অধিকাৰসমূহ দিয়ে। তাৰ উপৰিও এই অধিকাৰসমূহ বিক্ৰী বা হস্তান্তৰৰ কাৰণে, ধৰক যেনেকৈ কপিৰাইট দিয়া হয়, পেটেণ্ট দিয়া হয়, ট্ৰেডমাৰ্ক থাকে, আমাৰ ডিজাইন থাকে, সেই সকলোবিলাক অধিকাৰ কি কৰা হয়, তেওঁলোকে যাতে আকৌ বিক্ৰী কৰিব নোৱাৰে, হস্তান্তৰ কৰিব নোৱাৰে, সেইখিনি এই এখনৰ বৈশিষ্ট্য। আৰু এইবিলাক কি হয়, টেৰিটৰিয়েল হয়, দেশভিত্তিক হয়। হয়, এইখিনি মানে আইনখনৰ বৈশিষ্ট্য বুলি
0: নিজৰ দেশৰ ভিতৰত সুৰক্ষা লাভ কৰে,
1: হয়, এইখিনি টেৰিটৰিয়েল বুলি কোৱা হয়। আৰু আৰু ইয়াৰ উপৰিও তেওঁলোকৰ কিছুমান বিশেষ উদ্দেশ্যও আছিলে। উদ্দেশ্য হিচাপে আমি ক'ব লাগিব যে সৃষ্টিশীলতা, যোনে সৃষ্টি কৰে বা আৱিষ্কাৰ কৰে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে

0: এখন আমাৰ আহিছিলে, তাৰ উপৰিও সৃষ্টিকৰ্তাই যাতে আৰ্থিক লাভ কৰে, কাৰণ তেওঁ এটা এনেকুৱা সৃষ্টি কৰিছে যিটো সৃষ্টি আপুনি বা মই কৰা নাই, তেওঁৰ প্ৰথম সৃষ্টি, গতিকে সেই সৃষ্টিটোৰ পৰা যাতে তেওঁ আৰ্থিক লাভ নিশ্চিত হয় সেইকাৰণেও এই আইনখন প্ৰযোজন কৰা হৈছিলে, আৰু কোনো ধৰণৰ যাতে অবৈধ নকল বা ব্যৱহাৰ নহয়। যেনেকৈ আমি গম পাওঁ যে বেলেগৰ গানসমূহ কিছুমানে কি কৰে, কপি কৰে, নকল কৰে, চ' এইসমূহ কি হৈছিলে, অবৈধভাৱে এই গোটেই বস্তুটো আগতে নাছিলে, কিন্তু যেতিয়াৰ পৰা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আহিছে, কপি ৰাইট এক্ট আহিছে, তেতিয়াৰ পৰা বস্তুখিনি যিমান যি হ'লেও অকণমান সংযত সুৰক্ষিত হৈছে, হয়। চ' সেইখিনি এই আইনখনৰ বৈশিষ্ট্য লগতে উদ্দেশ্যও হয়।
1: বহুখিনি কথা সামৰি যিহেতু এই আইনখন বনোৱা হৈছে, এতিয়া ইয়াৰ আৱশ্যকীয়তা বা ইম্পৰ্টেঞ্চ এইখিনিৰ বিষয়ে আমি অকণমান বিশদভাৱে জানিবলৈ বিচাৰিছোঁ।
0: ইম্পৰ্টেঞ্চ বুলি ক'লে আমি মূলতঃ ক'ম যে অৰ্থনৈতিক উন্নয়নত ই সহায় কৰে, কাৰণ পেটেণ্ট এটা আৱিষ্কাৰ হোৱাৰ পাছত সেই পেটেণ্টটোত তেওঁ অৰ্থনৈতিক স্বাৱলম্বিতা থাকিব, তাৰপিছত গৱেষণা বা উদ্ভাৱনো বৃদ্ধি কৰে, কাৰণ এইটো এটা ইন'ভেশ্যন হয়, নভেলটি হয়, কাৰণ ইন'ভেশ্যন মানে যিটো গৱেষণা কৰে এজন মানুহে বহুত সময় ত্যাগ কৰি পেলাই এটা নতুন বস্তু সৃষ্টি কৰে, গতিকে এই বস্তুটোৱে সেই উদ্ভাৱন আৰু গৱেষণাটো বৃদ্ধি কৰে, কাৰণ তেওঁ পেটেণ্ট তেতিয়াহে পাব যেতিয়া তেওঁ নতুন এটা সৃষ্টি কৰিব, নতুন এটা উদ্ভাৱন কৰিব, গতিকে গৱেষণা আৰু উদ্ভাৱন ই বৃদ্ধি কৰিব, আৰু লগতে সৃষ্টিকৰ্তাৰ যিখিনি অধিকাৰ, তেওঁলোকৰ যিখিনি সৃষ্টিশীলতা বা আৱিষ্কাৰ, সেই সকলোখিনিক অধিকাৰ সুৰক্ষিত কৰে। গতিকে ইয়াৰ আগতেতো মানুহৰ মাজত যিখিনি সৃষ্টি হৈছিল বা যিখিনি আৱিষ্কাৰ হৈছিল সেইখিনি আইনগতভাৱে সুৰক্ষা দিবলৈ তেনেকুৱা ধৰণৰ কোনো আমাৰ আইন আমি হয়তো দেখা পোৱা নাছিলোঁ। বিভিন্ন ধৰণৰ আমাৰ মাজত আইন আছে, কিন্তু মানুহৰ সৃষ্টি বা সৃষ্টিশীলতাক বিশেষভাৱে সুৰক্ষা দিবৰ কাৰণে এই আইনখন আমাৰ বাবে বহুত দৰকাৰী আৰু আৱশ্যকীয় বুলি মই ভাবোঁ। গতিকে এইখিনি ইয়াৰ প্ৰধান মানে আৱশ্যকতা আৰু।
1: হয়, এতিয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে কপিৰাইট সম্পৰ্কে, এতিয়া এই কপিৰাইট সম্পৰ্কে অকণমান বহলাই কওকচোন যাতে আমাৰ শ্ৰোতাসকল উপকৃত হয়।
0: হয় হয়, কপিৰাইট বুলি ক'লে আমি যদি বহলভাৱে চাবলৈ যাওঁ তেতিয়া আমি ক'ব পাৰিম যে ধৰক সাহিত্যিক এজন বা কোনোবা এজন সৃষ্টিকৰ্তাই যেতিয়া নিজৰ সৃষ্টিৰ ওপৰত তেওঁ কিবা এটা একচেটীয়া অধিকাৰ লাভ কৰে, তেতিয়াহ'লে সেই একচেটীয়া অধিকাৰটো কপিৰাইট থাকিব, আৰু ই সৃষ্টিকৰ্তাক কি কৰে, বিভিন্ন ক্ষেত্ৰত অনুমতি দিয়ে, যেনেকৈ ধৰক কপি কৰা, প্ৰকাশ কৰা বা বিক্ৰী কৰা, প্ৰচাৰ কৰা, অনুবাদ কৰা বা ৰূপান্তৰ কৰা, এই সকলোবিলাক বস্তু কি কৰে, এই মানে কপিৰাইটটোৱে অনুমতি দিয়ে। আৰু এই কপিৰাইটৰ মানে উদ্দেশ্যই হৈছে যে সৃষ্টিশীলতাক উৎসাহিত কৰা, লগতে যিসকল আমাৰ লেখক আছে, শিল্পী আছে, তেওঁলোকৰ সেই অধিকাৰসমূহ সুৰক্ষা কৰা, তেওঁলোকক লগতে কিছুমান আৰ্থিক লাভৰ বাবেও নিশ্চিত কৰা, আৰু আমাৰ যিখিনি সংস্কৃতি বা জ্ঞান সেই সকলোখিনি বস্তু বিস্তাৰ কৰা। গতিকে কপিৰাইটৰ বিষয়বস্তুটোৱে মানে কি হয় যে তেওঁলোকে বহুতখিনি কাম সুৰক্ষা কৰে। যেনেকৈ এজন সাহিত্যিকৰ কামখিনি কেনেকুৱা হয়, তেওঁলোকৰ লিটাৰেৰী ৱৰ্ক, যেনেকৈ তেওঁলোকে কিতাপ লিখে, তেওঁলোকে নিবন্ধ লিখে, তেওঁলোকে কম্পিউটাৰ প্ৰগ্ৰেম কিছুমান তেওঁলোকে ইনষ্টল কৰে, সেই সকলোখিনি বস্তুক সুৰক্ষা প্ৰদান কৰে। যেনেকৈ কিছুমান ড্ৰামাটিক ৱৰ্ক থাকে, যোনে নাট্যকাৰসকলে যেনেকৈ তেওঁলোকে নাটক লিখে, স্ক্ৰিপ্ট লিখে, সেই সকলোখিনি বস্তুত তেওঁলোকে কেনেকৈ প্ৰটেকশ্যন পাব, কাৰণ ধৰক আপুনি আজি এখন নাটক লিখিলে, মই নাটকখনৰ স্ক্ৰিপ্টটো লৈছোঁ, লৈ পেলাই মইতো সেইখন নিজেও কপি কৰি আকৌ বেলেগকৈ আমি মই ব্যৱহাৰ কৰিব পাৰোঁ, গতিকে আপোনাৰ সুৰক্ষাটো ক'ত থাকিলে? গতিকে সেই কপিৰাইট অহাৰ পাছত আপোনাৰ সেই বস্তুখিনিত কি হয়, এটা ৰাইট আপুনি পাব, এটা অধিকাৰ পাব। যেনেকৈ সংগীতৰ কিছুমান কাম, মিউজিকেল ৱৰ্কছ কিছুমান, মানুহে এটা গীত গালে, এটা সুৰ দিলে, কিন্তু সেই সুৰটো যদি মই নকল কৰি পেলাই মোৰ এটা গীতত মই ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেইটো কি হ'ব, কপিৰাইট ভায়লেশ্যন কৰা বুলি ক'ব, যিটো আমাৰ বৰ্তমান খুব হৈ আছে। তাৰ উপৰিও কিছুমান আৰ্টিষ্টিক ৱৰ্ক থাকে, যেনেকৈ ধৰক এজন মানুহে এটা এখন পেইণ্টিং বনালে, কিবা এটা ডিজাইন বনালে, মানে চিত্ৰ আঁকিলে, ছবি আঁকিলে, এটা ডিজাইন দিলে, সেই বস্তুখিনিতো তেওঁ প্ৰটেকশ্যন থাকিব, মানে কপিৰাইটটোৱে আমাক প্ৰটেকশ্যন দিয়ে। আৰু চিনেমেটোগ্ৰাফি, ফিল্ম বা ভিডিঅ', সেইবিলাকৰ ক্ষেত্ৰতো কি কৰে, কপিৰাইটছ থাকিলে মানে সেইখিনিত প্ৰটেকশ্যন পায়। আৰু তাৰ উপৰিও আমাৰ কিছুমান যেনেকৈ ছাউণ্ড ৰেকৰ্ডিংছ হয়, গানৰ ৰেকৰ্ডিংছ হয়, সেইখিনিতো কি হয়, সেই মানুহজনে কি কৰে, কপিৰাইট লাভ কৰে। আগতে সেনেকুৱা ধৰণৰ কোনো ধৰণৰ কনচেপ্ট নাছিলে, কিন্তু বা মানুহৰ মাজত সজাগতাৰ অভাৱ আছিলে যে সেই বস্তুটোত কপিৰাইট থাকে। এতিয়া ধৰক আপুনি এটা গান গাইছে, গানটো মোৰ ভাল লাগিছে, সেই গানটো মই মোৰ গানত ব্যৱহাৰ কৰিলোঁ, বা আপোনাৰ শব্দখিনি বা আপোনাৰ সুৰখিনি মই চুৰ কৰিলোঁ, কিন্তু আপুনি মোৰ ওপৰত কেনেকৈ কেছ দিব? তাৰ কাৰণেতো আপোনাক এটা ছিষ্টেম লাগিব বা আপোনাক এটা তেনেকুৱা ধৰণৰ ৱে লাগিব। চ' তাৰ কাৰণে আমাৰ যিখন কপিৰাইট এক্ট আছে, আপুনি এতিয়া ধৰক সজাগ নাগৰিক, গতিকে আপুনি ক'ব পাৰে যে আপুনি আহি পেলাই মোক ক'ব পাৰে যে তুমি মোক কপিৰাইটটো ভায়লেট কৰিছা, কিন্তু এজন নজনা এজন ব্যক্তিয়েতো গম নাপাব যে তেওঁৰ সেই গানটো বা তেওঁৰ সেই কলিটোৰ ওপৰত তেখেতৰ কি আছিলে, কপিৰাইট আছিলে। বহুতৰ লগত তেনেকুৱা ঘটনা হয়তো ঘটিও গৈছে, তেওঁলোকে গম নাপায়, কিন্তু সেই কপিৰাইট অহাৰ পাছত আমি ক'ব পাৰিম যে সেই কপিৰাইট মানে ভায়লেট হৈছে। আৰু কপিৰাইটৰ কি হয়, সময়সীমাও থাকে, ধৰক কিছুমানৰ জীৱন জোৰা থাকে, কিছুমানৰ 60

0: বয়সলৈকেও সেই কপিৰাইটটো থাকে, ধৰক আপোনাৰ সৃষ্টিটোত বা
1: হয়
0: আপোনাৰ সংগীতটোত সেনেকুৱা ধৰণৰ থাকে। আৰু এই কপিৰাইটৰ কি হ'ব পাৰে, ধৰক আপোনাক মই যিটো ক'লোঁ, ধৰক আপোনাৰ সংগীতটো মই চুৰ কৰিছোঁ, আপুনি আহি পেলাই মোক ভাৰ্বেলি ক'লে যে তুমি মোৰ কপিৰাইটটো ভায়লেট কৰিছা, গতিকে তাৰ কাৰণেতো নিশ্চয় কিবা এটা আমাৰ থাকিব লাগিব আইনত, কাৰণ আপুনি মোক মুখেদি ক'লে আৰু মই ভয় খাইছোঁ বা নাই খোৱা ধৰক। কিন্তু সেই বস্তুটোৰ কি হয়, আইনগতও কিছুমান সমাধান থাকে, যেনেকৈ কোনোবাই যদি সেই কপিৰাইটটো উলংঘা কৰে তেতিয়াহ'লে তেওঁ দেৱানী প্ৰতিকাৰ হিচাপে তেওঁৰ ওপৰত নিষেধাজ্ঞা, মানে যিটো ইনজাংচন বুলি কোৱা হয় কোৰ্টৰ ভাষাত, চ' নিষেধাজ্ঞা জাৰি হ'ব পাৰে, তেওঁ পুনৰ সেইটো আৰু ব্যৱহাৰ কৰিব নোৱাৰিব আৰু লগতে তেওঁ ক্ষতিপূৰণ দিব লাগিব যিহেতু তেখেতে ইমানখিনি কৰিলে। তাৰ উপৰিও যদি ফৌজদাৰীলৈ আমি গুচি যাওঁ, ক্ৰিমিনেলি আমি বস্তুটো চাওঁ, তেতিয়াহ'লে হয়তো জেলো হ'ব পাৰে, ইম্প্ৰিজনমেণ্টো থাকিব পাৰে আৰু লগতে মানে ইম্প্ৰিজনমেণ্ট উইথ যিটো ফাইন ছিষ্টেম সেইটোও হ'ব পাৰে।
1: ইমানখিনি সুৰক্ষা প্ৰদান কৰিছে। এতিয়া কপিৰাইট সম্পৰ্কে আমি জানিলোঁ, এতিয়া আহিছোঁ পেটেণ্ট সম্পৰ্কে। আপুনি ইতিমধ্যে কৈছে কিছু কথা, তথাপিও অলপ বহলাই এই বিষয়ে কওকচোন।
0: হয় হয়, মানে পেটেণ্ট বুলি ক'লে আমি কোনো এটা নতুন আৱিষ্কাৰ, ধৰক এই পেইণ্টটো আগতে ওলোৱা নাছিলে, পেইণ্টটো মই উলিয়ালোঁ, গতিকে সেই বস্তুটো মই এটা নতুন ইন'ভেশ্যন, নতুন মানে এটা সৃষ্টি যিটো আগতে কেতিয়াও হোৱা নাই বা কোনো শুনা নাই, তেনেকুৱা এটা যেতিয়া সৃষ্টি কোনোবা এজন ব্যক্তিয়ে কৰিব তেতিয়া সেই বস্তুটোৰ ওপৰত তেওঁ পেটেণ্ট লাভ কৰা বুলি কোৱা হয়। আৰু সেই নতুন আৱিষ্কাৰৰ ওপৰত চৰকাৰে তেখেতক এটা একচেটীয়া অধিকাৰ দিয়ে, আৰু এই অধিকাৰে কি কৰে, যিজন আৱিষ্কাৰক, সেই আৱিষ্কাৰজনক অনুমতি দিব যে তেওঁ সেই পেটেণ্টটো তেওঁ ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, তেওঁ তাৰ পৰা যদি কিবা উৎপাদন হয়, কিবা তেওঁ আৰু কিবা লাভ হয়, তেওঁ সেইখিনি কৰিবলৈও তেওঁ পাৰ্মিশ্যন পাব। তাৰ উপৰিও তেওঁ পেটেণ্টটো তেওঁ বিক্ৰীও কৰিব পাৰিব দৰকাৰ কাৰণে, কাৰণ তেওঁ সেইটো নিজৰ সৃষ্টি, নিজৰ ইন'ভেশ্যন, তেওঁ নিজৰ সম্পূৰ্ণ তাত তেওঁৰ অধিকাৰ থাকিব। আৰু তেওঁ সেই পেটেণ্টটো ব্যৱহাৰ কৰিবৰ কাৰণে বেলেগক যদি তেওঁ বিচাৰে তেওঁ অনুমতি দিব পাৰিব, কিন্তু তেওঁৰ অনুমতি অবিহনে তেওঁ পেটেণ্টটো বেলেগে ল'ব নোৱাৰিব। আৰু পেটেণ্ট এক্ট যিখন আমাৰ আছে 1970, তাত কিছুমান আমাৰ কথা লিখা আছিলে যে এনে আৱিষ্কাৰসমূহে কি কৰে, পেটেণ্ট পাবলৈ হ'লে আমাৰ কিছুমান মানে তেওঁ ধৰক পেটেণ্ট এটা সহজতে মানুহে নাপায়। আজিকালি আমাৰ কি হয়, আমি যিবিলাক চৰকাৰী আবেদন কৰোঁ বা আমি কিবা এটা জব যেতিয়া এপ্লাই কৰিবলৈ যাওঁ বা আমি ক'ৰবাত যদি হায়াৰ ষ্টাডিজৰ কাৰণেও যাওঁ, আমাৰ তাত লিখা থাকে যে ডু ইউ হেভ এ পেটেণ্ট, তাত মানে আমাৰ এটা এক্সট্ৰা পইণ্ট থাকে। যেনেকৈ আমি ধৰক ৰিচাৰ্চ পাব্লিকেশ্যন কৰাৰ কাৰণে আমি মাৰ্কছ পাওঁ, PhD কৰাৰ কাৰণে মাৰ্কছ পাওঁ, তেনেকৈ আজিকালি আমাৰ এটা এক্সট্ৰা কলম থাকে যে পেটেণ্ট, ডু ইউ হেভ এনি পেটেণ্ট। গতিকে পেটেণ্ট এটা থাকিলে আপুনি এক্সট্ৰা হয়তো 2-3 marks আপুনি ইণ্টাৰভিউ কাৰণে পাব পাৰে। গতিকে সেই পেটেণ্টটো কিন্তু হঠাতে এনেকুৱা নহয় যে আপুনি কিবা এটাই আনিলে বা কিবা এটা আপুনি দেখুৱালে যে এইটো মোৰ পেটেণ্ট। পেটেণ্ট হ'বৰ কাৰণে কিন্তু আপোনাৰ বস্তুটোত কি থাকিব লাগিব, নভেলটি থাকিব লাগিব, মানে নতুনত্ব, যিটো বস্তু আগতে কেতিয়াও প্ৰকাশ হোৱা নাই, আৰু তাৰ মানে যিটো উদ্ভাৱনী যিটো পদক্ষেপ, যিটো ইনভেণ্টিভ ষ্টেপ, মানে সাধাৰণ মানুহে সহজতে মানে ভাবিব নোৱাৰে যিটো বস্তু, কাৰণ গৱেষণা এটা বা ৰিচাৰ্চ এটা সকলো কাৰণে সম্ভৱ নহয়। গতিকে ইনভেণ্টিভ ষ্টেপ এটা কি হয়, যাতে সাধাৰণ মানুহে যিটো সহজতে ভাবিব নোৱাৰে, আপুনি সেনেকুৱা ধৰণৰ এটা উদ্ভাৱনী পদক্ষেপ লৈ পেলাইহে আপুনি পেটেণ্টটো আৱিষ্কাৰ কৰিব পাৰিব। আৰু সেই পেটেণ্টটো কি হ'ব লাগিব, ব্যৱহাৰযোগ্য হ'ব লাগিব, এনেকুৱা ধৰণৰ বস্তু হ'লে নহ'ব যিটো বস্তু ইউজলেছ বা কোনো ধৰণৰ তাৰ ব্যৱহাৰ নাই, অৰ্থহীন, সেনেকুৱা নহ'ব। এইখিনি হৈছে মানে পেটেণ্ট এটা পাবৰ কাৰণে যিখিনি আমাৰ পেটেণ্ট এক্ট 1970 যিখিনি বস্তু আমাক ধৰি দিছে, মানে আইনৰ যিখিনি মানে যিখিনি আইনগত কথা আৰু এক্টখনৰ মতে সেই পেটেণ্ট লাভ কৰিব পৰা এই তিনিটাই আমাৰ মেইন বস্তু, এইকেইটা থাকিলেহে এজন মানুহে পেটেণ্টটো ল'ব পাৰিব।
1: আইনী সুৰক্ষাসমূহ কেনেকুৱা বা আইনী ব্যৱস্থাসমূহ কেনেকুৱা, এই আটাইখিনি ক্ষেত্ৰতে সেইখিনিৰ বিষয়ে কওক।
0: হয় হয়, আইনী ব্যৱস্থা লোৱাৰ ইয়াতো কিছুমান মানে অধিকাৰ আছে, আৰু বিশেষভাৱে ইয়াত ইনজাংচনে দিয়া যায়, নিষেধাজ্ঞা, আৰু তাৰ উপৰিও চিভিল ৰেমেডি হিচাপে ডেমেজেস, মানে ক্ষতিপূৰণ, কোনোবাই যদি সেইটো অপব্যৱহাৰ কৰিছে বা চুৰ কৰিছে বা পেটেণ্টটো বেলেগে নিজৰ কাৰণে ব্যৱহাৰ কৰিছে অনুমতি অবিহনে, তেতিয়াহ'লে তাৰ ওপৰত তেওঁ ক্ষতিপূৰণ তেওঁ মানে আদালতৰ পৰা তেওঁ স্বীকৃতি দিয়াব পাৰে।
1: হয়, আজিৰ এই অনুষ্ঠানত আমি আপোনাৰ পৰা সম্পত্তি হস্তান্তৰ আইন আৰু বৌদ্ধিক সম্পত্তি অধিকাৰৰ যিসমূহ আইন আছে এইসমূহৰ বিষয়ে জানিলোঁ। আশা কৰিছোঁ আপুনি যিখিনি কথা ক'লে সেইখিনিৰ পৰা আমাৰ শ্ৰোতাসকল উপকৃত হ'ব। আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ বাইদেউ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত সম্পত্তি হস্তান্তৰ আইন আৰু বৌদ্ধিক
2: আইন আৰু আমি অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণীৰ।

0: আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় শ্ৰোতা, বাৰিষাৰ বানত বনাঞ্চলত থকা বন্যপ্ৰাণীসমূহো বিপদাপন্ন হয়। তেওঁলোকে আশ্ৰয় বিচাৰি ঘূৰি ফুৰোঁতে মানুহৰ মাজলৈও অজানিতে আহি পৰে। তেনে ক্ষেত্ৰত বন্য প্ৰাণীবোৰক আমি কেনেদৰে সুৰক্ষা প্ৰদান কৰিব লাগে, কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ইত্যাদি জানিবৰ বাবে আমি আজি বাছি লোৱা বিষয়টি হৈছে বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰণীয়। এই বিষয়ে আমি কথা পাতিবলৈ আজি লগ ধৰিছিলোঁ উৰাণ ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী শ্ৰীযুত প্ৰদীপ্ত বৰুৱাদেৱক। তেখেতে আমাক জনাইছে এনেদৰে। নমস্কাৰ প্ৰদীপ্ত বৰুৱা ডাঙৰীয়া।
1: হয়, নমস্কাৰ। মই প্ৰথমতে আকাশবাণী তেজপুৰৰ শ্ৰোতাক অভিনন্দন জনাইছো আৰু আজি যি এতিয়া টপিকটো আলোচনা হৈছে, এই বাৰিষা কাল আৰম্ভ হৈছে, বৰ গুৰুত্বপূৰ্ণ আলোচনা। তাৰ কাৰণে কৰ্তৃপক্ষক ধন্যবাদ দিছো।
0: হয়, আমি আজি আপোনাৰ পৰা এই বিষয়ে কিছু কথা জানিম। প্ৰথমতে জানিবলৈ বিচাৰিছোঁ, আমাৰ অসমত বাৰিষাৰ বানপানীত কোনকেইখন অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান বেছিকৈ প্ৰভাৱিত হয়?
1: আপোনালোকে জানে আমাৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে,
0: হয়
1: প্ৰথমতে আমি ক'ব লাগিব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, তাৰপিছতে আহি যায় আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰপিছত বুঢ়া চাপৰি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, তাৰপিছত ওৰাং নেশ্যনেল পাৰ্ক আৰু পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। এইকেইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ ছাইডত আছে,
0: হয়।
1: সেইকাৰণে এই দুটাতে বেছি এফেক্ট হয়।
0: আৰু এতিয়া বানপানীত সাধাৰণতে আমি বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পাওঁ, কিন্তু তাৰ মাজত কোনবোৰ প্ৰাণী বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা দেখা যায়?
1: প্ৰথমতে ক'ব লাগিব যে আপোনালোকে গম পায় বানপানী আহিলে ব্ৰহ্মপুত্ৰ কেইবাদিনো পানীটো থাকে,
0: হয়।
1: তাৰপিছতে আপোনাৰ এই সেইকাৰণে বিশেষকে সৰু সৰু তৃণভোজী প্ৰাণী, যেনে আমাৰ পহুবিলাক আছে, পহু, গাহৰি বা বিভিন্ন ধৰণৰ চৰচিপ, যেনেকে সাপ বা এনেকুৱা কিছুমান বস্তু আছে, তেওঁলোকে পানীত বেছি এফেক্ট হয়। আপোনালোকে এটা কথা গম পাই হয়, যেনে আমাৰ গঁড় কাজিৰঙা বুলি ক'লে গোটেই বিশ্বৰ ভিতৰতে চবতকৈ বেছি গঁড় আছে কাজিৰঙাত।
0: হয়
1: কাজিৰঙাটো গঁড়ৰে সাঁতুৰিব জানে ভাল,
0: হয়
1: তথাপিতো কেতিয়াবা তাহাঁতৰ লগত সৰু পোৱালি থাকিলে এই পোৱালিটোৱে হেৰি কৰিব নোৱাৰি, তাহাঁতক বহুত কষ্ট পায়, কেতিয়াবা মৃত্যু মুখত পৰে আৰু কেতিয়াবা উদ্ধাৰো কৰা হয়।
0: হয়
1: আৰু তেনেকে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা বুঢ়া চাপৰি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী বা পবিতৰাটো, সেইকাৰণে পহু বা বিভিন্ন ধৰণৰ চৰচিত এইবোৰ ওলাই আহে, আৰু কেতিয়াবা গঁড়ৰো কেতিয়াবা ওলাই অহা চান্স থাকে, পোৱালি মাক পোৱালি থাকে গঁড়ৰ।
0: হয়। আৰু গাহৰি, বন গাহৰি বা
1: হয়
0: এনেকুৱা বাঘ
1: হয়
0: বাঘ বা এনেকুৱাবিলাকো
1: কেতিয়াবা বাঘে কেতিয়াবা হেৰি কৰিলে ওলাই আহে বানপানীৰ সময়ত, তথাপিতো বহু ক্ষেত্ৰত এতিয়া আমাৰ, মই এতিয়া কাজিৰঙাৰ কথাই ক'ব খুজিছো, কাজিৰঙাৰ যিখিনি জন্তু আছে সেই জন্তুখিনিয়ে তেওঁলোকক প্ৰাকৃতিকভাৱে বা হেৰি হিচাপে তেওঁলোকে এটা নিজৰ এক্সটিং আছে, যে বানপানী আহিলে তেওঁলোকে কাৰ্বি আংলঙৰ পাহাৰৰ ফালে গতি লয়, সেইটোৱে তেওঁলোকে মানে ওখ ৰেখা দেখা পায় আৰু তেওঁলোকে স্বাভাৱিকভাৱে এইটো চাইডে গুচি আহে। আপোনালোকে আচৰিত হ'ব, বানপানী হোৱাৰ আগে আগে অগৰাতলি ইষ্টাৰ্ণ ৰেঞ্জ যিটো আছে, অগৰাতলি হওক বা আমাৰ চেণ্ট্ৰেল ৰেঞ্জ পহৰাই হওক,
0: হয়,
1: তাৰ পৰা জন্তুবিলাক মাই বাগৰি ৰেঞ্জৰ ফালে মুভ কৰি সিহঁতে বুঢ়া চাপৰি কি আমাৰ বুঢ়া পাহাৰৰ ফালে ওলাই যায়, কাৰ্বি আংলঙৰ পাহাৰৰ ফালে।
0: হয়,
1: সেইটো ভগৱানে তেওঁলোকক হেৰি দি থৈছে, এটা হেৰি কৰি থৈছে,
0: প্ৰাকৃতিকভাৱে তেওঁলোকে সেইফালে বিচৰণ কৰিছে।
1: বিচৰে ওখ ভূমিলৈ যায়। তেনেকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আপোনাৰ দক্ষিণ ছাইডতকে উত্তৰ ছাইডৰ হেৰিখিনি বহুতখিনি ওখ নেচাৰেলি, চ' ইয়াত মানে আপোনাৰ হেৰি দৰকাৰ নাই, হাইলেণ্ড নহ'লেও হয় পবিতৰত, ধুনীয়াকে তাত থাকিব পাৰে।
0: এতিয়া এই যে বানপানীত বান্ধত উঠি অহা মানে প্ৰাণীবিলাক কেতিয়াবাতো মানুহৰ কাষো পায়গৈ, এই ক্ষেত্ৰত আমাৰ কৰণীয় কি হয় বাৰু, আমাৰ দায়িত্ব কি কি হোৱা উচিত?
1: এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। আমাৰ জেনেৰেলি দেখা যায় বহু ক্ষেত্ৰত তৃণভোজী প্ৰাণী

0: বিশেষকে পহু গাহৰি এনেকে ওলাই যায়। আৰু পহুবিলাক বেছিকে ওলায়, সৰু সৰু যিখিনি পহু হগ ডিয়েৰ বুলি কওঁ, হগ
1: হয়
0: ডিয়েৰটোৱে বেছিকে ওলায়। তাৰ মাজতো কেতিয়াবা শ্বন ডিয়েৰ আহে। এতিয়া ঘটনাটো হৈছে কি, আমি মানুহবোৰে নদীত তেওঁলোকে বানপানীত যেতিয়া উটি আহি ক'ৰবাত ওখ জেগা পায় তাত ৰখি পৰে, আৰাম কৰিবলৈ যায়। কিন্তু আমি ভাবোঁ যে জীৱ স্বাস্থ্য হিচাপে আমি তাক উদ্ধাৰ কৰিব লাগে। উদ্ধাৰ কৰিবলৈ যায় যে আমি তাক যেতিয়া আমি ধৰো, তেতিয়া অট'মেটিকেলি পহুবিলাকৰ এটা তাহাঁতৰ মানে হাৰ্টখন অলপ বহুত চেন্সিটিভ।
1: সেনসিটিভ
0: সেইটো কাৰণে মানুহে তাক ধৰাৰ লগে লগে তাহাঁতৰ এটা
1: হয়
0: ভিতৰত
1: মানে
0: মানে
1: খাই
0: এটা
1: লয়।
0: ভয় খাই তাহাঁতৰ এটা হেৰি হয়, কেপচাৰ মায়াপেশী বুলি কয়।
1: হয়
0: সেইটো ধৰাৰ লগে লগে তাৰ মানে হাৰ্ট বিটটো বহুত বাঢ়ি যায় আৰু 2-3 ঘণ্টাৰ ভিতৰতে মৃত্যু হয়। আর যদি আমি কেতিয়াবা উদ্ধার করবলগীয়াও হয়, তেতিয়া আমি উদ্ধার করি লগে লগে তার চকুটো, বিশেষকৈ চকুটো আমি ঢাকি দিব লাগে কাপড় দি পেলাই। ঢাকি দিলে সি যেতিয়া আন্ধাৰ হৈ যাব, সি তেতিয়া সুৰক্ষিত বুলি নিজকে ভাবি লব। তেতিয়া এই ক্যাপচার মায়াপতি এফেক্টটো বহুত কমি যায়। কিন্তু আমি নাজানার কারণে আমি কৰো কি, 2 ভৰি 2-4টা ভৰি আমি বান্ধি একেলগে বাঁহৰ চাঙি চাঙি বনাই হেৰি মানে দাঙি পেলাই লৈ আহোঁ। কিন্তু সেইটো কৰাতকে আমি উদ্ধাৰ নকৰাই ভাল, সি নিজেই বাচিলেহেঁতেন।
1: হয়
0: আৰু
1: হয়
0: পশু জন্তু জানোৱাৰ বিলাকেও জানে যে ক'ত ৰখিলে ভাল হয়, আৰু সি নিজৰ বাসস্থানো চিনি পায়। যেতিয়া পানীটো শুকাব, সি নিজে নিজে তালৈ গতি লয়, নিজৰ ঘৰলৈ।
1: হয় এইখিনি আমি
0: সাৱধান
1: আমি সাধাৰণ জনসাধাৰণে এইখিনি কথা আচলতে নাজানোৱে, তাৰ ফলত এনেকেই চাগে বহুখিনি বন্যপ্ৰাণী মৃত্যুমুখত
0: হয়
1: পৰে।
0: হয় হয় সেইটো বৰ মানে আমি নজনা কাৰণে আমি ভাল কৰিবলৈ গৈ উল্টা বেয়াটো হয়।
1: বেয়াটো হয় হয় আৰু
0: আৰু আমাৰ কেতিয়াবা গড় পোৱালিবিলাক কি আহে, সেইবিলাক আপোনালোকে জানে, আমাৰ কাজিৰঙাত এটা ৰেস্কিউ চেণ্টাৰ আছে, CWRC,
1: হয়
0: তাত ডক্টৰসকল আছে, বিশেষজ্ঞসকল আছে, তেওঁলোকে লগে লগে উদ্ধাৰ কৰি লৈ যায়। আমাৰ ইয়াতো যদি পবিতৰা বা এইফালে হয়, আমি নিয়েৰেষ্ট আমাৰ কেতিয়াবা ইয়াত হ'লে গুৱাহাটীৰ ওচৰত পবিতৰাত যদি হয়, তেতিয়া আমি চিৰিয়াখানাত লৈ যাওঁ, বা আমাৰ ওৰাঙৰ ফালে হ'লে আমি হেৰিলৈকে পঠাই দিওঁ, ৰেস্কিউ চেণ্টাৰ কাজিৰঙালৈ, তেনেকে আমি হেৰি কৰোঁ। আৰু বহু ক্ষেত্ৰত দেখা যায় জন্তুখিনিয়ে মানে এদিন দুদিনহে ওলাই আহে, তাৰপিছত আকৌ সেই পানী কমা গম পালে নিজেই তাহাঁতৰ ঘৰৰ ফালে গতি লয়। সিহঁতে জানে মানে কোনফালে ঘৰ আছে
1: হয়
0: নিজৰ।
1: হয় আৰু সাপৰ ক্ষেত্ৰত
0: বহু ক্ষেত্ৰত তেনেকুৱা দেখা যায়, সাপ এটা উটি আহিছে, উটি গৈ গছ এডালৰ ওপৰত আশ্ৰয় লৈ থাকে। কিন্তু আমি সেই মানুহবিলাকো সাপটো যেতিয়া গছত উঠি উঠি আহে, আমি ভাবোঁ যে তাক উদ্ধাৰ কৰিব লাগে। সেইকাৰণে জোৰ জবস্তি আমি গছৰ পৰা নমাই আনো। নমাই আনি ই ভালতকে ই তাৰ হেৰিটোহে বেছি হৈ গৈছে,
1: ক্ষতিগ্ৰস্ত
0: এফেক্টটোহে
1: হয়
0: ক্ষতিগ্ৰস্ত হয়।
1: হয়
0: সেইকাৰণে পৰাপক্ষত জীৱ জন্তু আমি ওচৰলে নোযোৱাকে তাহাঁতক য'তে আছে তাতে থাকিবলৈ দিলে এইটো আমাৰ অলপ সুবিধা হয়। আৰু এটা আমি কথা মন কৰিব লাগে, যে পহু চহু যিবিলাক ওলাই আহে সেইখিনি সময়তে আমাৰ আমাৰ আমাৰ যিবিলাক কুকুৰ আছে,
1: হয়
0: সেই কুকুৰবোৰে পহুবিলাকৰ ওচৰত কামুৰিবলৈ যায় বা কামুৰে, একেলগে জাক বান্ধি কুকুৰে এগাল যাই পেলাই পহুটো কামুৰে
1: আক্ৰমণ
0: আৰু
1: কৰে।
0: আক্ৰমণ কৰে,
1: হয়
0: তাৰপিছতে পহুটো মৃত্যুমুখত পৰে। আমি পৰাপক্ষত মানুহে কুকুৰবিলাক তালৈ যাব নিদি বা বান্ধি থোৱাৰ ব্যৱস্থা কৰিব পাৰিলে
1: হয়
0: বহুখিনি আমি বন্যপ্ৰাণী বচাব পাৰিম।
1: হয় হয় আৰু বানত যদি ক্ষতিগ্ৰস্ত প্ৰাণী কেতিয়াবা যদি হত্যা কৰে বা হানি কৰে, তেতিয়া জানি বুজিও কিছুমানে কৰে নহয় জানো, বন্যপ্ৰাণী
0: হয়
1: কিছুমানেতো সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে অজানিতে হয়, কিছুমানে কিন্তু জানি শুনিও কৰে, তেনে
0: আ
1: ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে?
0: এই ক্ষেত্ৰত আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ত কঠোৰ ব্যৱস্থা লোৱা আছে। যিকোনো বন্যপ্ৰাণী বা চিডুল এনিমেল হ'লে, বিশেষকৈ আমাৰ যিমান ইয়াত মই অলপ আগতে কোৱা কথাখিনি, চব জন্তুৱে বনৰীয় জন্তুৱে চিডুল এনিমেল,
1: হয়
0: তো সেইটো হত্যা কৰিলে লগে লগে তেওঁলোকৰ 7 বছৰ জেইল আছে আৰু বিভিন্ন ফাইনো আছে। তো মানুহবোৰে সেই কিছুমানে এটা মানুহে পহু চহু ঘৰলৈ আহিলে মানে পহুটো মাৰি পেলাই ভোজ খোৱা নিচিনা ব্যৱস্থা কৰে, এটা প্ৰাকৃতিক আনন্দ উপভোগ কৰে। কিন্তু
1: হয়
0: সেই যে জন্তুটোৱে আঁতৰত পৰি যে ওলাই আহিছে, তাক
1: হয়
0: আমি আশ্রয় দিব লাগে, সেই কথাটো নাভাবি বহুতে।

কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষই কোন দলৰ কি দুৰৱস্থা হয় সেয়া চোৱাৰ প্ৰয়োজন নাই বুলি সদনত উল্লেখ কৰে। বিধানসভাৰ অধ্যক্ষৰ এই বক্তব্যৰ পাছতেই বিধায়ক অখিল গগৈয়ে নিজৰ আসনৰ পৰা অধ্যক্ষৰ আসনৰ ফালে উঠি যায় আৰু অধ্যক্ষক নিজৰ বাক্যাংশ বাদ দিয়াৰ বাবে দাবী জনায়। বিৰোধীৰ প্ৰতিবাদৰ বাবে সদনত বক্তব্য আগবঢ়াবলৈ থিয় হৈও থমকি ৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অধ্যক্ষলৈ আঙুলি টোওৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক ভুৱন পেগুৱে যদি বিৰোধীক উদ্দেশ্যি আঙুলি টোৱাইছে তেন্তে সেয়া বেয়া কথা, কিন্তু বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত অধ্যক্ষক আঙুলি টোৱাই ধমক দিয়াৰ চেষ্টা চলাইছে। সদনৰ মজিয়াত আঙুলি টোৱাই অধ্যক্ষক ধমক দিয়াৰ অপচেষ্টা চলোৱাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থীয়ে নহয়, ই অক্ষমণীয় অপৰাধো। ইয়াৰ বাবে সদনৰ মজিয়াত বিধায়ক অখিল গগৈৰ আচৰণৰ ভিডিঅ' নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। লগতে এনে আচৰণৰ বাবে বিধায়ক অখিল গগৈয়ে সদনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়াও নিৰীক্ষণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক সদনৰ মজিয়াৰ পৰাই আহ্বান জনায়। ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে

সদন ত্যাগ কৰে। ইয়াৰ পাছতে সমষ্টি পুনৰগঠনৰ প্ৰয়োজন সন্দৰ্ভত সদনত কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান ৰাভা জনগোষ্ঠীৰ এটা সমষ্টি আছে, বড়ো জনগোষ্ঠীৰ বাবেও বিধানসভা আৰু লোকসভা সমষ্টি আছে, কিন্তু খিলঞ্জীয়া জাতি হোৱা সত্বেও এই পৰ্যন্ত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা আদিৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ প্ৰতিনিধি জয়ী কৰাই আনিব পৰাকৈ ৰাজ্যত এটাও বিধানসভা সমষ্টি নাই। যোৱা এপ্ৰিলত সংসদত সংবিধান সংশোধনী বিধেয়কখন গৃহীত হোৱা হলে নিশ্চিতভাৱে অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ লগতে মহিলাৰ বাবেও বিধানসভা সমষ্টি সংৰক্ষণ কৰিব পৰা গ'লহেঁতেন। লগতে দলগাঁও, মানকাছৰ, আলগাপুৰ, কাটলিচেৰা আদি বিধানসভা সমষ্টিসমূহ বিভক্ত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ বাবে এয়া সম্ভৱ হৈ নুঠিল। একেদৰে মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণো সম্ভৱ হৈ নুঠিল। অসমৰ ৰাইজে এই কথা ভালদৰে বুজি পাইছে বাবেই বিধানসভাৰ শেহতীয়া নিৰ্বাচনত বিৰোধীক উচিত প্ৰত্যুত্তৰ দিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অৱশ্যে ইয়াৰ আগেয়ে সদনত বক্তব্য আগবঢ়াই কংগ্ৰেছ মহিলা বিৰোধী নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক ছাকিৰ হুছেইন ছিকদাৰে। এই সন্দৰ্ভত তেওঁ কয় যে জন্মলগ্নৰে পৰা কংগ্ৰেছে নাৰী সবলীকৰণৰ হকে কাম কৰি আহিছে। নাৰী সবলীকৰণৰ স্বাৰ্থত 1928 চনতে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নাৰী সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে কেতিয়াও বিৰোধিতা নকৰে। কংগ্ৰেছৰ কাৰ্যকালতে দেশে মহিলা ৰাষ্ট্ৰপতি লাভ কৰিছে। কংগ্ৰেছৰ কাৰ্যকালতেই মহিলাই সাংসদ, মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদ অলংকৃত কৰিছে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত 33% আসন সংৰক্ষণৰ বাবে কংগ্ৰেছ পক্ষপাতী। ইয়াৰ বাবে সমষ্টি পুনৰগঠন নকৰাকৈয়ে দেশত আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ মহিলাৰ আসন সংৰক্ষণ আইন বলবৎ কৰিবলৈও তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ৰাজনৈতিক লাভালাভৰ বাবে নাৰীসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি সমষ্টি পুনৰগঠন কৰিব বিচৰা বুলিও বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ পূৰ্বে মহিলাসকলক শৈক্ষিকভাৱে উপযুক্ত কৰি গঢ়ি তুলিব লাগিব বুলি সদনৰ দৃষ্টিগোচৰ কৰে মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে। তেওঁ কয় যে বৰপেটা জিলাৰ গৰিষ্ঠ সংখ্যক শিক্ষাখণ্ড শৈক্ষিকভাৱে বৰ্তমানো পিছপৰি আছে। এই শিক্ষাখণ্ডসমূহত নাৰী শিক্ষা প্ৰসাৰ হোৱা নাই। নাৰী শিক্ষা সাৰ্বজনীন হলেহে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ উদ্দেশ্য সফল হ'ব। লগতে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ তেওঁ আহ্বান জনায়। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 50% আসন সংৰক্ষণ হোৱা উচিত বুলি উল্লেখ কৰে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অৱশ্যে ইয়াৰ বাবে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ অপেক্ষা নকৰি আজিৰে পৰা মহিলা সংৰক্ষণ আইন বলবৎ কৰাৰ বাবে বিধায়কগৰাকীয়ে দাবী জনায়। চৰকাৰীভাৱে উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ বিতৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ শাসক বিৰোধী উভয় শিবিৰৰ 29 গৰাকী ন পুৰণি বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি নাৰী সবলীকৰণৰ স্বাৰ্থত সংকল্প প্ৰস্তাৱটো সদনত গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহান জনায় মন্ত্ৰী অজন্তা নেওগে। পাছত ধনীভূতত সংকল্প প্ৰস্তাৱটো সদনে গৃহীত কৰে। ইয়াৰ আগেয়ে ৰূপহীয়াটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে ধনীভূতত নাকচ কৰে। ইপিনে 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত চলা বিতৰ্ক সন্দৰ্ভতো সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ে। প্ৰায় 4 ঘণ্টা 30 মিনিট ধৰি সদনত চলা এই বিতৰ্কতো শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি বিধায়কসকলে অংশগ্ৰহণ কৰে। দুদিন ধৰি চলা বিতৰ্কৰ অন্তত সদনৰ মজিয়াত উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসম নিৰ্ভৰশীল আছিল। এতিয়া অসম ৰাষ্ট্ৰৰ বোজা নহয়। অসমে এতিয়া অনিৰুদ্ধ গতিৰে নতুন দিশলৈ আগবাঢ়িছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন। বোমা বাৰুদৰ ধুইয়াই এসময়ত চানি ধৰা অসমৰ আকাশত এতিয়া শান্তিৰ কপৌ উৰিছে। শান্তি চুক্তিৰ জৰিয়তে ইতিমধ্যে হিংসাৰ পথ পৰিহাৰ কৰি 6000ৰো অধিক অসমীয়া যুৱক মূলসুঁতিলৈ উভতি আহিছে, যাৰ বাবে এতিয়া ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলাৰ পৰাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ বিৰোধী শিবিৰক কটাক্ষ কৰি তেওঁ পুনৰ কয় যে NDAৰ বিজয়ত ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে সমৰ্থন আছে। এইবাৰ NDAৰ পক্ষত জনজাতিসকলৰ 100% সমৰ্থন আছে। অনুসূচিত জাতিৰো 99% সমৰ্থন আছে বুলি তেওঁ উল্লেখ কৰে। পৰ্বতঝৰা, মানকাছৰ আদিৰ দৰে সমষ্টিটো 1 লাখৰ অধিক ভোট NDAই লাভ কৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ ভোটাৰাইজে দিয়া বুলিও তেওঁ উল্লেখ কৰে। লগতে অহা 5 বছৰত 2 লাখ পদত নিযুক্তি, কৃষিখণ্ডৰ আধুনিকীকৰণ, দ্ৰুত উদ্যোগীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগ, ৰাজ্যৰ 40 লাখ আত্মসহায়ক গোটক উৎপাদনশীল হিচাপে গঢ়ি তোলাকে ধৰি সকলো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে যুগুত কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। সমান্তৰালভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশ সাধন হোৱা বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যত বৰ্তমানে 14খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে, 11খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মীয়মান অৱস্থাত আছে, গোৱালপাৰা

0: বজালি হোজাই হাইলাকান্দি জিলাতো চিকিৎসা মহাবিদ্যালয় হাস্পাতাল নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। লগতে ৰাজ্যৰ প্ৰতিখন জিলাত এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু BSc নাৰ্ছিং মহাবিদ্যালয় থাকিব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় অধ্যাদেশ 2026 আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিধেয়ক 2026 সদনত উত্থাপন কৰে। পাছত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বুধবাৰে পুৱা 9:30 বজালৈ সদন স্থগিত কৰা বুলি ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যবিৱৰণী মূলতঃ ইমানেই।
1: ইমান পৰে বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন শুনিলে।

0: মিডিয়ামেবৰ 285 দশমিক 600 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শ্ৰোতাই ফোনযোগে কৰা অনুৰ্ধগিত অনুষ্ঠান ফোন ইন গানে গানে।
1: সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই নিবেদন কৰিছোঁ ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰ্ধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
2: হেল্ল'
3: হেল্ল' ছাৰ, নমস্কাৰ।
2: নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
3: মই ধেমাজি শ্ৰীপানীৰ পৰা পুতুল বৰুৱাই কৈছিলো।
2: পুতুল বৰুৱা, ধেমাজি শ্ৰীপানী। হয় বৰুৱা, আপুনি আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা।
3: হয় হয়, মই তেজপুৰ গানে গানে নিয়মীয়া শ্ৰোতা।
2: হয় হয়, কওকচোন আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
3: ছাৰ, মই আজি সংগীতা বৰঠাকুৰ বহুত দিন গাঁৱলৈ যোৱাই হোৱা নাই, এই গীতটো শুনিব বিচাৰিছো।
2: হয় হয় হয়, সংগীতা বৰঠাকুৰৰ এটি বৰ সুন্দৰ গীত, নহয় জানো?
3: হয় হয় ছাৰ, এই গীতটো মোৰ বন্ধু কেইজনমানৰ গীতটো শুনাব বিচাৰিছিলো।
2: হয় কওকচোন।
3: লুৎপল বৰা, প্ৰণৱ কুমাৰ দত্ত, দেৱ দত্ত, চুম্পী দত্ত বৰা, কুমাৰ মনোজ আৰু দিনেশ শৰ্মা, তেওঁলোকলৈ এই গীতটো অনুষ্ঠিত বিচাৰিছিলো।
2: ধন্যবাদ ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি ভাল পাব। সকলোৱে গীতটি শুনি মনত পৰে, গাঁৱলৈ মনত পৰে।
3: হয় হয়,
2: গতিকে সেই গীতটি আপুনি অনুৰোধ জনাইছে।
3: ধন্যবাদ,
2: আগলৈ ফোন কৰিব, শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান।

0: হেল্ল,
1: হেলো।
0: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় ছাৰ, মই শৰদদ্বাৰাই কৈছোঁ, বিশ্বনাথ জিলাৰ গহপুৰ নিগম গাঁৱৰ পৰা।
0: গহপুৰ নিগমৰ পৰা শৰত দৌৰা।
1: হয় হয়
0: হয়,
1: ছাৰ,
0: দৌৰা
1: ভাল।
0: ভালে আছে?
1: হয়, মোৰো ভালেই বৰ্তমান ছাৰ।
0: গতিকে কওকচোন দৌৰা, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয় ছাৰ, মোক আজি জুবিন গাৰ্গৰ ৰুমাল ৰুমাল এই শীৰ্ষক গীতটি শুনাই দিলে হ'ব।
0: ৰুমাল ৰুমাল,
1: হয় হয়
0: হয় হয়, জুবিন গাৰ্গৰ কণ্ঠৰ অন্যতম এটি সুন্দৰ গীত,
1: হয় হয় জুবিন গাৰ্গৰ প্ৰতিটো গীতেই ভাল লাগে।
0: ভাল লাগে। গতিকে এই গীতটি এইভাবে আপুনি শুনিব বিচাৰিছে, আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
1: হয় হয় আৰু ছাৰ, যি আকাশবাণীৰ যি 90 বছৰীয়া যাত্ৰা, এই
0: হয়
1: যাত্ৰাত তেজপুৰ কেন্দ্ৰলৈ জনাইছো অশেষ শুভকামনা।
0: হয়, ধন্যবাদ ধন্যবাদ, আপোনালোকৰ শুভকামনাই আমাৰ আশীৰ্বাদ।
1: হয়
0: গতিকে
1: হয়
0: এনেদৰে আপোনালোকে অনুষ্ঠান শুনি থাকিব, আমালৈ ফোন কৰিব
1: হয় হয় ছাৰ, নিশ্চয়।
0: আৰু আপোনালোকৰ মতামত জনাই থাকিব।
1: হয় মানে প্ৰতিটো অনুষ্ঠানে শুনি ভাল লাগে।
0: ধন্যবাদ।
1: হয় আৰু মই
0: হয়
1: এইখিনি নামকেইটাও ক'ব বিচাৰিছোঁ।
0: হয় কওক।
1: এই গীতটি আমাৰ অনাতাঁৰ মৰমাকলা পৰিয়ালৰ নীলোৎপল দুৱৰা,
0: হয়
1: দিনেশ শৰ্মা, মণ্টু বৰুৱা, চুম্পী দত্ত, দেৱ দত্ত, লগতে সমূহ সদস্য সদস্যা আৰু আপোনালোকক এই গীতটি শুনাব বিচাৰিছোঁ।
0: ধন্যবাদ ধন্যবাদ। গতিকে শুনি থাকিব এনেদৰে আৰু শুনকচোন আপোনাৰ অনুৰোধত জুবিন
1: হয়
0: গাৰ্গৰ কণ্ঠৰ ৰুমাল ৰুমাল এই
1: হয়
0: গীতটি।
1: ছাৰ, ঠিক আছে, ধন্যবাদ।

0: হেল্ল'
1: দাদা নমস্কার।
0: নমস্কাৰ। আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই যোৱা জাতি দৰকাৰ দিনেশ শৰ্মাই কৈছো।
0: হয়, দিনেশ শৰ্মা। শৰ্মা ভালে আছে?
1: ভালে আছে, ভালে আছেনে দাদা?
0: আছো, ধন্যবাদ। কওক শৰ্মা, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: আজি আপোনাৰ পচন্দ দাদা ভাল লগা গীত বজাই দিলে হ'ব।
0: মোৰ পচন্দৰ?
1: হয়
0: ঠিক আছে, মোৰ পচন্দৰ এটি গীত নিশ্চয় বজাই শুনাম। আপুনি যিহেতু মোৰ পচন্দত বজাব কৈছে, গতিকে আৰু ৰেডিঅ' শুনি আছে, আমাৰ অনুষ্ঠান শুনি আছে,
1: শুনিছো, বহুত ভাল লাগে আপোনাৰ অনুষ্ঠানটো।
0: আৰু আপোনাৰ কাম বন চলি আছে,
1: মই কাম ডিউটিৰ পৰা আহিলোগে
0: ডিউটিৰ পৰা আহিলে।
1: আহিলো
0: হয় হয়
1: হয়
0: হয় ঠিক আছে, এনেদৰে ফোন কৰি থাকিব।
1: মই নাম কেইটামান কৈ দিব বিচাৰিছো।
0: হয় কওক।
1: নীলপল দুৱৰা,
0: হয়
1: শৰৎ দুৱৰা, তাৰপা মন্টু বৰুৱা,
0: হয়
1: তাৰপা প্ৰণতি দত্ত, নিতান ডেকা, দীপালিকা, পূবালী ডেকা, আকৌ অসমবাসী লগত আপোনাক মই গান শুনাইছো।
0: ধন্যবাদ ধন্যবাদ। সকলোৱে নিশ্চয় এই গীতটি শুনি ভাল পাব, গতিকে আপুনি অনুৰোধ জনোৱা, মোৰ পচন্দৰ এই গীতটি আগবঢ়াই দিছোঁ, শুনকচোন।
1: ঠিক আছে, ধন্যবাদ।

0: হেল্ল',
1: হেলো, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
0: মই নামটো ষ্টেচন চাৰিআলিৰ পৰা ক'লো, শ্ৰীমতী প্ৰণতি দত্ত।
1: হয়, প্ৰণতি দত্ত, ভালে আছে?
0: বৰ্তমান ছাৰ ভালে আৰু আপোনালোকৰ ভাল নহয় নিশ্চয়?
1: আছো আছো, ভালে আছো, ধন্যবাদ। গতিকে
0: হয়,
1: কওক দত্ত, আপুনি আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
0: আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গ্ৰন্থ হে মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, এই গীতটি শুনাই দিব।
1: হয় হয়, হাজৰিকাদেৱৰ এটি সুন্দৰ গীত।
0: হয়,
1: খেতি পথাৰ আৰম্ভ কৰিবৰ সময় হৈছে,
0: কৈছে আৰু কঠীয়া পৰা দিন
1: কঠীয়া পৰা
0: আৰম্ভ হৈছে।
1: দিন চমু চাপিছে। গতিকে
0: হয় হয়
1: এনেকুৱা সময়তে ধৰিত্ৰী আইক প্ৰণাম কৰি ভূপেন হাজৰিকাদেৱে গোৱা এই গীতটি আপুনি শুনিব বিচাৰিছে।
0: হয় ছাৰ,
1: আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
0: এতিয়া আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিছো আৰু আমাৰ অনাতা মৰম পৰিয়ালৰ সমূহ বিষয়ববীয়া আৰু সদস্য বৃন্দলৈ।
1: ধন্যবাদ ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি আনন্দিত হ'ব।
0: ঠিক আছে,
1: গতিকে এনেদৰে
0: ধন্যবাদ।
1: শুনি থাকিব আমাৰ অনুষ্ঠান, আগলৈ ফোন কৰিব।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই চন্দ্ৰকান্ত তাইৰী কৈছোঁ, লখিমপুৰ ঘুনাসুঁটিৰ পৰা।
0: গুৱাহাটীৰ পৰা চন্দ্ৰকান্ত টাইট। হয়, টাইট ভালে আছে?
1: হয়, ভালে আছো বৰ্তমান।
0: কওকচোন, আজি আপুনি ফোন কৰিছে আমাৰ পৰা কি গীত শুনিব?
1: হয়, খগেন মহন্তৰ কণ্ঠত এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাকো মোৰ।

0: হয় এতিয়া বহাগো গৈছে আৰু
1: বহাগ শেষ হৈছে, জেঠ আহিছে, এজাৰ ফুলিছে, এজাৰে এজাৰে গোটেই আকাশ এতিয়া বেঙুনীয়া কৰিছে, নহয় জানো? গতিকে এনে সময়তে আপুনি সেই সুন্দৰ গীতটি শুনিব বিচাৰিছে খগেন মহন্তদেৱৰ।
0: হয়
1: আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
0: মই আমাৰ শ্ৰোতা বন্ধু কেইজনৰ নাম কেইটামান ক'ব বিচাৰিছো,
1: হয় কওক।
0: প্ৰণতি দত্ত, সোণাৰাম লালুং,
1: হয়
0: ভাইকন মুণ্ডা, ফাগু ভূমিজ, বিনোদ গগৈ, অজিত কুমাৰ শৰ্মা
1: হয়
0: আৰু পংকজ কুমাৰ দত্ত, টুটুমণি নাথ আদি বহুতো আৰু নাম কৈ শেষ কৰিব নোৱাৰি।
1: হয় হয় নিশ্চয় নিশ্চয়। গতিকে আপুনি সকলোৰে নাম উল্লেখ কৰিছে, তেওঁলোকে সময়ৰ সৈতে খাপ খুৱাই সুন্দৰ গীতটি শুনি আনন্দিত হ'ব।
0: হয়
1: হয় গতিকে এনেদৰে ফোন কৰি থাকিব, আমাৰ অনুষ্ঠান শুনি থাকিব। শুনকচোন আপোনাৰ অনুৰোধৰ এই সুন্দৰ গীতটি।

0: ফোন ইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
1: ইমানপুৰে শ্ৰোতাসকলে ফোনযোগে কৰা অনুৰোধ।

বৃন্দ গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো হিন্দী বোলছবি গীত অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক হীনা বোলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰযোগে। অনুষ্ঠানত এবাৰ শুনক ৰাম তেৰী গংগা মৈলী বোলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ আৰু সুৰেশ ৱাৰেকাৰ।

হিন্দী বুলচেভি গীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' গৈ সময় নিশা 10:30 আৰু লগে লগেই আমাৰ আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু খগেশ বে। ট্ৰেন্সমিটাৰত আছিল ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী। ডিউটি ৰুমত কৰ্মৰত মনালিছা দেৱী।